আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি অষ্টম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 25 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: ফেডৰিক হেৰিছনে কৈছিল, মানুহে জীয়াই থাকিবৰ কাৰণেহে জ্ঞান অৰ্জন কৰিব লাগে। জ্ঞান অৰ্জন কৰিবৰ কাৰণে জীয়াই থকাৰ একো দৰকাৰ নাই। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুকেশ কুমাৰ বল। केंद्रीय मंत्रिमंडल ने पेपर लीक और परीक्षा में गड़बड़ी के मामलों में फास्ट ट्रैक अदालत बनाने और सख्त

0: জিজ্ঞাসা, এই জিজ্ঞাসাৰ শেষ নাই। জীৱন এক অনন্ত যাত্ৰাও, এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছোঁ। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামীৰ ৰূপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জুৱাত হোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত, যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক। জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্বনিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ। কিবা এটা বিচাৰি ফুৰোঁ, অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ, পোহৰত, আন্ধাৰত, বিদ্যুতত। কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো। বতাহৰ হু হুঁৱনিত, কিজানিবা কিবা শুনো। নদীৰ সোঁতত কিজানিবা কিবা দেখোঁ, কোন শব্দত মই কি বিচাৰোঁ। কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব। বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি? মুনলাইট চোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত? মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত। তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়ে মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে বাহাউদ্দিন ডগৰৰ ৰুদ্ৰ বীণাবাদন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বাহাউদ্দিন দগৰৰ ৰুদ্ৰ বীণাবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো বীণা হাজৰিকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীত।

বীণা হাজৰিকাৰ কণ্ঠৰ বৰগীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

দিনৰ 1:10 আৰু নিশা 7:45 নীলাক্ষী দেৱীৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আছাদ আলী খাৰ ৰুদ্ৰ বীণাবাদন, ৰাগ বধংশ সারঙ্গ, 1:50 পার্বতী প্রসাদ বড়ুয়া রচিত গীতেরে সজোয়া অনুষ্ঠান মৌ টুকারির মাত, 2:30 পাশ্চাত্য সংগীতর অনুষ্ঠান, 3:05 আধুনিক গীত শিল্পী নীলিমা খাতুন, 3:15 নেপালী অনুষ্ঠান, 3:45 কার্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 দেৱীপ্ৰিয়া বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰত সীনাৰাম তেৰণৰ কণ্ঠৰ কাৰ্বি গীত, 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত,

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মাছৰ বিভিন্ন কথা। মাছক শীতলৰক্তি প্ৰাণী বুলি কোৱা হয় কাৰণ সিহঁতৰ শৰীৰৰ উত্তাপ সদায় পানীৰ উত্তাপৰ লগত মিলি থাকে। অৱশ্যে খুব ঠাণ্ডা পানীত থকা মাছসমূহৰ কৰ্মক্ষমতা কম আৰু সেয়ে সিহঁতে

এলোৱা হৈ পৰে। মাছৰ স্নায়ুতন্ত্ৰ উন্নত, দৃষ্টি, স্পৰ্শ আদি শক্তিৰ তুলনাত মাছৰ ঘ্ৰাণশক্তি প্ৰখৰ। বহুতো মাছে গোন্ধ লৈ লৈয়ে চিকাৰ কৰে। চালমনৰ দৰে কিছুমান মাছে ঘ্ৰাণশক্তিৰ সহায়তে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰে। বিভিন্ন ৰঙৰ পাৰ্থক্যও মাছে ধৰিব পাৰে। মাছৰ আন এক বৈশিষ্ট্য হ'ল আমাৰ দৰে সিহঁতৰ চকুৰ পতা নাথাকে। আমি আমাৰ পতা দুখনৰ সহায়ত চকু দুটাক বাহিৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰোঁ, কিন্তু পানীৰ তলত চকু দুটাই দুখ পোৱাৰ সম্ভাৱনা কম। তদুপৰি অধিক পোহৰ চকুত পৰিলে বা চকুত বৰকৈ বতাহ লাগিলে আমি পতা দুখনৰ সহায়ত চকু দুটা জাপ খুৱাই দিওঁ, কিন্তু পানীৰ তলত অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি নহয়। এইবিলাক কাৰণতে মাছৰ চকুৰ পতাৰ প্ৰয়োজন নহয় আৰু সেয়ে মাছৰ পতা নাই। অৱশ্যে মাছৰ চকুৰ সন্মুখৰ আৱৰণখন বেছ ডাঠ। আমি যেনেকৈ দুয়োটা চকুৰ দৃষ্টি একেলগে একেটা বস্তুৰ ওপৰত পেলাব পাৰোঁ, মাছে নোৱাৰে। মাছৰ সোঁ চকুটোৱে সোঁফালে আৰু বাওঁ চকুটোৱে বাওঁফালে দেখে। অৱশ্যে দুই এজাত মাছৰ দৃষ্টিশক্তিৰ অভিনৱত্বও আছে। দক্ষিণ আমেৰিকাত থকা এজাত মাছৰ প্ৰতিটো চকু পথালিকৈ দুটা ভাগত বিভক্ত। ওপৰৰ ভাগটোৱে পানীৰ ওপৰত থকা আৰু তলৰ ভাগটোৱে পানীৰ তলত থকা বস্তুসমূহ প্ৰত্যক্ষ কৰে। দুয়োটা ভাগৰ দৃষ্টিশক্তি বেলেগ বেলেগ, সেইকাৰণে মাছজাতে নিজৰ চকুটোৰ আধা পানীৰ ওপৰলৈ উলিয়াই থয়। এনে কৌশলৰ ফলত মাছজাতে একে সময়তে পানীৰ ওপৰ আৰু তল দুয়োফালে দৃষ্টি নিক্ষেপ কৰিব পাৰে। সাগৰৰ তলিত থকা মাছবোৰ সাধাৰণতে চেপেটা, ঘোৰ অন্ধকাৰত থাকে কাৰণে সাগৰ তলিত থকা বহুতো মাছৰ চকুবিলাক সৰু আৰু চকু থাকিলেও কোনো কোনো মাছৰ দৃষ্টিশক্তিয়ে নাথাকে, কাৰণ আন্ধাৰত চকুৰ প্ৰয়োজনে নহয়। আনহাতে সাগৰত বাস কৰা কিছুমান চেপেটা মাছৰ আকৌ দুয়োটা চকু পিঠিৰ ফালেই থাকে। মাছৰ স্পৰ্শ অনুভূতি আছে। মাছৰ গাত হাত দিলে সি অনুভৱ কৰিব পাৰে। মাছৰ গাত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ স্পৰ্শেন্দ্ৰিয় আছে আৰু সেইবোৰৰ সহায়তে সিহঁতে স্পৰ্শ অনুভৱ কৰে। মাছৰ স্বাদ শক্তি অথবা সোৱাদ লোৱা শক্তি কিমান শক্তিশালী সেই বিষয়ে বৰকৈ জনা নাযায়। অৱশ্যে ইহঁতৰ মুখৰ চাৰিওকাষে আৰু কোনো কোনো মাছৰ গাতো স্বাদকলি থাকে। সকলো মাছৰে গাৰ ৰং একে নহয়। প্ৰজাতিভেদে ৰং বেলেগ বেলেগ। একোটা প্ৰজাতিৰ একোটা নিৰ্দিষ্ট ৰং থাকে কাৰণে মাছ একোটাৰ নিজৰ প্ৰজাতিৰ মাছ চিনাত সহায় হয়। কিছুমান মাছৰ উজ্জ্বল ৰঙে শত্ৰুক ভয় খোৱাটো সহায় কৰে। বহুতো মাছৰ গাৰ ৰং পৰিৱেশৰ ৰঙৰ সৈতে মিলি থাকে। এনে হোৱাত শত্ৰুৱে সহজে সিহঁতক দেখা নাপায় আৰু নিজৰো চিকাৰ কৰাত সুবিধা হয়। সাগৰৰ তলিত থকা মাছবোৰৰ ৰং সাধাৰণতে ক'লা অথবা মুগা হয় আৰু ইহঁতৰ গাত কোনো ধৰণৰ আঁচ বা দাগো নাথাকে। সাগৰৰ তলিত পোহৰ নপৰেই আৰু পৰিলেও তেনে কম পৰে, গতিকে ক'লা ৰংটোৰ কাৰণে শত্ৰুৱে সিহঁতক দেখা নাপায়। নৈ, বিল, পুখুৰী আদিত থকা প্ৰায় সকলো মাছৰে পিঠিৰ ফালৰ ৰং ডাঠ আৰু পেটৰ ফালৰ ৰং পাতল। ইও আত্মৰক্ষাৰ এক ব্যৱস্থা। পানীত থাকোঁতে এনে মাছক শত্ৰুৱে ওপৰৰ পৰা দেখা নাপায়, কাৰণ পানীৰ তলত আন্ধাৰৰ লগত পিঠিৰ ডাঠ ৰংটো মিলি থাকে। আনহাতে তলফালৰ পৰাও শত্ৰুৱে দেখা নাপায়, কাৰণ পানীৰ উপৰিভাগৰ পাতল ৰঙৰ লগত মাছৰ পেটৰ ফালৰ ৰং মিলি থাকে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভ'কেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত।

0: ক্ষুদ্ৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান airforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিস কাউছাৰ উপাধি প্ৰদান কৰে। এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত নাড্ডাই প্ৰকাশ কৰিছে। ভাৰত আৰু তাঞ্জানিয়া বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতাকে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয়লানি বৈঠক সমাপ্ত কৰে আৰু কমনৱেলথ গেমছ 2026ত পুৰুষৰ পেৰা ভাৰোত্তোলক ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছে।

এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক তেওঁৰ বিশিষ্ট জনসেৱা, শিক্ষা আৰু সামাজিক অন্তৰ্ভুক্তিৰ প্ৰতি দায়বদ্ধতা, ভাৰত ৰোমানিয়াৰ সম্পৰ্ক শক্তিশালী কৰাত অৱদানৰ স্বীকৃতিস্বৰূপে ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অনাৰিছ কাউছাৰ উপাধি প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতৰ 14 কোটি জনসাধাৰণৰ বাবে এই বঁটা উৎসৰ্গা কৰি কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ জনসাধাৰণৰ চিৰস্থায়ী বন্ধুত্ব প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষাক তেওঁৰ জীৱনৰ আটাইতকৈ পৰিৱৰ্তনশীল শক্তি বুলি অভিহিত কৰে। গাঁৱৰ প্ৰথমগৰাকী ছোৱালীৰ পৰা কলেজত পঢ়াৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ যাত্ৰাৰ কথা স্মৰণ কৰি তেওঁ কয় যে শিক্ষা হৈছে এখন ন্যায়পৰায়ণ আৰু সৰ্বাংগীন সমাজৰ সৰ্বশ্ৰেষ্ঠ সমতাকাৰী আৰু আটাইতকৈ শক্তিশালী ভেটি। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত বিশ্ববিদ্যালয়সমূহৰ দায়িত্ব যে জ্ঞান যাতে প্ৰজ্ঞা, নৈতিকতা আৰু মমতাৰ দ্বাৰা পৰিচালিত হয়। ভাৰত আৰু ৰোমানিয়াৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে 100 বছৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বুখাৰেষ্ট ভ্ৰমণ আৰু ৰোমানিয়াৰ কবি মিহাই এমিনেস্কু আৰু পণ্ডিত মিৰ্চিয়া এলিয়াডে ভাৰতীয় দৰ্শনৰ প্ৰভাৱৰ কথা স্মৰণ কৰে। যৌথ গৱেষণা, অধ্যাপক আৰু ছাত্ৰ বিনিময়ৰ জৰিয়তে অধিক শৈক্ষিক সহযোগিতাক উৎসাহিত কৰে আৰু ঘোষণা কৰে যে ভাৰতে কৃত্ৰিম আদি উদীয়মান ক্ষেত্ৰকে ধৰি ৰোমানিয়াৰ বাবে ITEC প্ৰশিক্ষণ শ্লটৰ সংখ্যা দুগুণ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই জনায় যে পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে। তেওঁ লগতে কয় যে সাৰৰ নিৰৱচ্ছিন্ন উপলভ্যতা নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰীনাড্ডাই কয় যে 2025-26 চনৰ সংঘাতৰ ফলত সাৰ আৰু মূল কেঁচামালৰ যোগান শৃংখলত বিশ্বব্যাপী প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল, কিন্তু এই প্ৰত্যাহ্বানসমূহৰ মাজতো বিভিন্ন উৎস আৰু চৰকাৰৰ সময় অনুযায়ী হস্তক্ষেপৰ ফলত সাৰৰ উপলভ্যতা বহুলাংশে পৰ্যাপ্ত হৈ আছে। তেওঁ কয় যে চৰকাৰে আমদানি বিভিন্ন উৎসসমূহৰ বাবে স্থায়ী প্ৰচেষ্টা হাতত লৈছে যাতে বিশ্বব্যাপী সংঘটিত যোগান শৃংখলৰ ব্যাঘাতৰ ফলত উদ্ভৱ হোৱা বিপদসমূহ লাঘৱ কৰিব পৰা যায়। শ্ৰীনাড্ডাই কয় যে 2025-26 বিত্তীয় বৰ্ষৰ লগতে চলিত খাৰিফ 2026ৰ সময়তো সমগ্ৰ দেশতে ইউৰিয়া, DAP, MOP আৰু MPSৰ পৰ্যাপ্ত উপলভ্যতা বজাই ৰখা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ঔষধ, পেট্ৰকেমিকেলছ, পানী পৰিশোধন আৰু উৎপাদন উদ্যোগকে ধৰি গুৰুত্বপূৰ্ণ সংবেদনশীল খণ্ডসমূহত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ উপলভ্যতা তথা যোগান শৃংখলাৰ ওপৰত চৰকাৰে নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ইফালে নীটৰ প্ৰশ্নৰ কাকত ফাদিল আৰু শিক্ষাৰ্থী প্ৰতিবেদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। কালি বিয়লি 2 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে। CPIMৰ নেতা জন ব্ৰিকটাছ আৰু CPIৰ নেতা সন্তোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে। সদনত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে এই পৰিপ্ৰেক্ষিতত সোমবাৰ পৰ্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ 26 জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ 27 সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব। ৰাজ্যসভাতো দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে 1999 চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনী বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস, শৌৰ্য তথা কৰ্তব্য নিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বান পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিস্বাৰ্থ উৎসৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত

0: ৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনাৰ পৰাই সাজু আছে। কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে এই বিষয়টো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু তাঞ্জানিয়াই বাণিজ্য আৰু বিনিয়োগ, উন্নয়ন আৰু অংশীদাৰিত্ব, প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃষি, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। ভাৰত আৰু তাঞ্জানিয়াৰ মাজত বৈদেশিক কাৰ্যালয়ৰ আলোচনা চলিত মাহৰ 22 তাৰিখে দাৰ এছ ছালামত অনুষ্ঠিত হয়। এই বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ ঘনিষ্ঠ সমন্বয় তথা সহযোগিতাৰ বাবে শলাগ লয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি 2026ত টেলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই নীতিয়ে টিভিৰ ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মান নিৰ্ধাৰণ কৰিছে। এই নীতি ভাৰতত টিভিৰ ৰেটিং এজেঞ্চীৰ বাবে 2014চনৰ 16 জানুৱাৰীত মুকলি কৰা নীতিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ব। এই নীতিৰ অধীনত বৃহৎ সংখ্যক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে। চলিত মাহৰ 20-23 তাৰিখলৈ অনুষ্ঠিত 4-দিনীয়া এই বৈঠকৰ সময়ছোৱাত নতুন দিল্লীত দুয়োপক্ষ চুক্তিখনৰ সকলো ক্ষেত্ৰতে বিশদভাৱে আলোচনা কৰি সুষম, ব্যাপক আৰু পাৰস্পৰিক লাভজনক FTAৰ দিশত অগ্ৰগতি অব্যাহত ৰাখিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে এই বৈঠক গঠনমূলক আৰু ভৱিষ্যমুখী আছিল। দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰিব পৰা বিভিন্ন দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৈঠকৰ সামৰণি মাৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে মহাপ্ৰবন্ধক পৰ্যায়ৰ জ্যেষ্ঠ পেচাদাৰী নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। সংস্থাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেতু পৰ্টেলৰ জৰিয়তে 16 গৰাকী যুৱ পেচাদাৰী নিযুক্তিও মুকলি কৰিছে। NTAয়ে এটা বিবৃতিত কয় যে এই ব্যৱস্থাসমূহে এই নিযুক্তিসমূহে অধ্যাপক কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি কাৰ্যকৰী কৰা সংস্থাটোৰ প্ৰতিষ্ঠানটিৰ পুনৰগঠন প্ৰথমটো পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। পুৰুষৰ হেভিৱেইট পেৰা ভাৰোত্তোলন শাখাত ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগে লগে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত ভাৰতে পদকৰ তালিকা মুকলি কৰে। বিহাৰৰ নালন্দা জিলাৰ ঝাণ্ডুৱে তেওঁৰ দ্বিতীয়টো প্ৰচেষ্টাত 190 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি 130.9 পইণ্ট লাভ কৰে। বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আজি ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰ আনাৰিছ কাউজৰ উপাধি প্ৰদান কৰে। এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে। এতিয়া বাতৰি সিমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল, কামেই উপাসনা কিন্তু হাঁহিয়েই জীৱন। যিজনে জীৱনত সুখ আৰু দুখ দুয়োটাকে হৰ্ষমনে গ্ৰহণ কৰিব পাৰে, তেওঁহে জীৱনৰ আচল সৌন্দৰ্য উপভোগ কৰিব পাৰে।

0: প্ৰিয় শ্ৰোতা, আজি অসমৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক নীপ বৰুৱাৰ স্মৃতি দিৱস। স্মৃতিৰ পৰশ চলচ্চিত্ৰৰ জৰিয়তে পৰিচালক ৰূপে তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। চলচ্চিত্ৰৰ উপৰিও তেখেতে অভিনয় আৰু সংগীত, ফুটবল খেলৰ প্ৰতিও আগ্ৰহী আছিল। কাৰ্টুনিষ্ট হিচাপেও তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ বাবে বহু ছবি আঁকিছিল। আজি অসমৰ আন এগৰাকী চলচ্চিত্ৰ পৰিচালক তথা সংগীত পৰিচালক পদুম বৰুৱাৰ স্মৃতি দিৱস। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। আজি দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আমাৰ সৈতে এয়া বিশিষ্ট অভিনেত্ৰী বীণা বাৰুৱতী।
1: আজি পদুমদাৰ মৃত্যু তিথিত মই তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো। তেখেতৰ লগত মোৰ প্ৰথম ছবি গঙাচিলনীবাসী। গঙাচিলনীবাসীৰ প্ৰথম ছবি মোৰ গোটেই ছবি জগতৰে প্ৰথম খোজ। কিন্তু মই পদুমদাক কেনেকে পাইছিলো, তেখেতে মই জনাত তেতিয়া তেখেতে শ্বিলঙত চাকৰি কৰিছিলে। তাতে তেওঁ বহুত বোলে দেশী বিদেশী বহুত ছবি চাইছিলে। ছবি চাই চাই ছবিৰ বিষয়ে শিকিছিলে আৰু গভীৰতালৈ গৈছিলে। ছবিৰ প্ৰতি তেওঁ বহুত বেছি ইণ্টাৰেষ্ট হ'ল। তেতিয়া তেওঁ এখন চিনেমা কৰা মানে মানস কৰিলে। কৰি বোলে ঔপন্যাসিক লক্ষ্মীনন্দন বৰাৰ এখন মানে কালজয়ী উপন্যাস গঙা চিলনী পাখি, সেইখন তেওঁ বাছি ললে। তাৰ চিত্ৰনাট্য কৰিলে। কৰি তাৰমানে তেখেতে কেনেকে কৰিব চবখিনি পৰিকল্পনা কৰিলে। কৰি উঠি নায়িকা বিচাৰিলে। নায়িকা বিচাৰি বিচাৰি বিচাৰি বিচাৰি গৈ মোক পালেগে। মই তেতিয়া কলেজত পঢ়ি আছিলো, তেনেকে পালেগে। পাই মানে তেখেতে মানে বহুত ছোৱালী চাইছিলো বুলি কৈছে, যিয়ে নহ'লে দীঘলীয়া মুখৰ ক্ষীণ এজনী ছোৱালী এনেকুৱা লাগে। মই যেতিয়া তেতিয়া মই একো নাজানো। মই নাটক কৰিছিলো কলেজত বা এনে স্থানীয়ভাৱে ক'ৰবাত, কিন্তু চিনেমাৰ মোৰ কোনো আইডিয়াই নাই, একেবাৰেই নাই তেতিয়া। কাৰণ আমিতো চিনেমা কৰা নাই বা আমি কাৰো শ্বুটিং দেখা নাই। সেই সময়ত ইমান বেছি এভেইলেবল নহয় যে শ্বুটিং চাব পাৰিম, সেইটোতো নাই। তাৰপিছত পদুম দাই মোক যোৰহাটতে হৈছিলে, তেখেতৰ ঘৰ যোৰহাটৰ তৰাজানক। তেখেতৰ মাক আছিলে, তাৰপিছতে বাইদেউ বৌ আছিলে, ল'ৰা ছোৱালী তিনিটা আছিলে ল'ৰা। তাৰপিছত সেই ঘৰটো মানে প্ৰকাণ্ড এটা পুৰণি প্ৰকাণ্ড ঘৰ আৰু এটা, সেইটো ঘৰতে আমি থাকি তাতেই শ্বুটিং কৰিছিলো। তেখেত ইমান মানে কাম এণ্ড কোৱাইট মানুহ আছিলে, শান্ত শিষ্ট ভদ্ৰ, কোনো কথাতে কোনো টেনচন নলয়, কোনো ধৰণৰ উগ্ৰতা নাই তেওঁ। মোক তেতিয়া বুজাই দিছিলে ছবিখনৰ কেনেকে চৰিত্ৰটো বুজাই দিছিলে। চৰিত্ৰটো বুজাই মোক এটা কৈছে, এইখন উপন্যাস তোমাক দিলো, এইটো বাসন্তী চৰিত্ৰটো তুমি ভালকে পঢ়িবা, এইটো তুমি কৰিব লাগিব। তাৰপিছত আৰু স্ক্ৰিপ্ট টিপৰ কথা নাই আৰু তাতে, মানে চৰিত্ৰটো পঢ়ি ল'বলৈ কৈছে, মই স্বপ্নমাৰ হ'ব। মই স্ক্ৰিপ্টৰ কথা নাজানো, স্ক্ৰিপ্ট দিয়াও নাই পঢ়াও নাই। সেই তেনেকেই কৈছে তেখেতে মানে কোনো দিন হৈ হাল্লা হুলস্থুল দাবী ধমকি একোৱেই নাই, ইমান ধুনীয়াকে কৰে। আৰু ছবিখনটো হেৰিও নাছিলে, মেকআপো নাছিলে, তেওঁ খালি সেইটো চাই দিয়ে যে বছ মুখখন এনেকে অলপ চাফা কৰি দিলে হৈ গ'লে। যে ইমান এজন ভাল মানুহ, নিজে সংগীতত আছে, বাঁহী নিজে বজাইছে, ছবিখনত যিটো বাঁহীৰ সুৰ পাইছে বাঁহীখন, বাঁহীটো তেওঁ নিজে বজাইছে, গতিকে তেওঁ সেইটোতো ৰাপ আছিলে। আৰু বিভিন্ন দেশী বিদেশী ছবি চাইছে, বহুত জ্ঞান আহৰণ কৰি গঙা চিলনী পাখি ছবিখন কৰিলে, যিখন আজিও অসমীয়া ছবি জগতৰ মাইলৰ খুঁটি হিচাপে স্তম্ভিত হৈ আছে। মই তেনেকেই ভাবোঁ। আৰু মোৰো পৰিচয় গঙা চিলনী পাখি যোগে দিয়ে, যদিও নাটক চাটক মই কৰিছো, তাৰপিছতো মই ছবি কৰিছো, কিন্তু মোক গঙা চিলনী পাখি বীণা বাৰতী হিচাপে মানুহ

0: জানে, তেখেতে যদি এই লাইনটো আজি মোক দেখাই নিদিলেহেঁতেন বা নানিলেহেঁতেন, মই এটা কোন নাটক কৰি থাকিলোহেঁতেন কোনে জানে। আৰু মই তেখেতৰ লগত কাম কৰিবলৈ পাই বহুত ভাগ্যৱান বুলি ভাবো। কিন্তু তেখেতে আৰু এখন ছবি কৰিবলৈ বহুত মানস থাকিলে, ফিল্ম ফাইনেন্সৰো ফাইনেন্স কৰা প্ৰথম ছবি গংগা শ্ৰেণীত সিয়ে হয়। আৰু এটা কথা মই কওঁ, সেইখন ছবিতে প্ৰথম তাৰমানে আমাৰ জয়মতীৰ পিছত জয়মতী আৰু ৰাজমাও যোন দুগৰাকী মানুহে কৰিছিলে, মোহিনী ৰাজকুমাৰী ৰাজমাও হৈছিলে, আইদেউ সন্দিকৈ জয়মতী আছিলে, সেই দুগৰাকীক দেখা সৌভাগ্যও হল মোৰ পদুমদাৰ যোগেদি এখন ছবিতে। গতিকে তেখেতৰ আজি মৃত্যুৰ দিনা মোৰ মনত পৰিছে, দুখ লাগিছে, তেখেত শান্তিত থাকক তাকে মই কামনা কৰিছো।
1: আমাৰ সৈতে সেই আছিল বিশিষ্ট অভিনেত্ৰী বীণা বাৰুৱতী। আজি হৈছে ৱৰ্ল্ড ড্ৰাউনিং প্ৰিভেনশ্যন ডে। প্ৰতি বছৰে 25 জুলাই তাৰিখে ৱৰ্ল্ড ড্ৰাউনিং প্ৰিভেনশ্যন ডে পালন কৰা হয়। 2021 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱসৰ সূচনা কৰা হয়। পানীত ডুবি মৃত্যু হোৱাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু জীৱন ৰক্ষাৰ ফলপ্ৰসূ উপায়সমূহৰ প্ৰচাৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়। বিশ্বজুৰি প্ৰতি বছৰে 2 লক্ষাধিক লোকৰ সলিল সমাধি ঘটে। বিশেষকৈ 5-14 বছৰৰ শিশুৰ মৃত্যুৰ ই এক অন্যতম প্ৰধান কাৰণ। নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহত অধিকাংশ সলিল সমাধিৰ ঘটনা নদী, বিল, হ্ৰদ, পুখুৰী, কুঁৱা, জলাশয় আদিত সংঘটিত হয়। বিশেষকৈ গ্ৰামাঞ্চলৰ শিশু আৰু কিশোৰ কিশোৰী এই বিপদৰ অধিক সন্মুখীন হয়। পানীৰ পৰা হ'ব পৰা দুৰ্ঘটনাৰ বিষয়ে সজাগতা সতৰ্কতা বৃদ্ধিৰ লগতে সাঁতোৰ শিকোৱা, শিশুসকলক প্ৰাপ্তবয়স্কৰ তত্ত্বাৱধানত ৰখা আৰু জলাশয়সমূহত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিলে এনে আকস্মিক দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যায়। সচেতনতা আৰু সময়োপযোগী পদক্ষেপে অনেক মূল্যৱান জীৱন ৰক্ষা কৰিব পাৰে। সন্মানীয় ডিলিট ডিগ্ৰী লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা হিচাপে জনাজাত নিৰু হাজৰিকাৰ আজি স্মৃতি দিৱস। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু তথা নতুন দিল্লীৰ ICSSRৰ প্ৰাক্তন সদস্য নিৰু হাজৰিকাই প্ৰায় 3 দশক কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা তথা সহপ্ৰণেতা হিচাপে কাম কৰা ডঃ নিৰু হাজৰিকাৰ কিছু কৰ্মৰাজী আছিল আ চেঞ্চুৰী অৱ চিভিল চাৰ্ভিচ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, পাব্লিক চাৰ্ভিচ কমিশ্যন ইন ইণ্ডিয়া, এথনিক অটোনমি ইন নৰ্থ ইষ্ট ইণ্ডিয়া, আ চাৰ্চ ফৰ আন এনচাৰ ইত্যাদি। ইতিহাসৰ পাতলুটিয়াই চালে আমি পাওঁ 1836 চনত ইংৰাজ ৰোমান্টিক কবি চেমুৱেল টেইলাৰ কলৰিজৰ মৃত্যু হয়। বাৰ্চিলোনাত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয় 1992 চনত। বিখ্যাত ইংৰাজ চিকাৰী, লেখক তথা প্ৰকৃতিবিদ জিম কৰবেটৰ জন্ম হয় 1875 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: প্ৰিয় শ্ৰোতা, একেধাৰে অনাতাঁৰ মাধ্যম আৰু অসমীয়া মঞ্চজগতৰ এগৰাকী বিশিষ্ট নাট্যকাৰ আছিল অৰুণ শৰ্মা। তেখেত আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শৈক্ষিক প্ৰচাৰ বিভাগৰ এসময়ৰ প্ৰযোজক। তেখেতে ৰচনা কৰা বহু নাট তথা প্ৰামাণ্য আলেখ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। অৰুণ শৰ্মাৰ ৰচনা আৰু প্ৰযোজনাৰে অল বাৰ্ডছ টু ব্লুম নামৰ প্ৰামাণ্য আলেখ্যখনে 1979 চনত 12 জাপান আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তেখেতে ৰচনা আৰু প্ৰযোজনা কৰা কশন ডেঞ্জাৰ এহেড নামৰ প্ৰামাণ্য আলেখ্যখনেও এছিয়া পেচিফিক ব্ৰডকাষ্ট ইউনিয়ন চমুকৈ আবু ৰেডিঅ' প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও 1983 চনত অৰুণ শৰ্মাই ৰচনা আৰু প্ৰযোজনা কৰা অল লিপছ টু স্মাইল নামৰ প্ৰামাণ্য আলেখ্যখনেও প্ৰিক্স ফিচুৰা বাৰ্লিন কমেণ্ডেশ্যন চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছিল। 1966 চনত আকাশবাণী গুৱাহাটীৰ শৈক্ষিক প্ৰচাৰ শাখাৰ প্ৰযোজক হৈ থাকোঁতেই ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনত প্ৰশিক্ষণৰ বাবে অৰুণ শৰ্মা লণ্ডনলৈ গৈছিল। প্ৰশিক্ষণৰ কালচোৱাত তেখেতে যতীন্দ্ৰনাথ দুৱৰাই লিখা কথা কবিতা কেতেকীৰ আধাৰত এখনি আলেখ্য ৰচনা কৰিছিল। এই আলেখ্য ৰচনাখনি বিবিচিত আদৰ্শ আলেখ্য মুখ্য রচনা হিসাবে সংরক্ষণ করা হয়েছে। অরুণ শর্মা রচিত আহার নামৰ অনাতাৰ নাটখনি বিশিষ্ট সাহিত্য আলোচনী সংলাপৰ তৃতীয় সংখ্যাত প্রকাশিত হয়েছিল আর অসমৰ বিভিন্ন মঞ্চত এইখন অভিনয় করা হয়েছিল। ইয়ার উপরও ইয়ার ইংরাজ অনুবাদটি লন্ডনের একটা বিশিষ্ট নাট্যদলে অধ্যয়ন করেছিল।
5: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

ৰিপ ৰিপকৈ বলি থকা আহিনৰ আবেলিৰ এই বতাহজাকে সজাল ধৰা ৰোৱাবোৰ কঁপাই গৈছে। যেন এজাক উঠন ছোৱালীয়ে খিলখিলাই হাঁহি হাঁহি এজনী আনজনীৰ গাত ঢলি পৰিবহে খুজিছে। এইবাৰ ছিগা মথাউৰিৰ কাষলৈকে এক বিস্তীৰ্ণ এলেকাজুৰি ব্ৰহ্মপুত্ৰই পলস পেলাই থৈ গ'ল। মথাউৰি গাঁৱৰ ৰাইজে এই পলসতে নতুন উদ্যমেৰে ধান ৰুইছে। ৰোৱাবোৰে এতিয়া পোখা মেলিছে। নৈয়ে পাতি দিয়া এই বিশাল ভূখণ্ডত বহু ঠাইত এতিয়া নলখাগৰি জাওবন গজিছে। লুহিয়াৰ আৰু লেংমাই বনেও চানি ধৰিছে বহু ঠাই। খৰালি বতৰত ৰাইজে হাবি ভাঙি মাহ সৰিয়হ সিঁচাৰ কথা। ৰোৱাবোৰৰ মাজে মাজে এডঙা এডঙা পানীৰ সৈতে কেইটামান ঘুলিও দেখা গৈছে। এইবোৰৰ পানী যুঁৱলিত কেইটামান দলপুঙা চৰাই পানীৰ দাপোনত মুখ চাই মগ্ন হৈ আছে। কণামুচৰি আৰু কালিঘুকী চৰাই কেইটামানো পাৰত ৰৈ আপোন ভাৱত বিভোৰ হৈ থকা দেখা গ'ল। বালিমাহী চৰাইজাক ওলোৱাৰ পাছৰ পৰাই বতৰ ফৰকাল হৈ পৰিল। নৈৰ পাৰত শুকুলা কহুৱাৰ ধজা উৰি আছে। সমানে ফেৰপাতি ফাঁহ ফাঁহকৈ ধুনি পেলোৱা কপাহৰ দৰে কেইটুকুৰামান শুকুলা মেঘ আলফুলকৈ উৰি গৈছে। সজাল ধৰা ধাননিডৰাৰ মাজে মাজে বৰ সন্তৰ্পণে এটা বৰটোকোলাই দীঘল দীঘল খোজ পেলাই তাৰ খাদ্য অন্বেষণ কৰি ঘূৰি ফুৰিছে। আবেলিৰ মুকলি আকাশৰ তলত অকলশৰে বহি মাধৱ গোসাঁয়ে তন্ময় হৈ চাই আছে প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ। তেওঁ এবাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঠাক ঠাককৈ সজোৱা নীলা পৰ্বত ৰাখিলৈ মন কৰিলে। হয়, আৰু কেইদিনমানৰ পাছতে সেই পৰ্বতমালাৰ আটাইতকৈ ওখকেইটাই এই নীলা বৰণ সলাই স্বচ্ছ স্ফটিকৰ আভৰণ পিন্ধি চকচকীয়া হৈ বিশাল ব্যক্তিত্বৰে প্ৰকৃতিক মহিমামণ্ডিত কৰি তুলিব। তাৰপাছত তেওঁ এনেই মনতে জুকিয়ালে, প্ৰকৃতিৰ ইমান প্ৰাচুৰ্যৰ পাছতো ইমান বিনন্দীয়া ৰূপৰ মাজতো মানুহ কিয় ইমান নিহকিন। প্ৰকৃতিৰ এনে অপৰূপ ৰূপ ৰাখিয়ে তেওঁৰ মনত যি আনন্দৰ লহৰ বৈ আনিব লাগিছিল অনা নাই কিয়? নে কেৱল প্ৰকৃতিৰ এনে অনিন্দ্য সুন্দৰ ৰূপ কেৱল প্ৰাচুৰ্যৰে ভৰা মানুহৰ বাবেহে সৃষ্টি হৈছে? নে কিবা পাপৰ ফলতহে বিতুপন ধৰিত্ৰীৰ এনে নৈসৰ্গিক সৌন্দৰ্যৰ অতুলনীয় ৰূপ ৰস তেওঁ পান কৰিব পৰা নাই? পাপ, তেওঁ আকৌ ভাবিলে, পাপৰ কিবা সংজ্ঞা আছেনে? নে পাপ অথবা পুণ্যৰ সংজ্ঞা কেৱল মানুহৰ নিজ নিজ স্বাৰ্থৰ অনুকূলে নিৰূপণ কৰা হয়? এসময়ত নৰবলি দিয়া কাৰ্যক মহাপুণ্যৰ কৰ্ম বুলি ভবা হৈছিল। কামাখ্যা তাম্ৰেশ্বৰী মন্দিৰৰ উপৰি সৰু সৰু বুঢ়ী গোসাঁনী থানবোৰতো পুণ্যাৰ্থ লাভৰ বাবে নৰবলি দিয়া প্ৰথা প্ৰচলিত আছিল। কিন্তু এটা সময়ত এনে প্ৰথাকে আকৌ জঘন্য অপৰাধ বুলি গণ্য কৰা হ'ল। তেন্তে কি সঁচাকৈয়ে মানুহৰ স্বাৰ্থৰ অনুকূলেই পাপ অথবা পুণ্যৰ অৰ্থ ইয়াৰ সংজ্ঞা নিৰূপণ কৰা হয়? নে পাপ আৰু পুণ্য এই দুয়োটাই নেতিবাচক শব্দ? আচলতে পাপ আৰু পুণ্য বুলি একো নাই। যদি পাপৰ অৰ্থ আনৰ ক্ষতি কৰাটোকে বুজায়, আনৰ অন্তৰত আঘাত দিয়াটোকে বুজায়, তেন্তে তেনে কৰ্ম কৰি যি আনন্দ পায়, তেনেহ'লে এনে আনন্দ লাভ কৰোঁতাজনে পুণ্য অৰ্জন কৰাকে বুজাব। খেলিমেলি লাগি গ'ল গোসাঁইৰ মনত। গোসাঁয়ে মনত পেলাবলৈ যত্ন কৰিলে তেওঁ জীৱনত কাৰোবাৰ অন্তৰত আঘাত দি পাপ অৰ্জন কৰিছিল নে? তেনে কাম কৰি তেওঁ কিবা আনন্দ লাভ কৰি নিজলৈ বুলি পুণ্য সঞ্চয় কৰিছিল নে? তেওঁৰ জীৱন পৰিক্ৰমাত ঘটা অনেক সৰু বৰ ঘটনা মনত পেলাই সেইবোৰ এখন কঠিন নেওঠনিত পেৰি পেৰি উলিয়াবলৈ যত্ন কৰিলে। মনৰ নেওঠনিৰ হাত মাৰি ঘূৰাই ঘূৰাই এটা সময়ত তেওঁ ৰৈ গ'ল। দিছিল, তেওঁ এজন নিহকিন দৰিদ্ৰ মানুহৰ অন্তৰত এবাৰ আঘাত দিছিল। ৰাখাল বিশ্বাস নামৰ মানুহটোক টান কথা শুনাইছিল, ককৰ্থনা কৰিছিল, ঘৰ এৰি যাবলৈ হুমকি দিছিল। ব্ৰহ্মপুত্ৰ নদীয়েদি গুমগুমাই অহা জাহাজ এখনত উঠি উজাই আহিছিল এজাক উদ্ৰাস্ত মানুহ। পূব পাকিস্তানৰ পৰা অহা এই ভগনীয়াৰ দলটোত ৰাখাল বিশ্বাসে ঘৈণীয়েকৰ সৈতে এজাক সৰু সৰু ল'ৰা ছোৱালী লৈ এদিন ধনশিৰিমুখ জাহাজঘাটত নামিছিলহি। পুষ্টিহীনতাত ভোগা এজাক ক'লা মলা কেটেং মেটেং ল'ৰা ছোৱালী লৈ শতচিহ্ন মলিয়ন কাপোৰ, লেতেৰা নক্সি কাঠা আৰু পুৰণি মামৰে ধৰা টিনৰ চুটকেচ এটা লৈ জাহাজঘাটতে দুদিনমান ইফাল সিফাল কৰি থাকি ঘাটৰ দোকানৰ পৰা খুজি মাগি খাই সিহঁত ঘূৰি ফুৰিছিল।

তার লগৰ বাকিবোৰ পূৰ্বনিৰ্ধাৰিত ঠিকনালৈ ৰাওনা হৈছিল। অচিন ঠাই, অচিনাকি মানুহ, অচিন অবুজ ভাষা, বিপাঙত পৰিছিল আখাল বিশ্বাস। তথাপি সি তার বুদ্ধি আর অনুসন্ধানের এনে এজন মানুষের সন্ধান পাইছিল যাক সি কোনোদিনে দেখাই নাছিল। ঘাটের ওচরে পাজরে দুদিনমান ঘোরা পকা করে এদিন সি সপরিবারে মাধব গোসাই ঘরত উপস্থিত হয়ে হুড়াউড়াওয়ে কান্দন জুড়েছিল। বাছাও কর্তা বাছাও, আমি সব হারিয়ে ফেলেছি বাবু, সব হারিয়েছি। জানি জানি আপনি এই গ্রামের বড় লোক, ছেলে মেয়েগুলো আপনার চোখের সামনে মারা যাবে হে কর্তা, আপনি বড় গুণী লোক, বাছাও, আমার কোনো রাস্তা নেই। দীঘল ওরণি টানি মানুহজনীও কান্দিছিল, কান্দিছিল লৰা ছোৱালীবোৰেও। এই দৃশ্য চাবলৈ গাঁৱৰ লৰা বুঢ়া সকলো গোট খাইছিল মাধৱ গোসাঁইৰ ঘৰত। নিমিষতে গোসাঁয়ে এটা মৌখিক অংক কৰি পেলাইছিল, যোগ বিয়োগ পূৰণ হৰণ কৰি লাভৰ ফল পাইছিল গোসাঁয়ে। অংক কৰি কৰি তাৰ উত্তৰ উলিয়াই লাভৰ হাঁহি মাৰিছিল গোসাঁয়ে। এনেও গোসাঁইৰ মাটিত ধান আৰু কুঁহিয়াৰ খেতি কৰিবলৈ মানুহৰ নাটনি। উপযচী কাৰোবাক আধি খেতি কৰিবলৈ দিলেও প্ৰায়বোৰে ঠেৰগেৰো কৰে। ইফালে বোকাখাটৰ কলাখোৱাটো বোলে কমলাকান্ত সোণারামহতে এনেকুৱা ভগনীয়া মানুহ বহুৱাই খেতিখোলাত লগাইছে। এনেস্থলত এনে এঘৰ মানুহ ৰাখিলে নিশ্চিতভাৱে খেতিখোলাৰ সমস্যাটো দূৰ হয়, ওপৰুৱাকৈ এঘৰ মানুহক খুৱাই বোৱাই ৰাখিলেও লাভেই হয়। গোসাঁয়ে তৎক্ষণাত গাঁৱৰ মানুহৰ সৈতে আলোচনা কৰি নিজৰ বাৰীৰ এচুকত ৰাখাল বিশ্বাসক এক বন্দোবস্তি কৰি ৰখাৰ সিদ্ধান্ত কৰিলে। গোসাঁয়ে চিন্তা কৰিছিল ইয়াৰ দ্বাৰা তেওঁৰ মানুহৰ প্ৰতি থকা, বিশেষকৈ দুৰ্ভগীয়া উদ্দাসটো পৰিয়াল এটাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে, সমাজত তেওঁৰ মহানুভৱতাৰ বাবে আৰু এক উচ্চ স্থান দখল কৰিব পাৰিব। গাঁৱৰ সকলো মানুহেই এই দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হৈ খেৰ বাঁহ যোগাৰ কৰি লাগি ভাগি ঘৰ এটা সাজি ধান চাউল দি পৰিয়ালটোক সংস্থাপিত কৰি দিছিল। থাকক, গোসাঁইৰ মাটিতে খেতি বাতি কৰি চলি থাকক। কিন্তু দিন যোৱাৰ লগে লগে গোসাঁইৰ অংকত আউল লাগিল। খেতিৰ যো জা কৰাৰ বতৰতে ৰাখালে এদিন ঘোষণা কৰিলে সি খেতি কৰিব নাজানে। পূব পাকিস্তানৰ জমিদাৰ ৰাখালে জীৱনত খেতিৰ পথাৰত ভৰি দি পোৱাই নাই। হয় হয় চাকৰ নাকৰ লগোৱা লিখছ এৰি অহা ৰাখাল বিপদত পৰিছে, এতিয়া ব্যৱসায় কৰিহে খাব। বিহৰা ৰঙামাটি দেৰগাঁও দক্ষিণ হেঙেৰা বজাৰত তাৰ ব্যৱসায় চলিল। মাথাৰ উকনি মৰা দাৱাই, খৰখুহু খুজলিৰ দাৱাই, ইন্দুৰ মৰা দাৱাই, গৰুৰ কাণচিঙা দাৱাই, খটমল মৰা দাৱাই, এইবোৰ বিক্ৰী কৰি মাজে মাজে সি ঘৰত শুকান মাছৰ ব্যঞ্জন ৰন্ধা বঢ়া কৰি তাৰ গোন্ধ গাঁৱত বিয়পাই দি খাদ্যৰসিকৰ পৰিচয় দিবলৈ ধৰিলে। মাজে মাজে ঘৈণীয়েক আৰু ল'ৰা ছোৱালীবোৰক উচ্চ স্বৰত গালি গালাজ কৰি পুৰুষত্বৰ চিনাকি দিবলৈ ধৰিলে। উপায়ন্তৰহীন হ'ল গোসাঁই। চট্টগ্ৰামৰ জমিদাৰ জীয়ৰী ৰাখাল পত্নীক যেতিয়া গাঁৱৰ তিৰোতাবোৰে সিহঁতৰ এনে কণ্ডল বন্ধ কৰিবলৈ সকিয়নি দিলে, তেতিয়াই তাই গোকাত মিছা মাতিবলৈ ধৰিলে, অ' মা, আমাৰ কৰ্তা খুব ভাল মানুহ গৌ, ঐ যে গতৰাত্ৰি একটা বড় ইন্দুৰ বেড়াইতেছিল, তাই চেঁচিয়েছিল, কিছু না। অতিষ্ঠ হৈ পৰিছিল ওচৰ চুবুৰীয়া, অতিষ্ঠ হৈ পৰিছিল মাধৱ গোসাঁই। ককৰ্থনা শুনিছিল নিজ পত্নী আৰু জীয়ৰীহঁতৰ পৰা মাধৱ গোসাঁয়ে। খাল খান্দি জখিনি চপাই লোৱাৰ দুখত দুখী হৈছিল গোসাঁই, ৰোষত পৰিছিল ৰাইজৰ। চতুৰ ৰাখালেও গাঁৱৰ পৰা ওলাই গৈ টাউনৰ কেনিবা থকাৰ চল বিচাৰি আছিল। তলে তলে সি তেনে এটা ব্যৱস্থা কৰিও পেলাইছিল। সিও লাভৰ অংক কৰিছিল, সপোন দেখিছিল বিনা পইচাত এটুকুৰা মাটি আৰু এটা ঘৰৰ আৰু অলপ ৰাজসাহাৰ্যৰ। আৰু এদিন যেতিয়া শাক পাচলিৰ বাকলি, পিঁয়াজৰ বাকলি গোসাঁই ঘৰলৈ সোমোৱা বাটত ৰাখালে পেলোৱা দেখা পালে, এইটো অজুহাততে গোসাঁয়ে খঙত জ্বলি পকি তাক তৎক্ষণাত ঘৰ এৰি যাবলৈ সি সকিয়নি দিলে। সিয়ান ৰাখালে এনে পৰিস্থিতিৰ সন্মুখীন হলে কি কৰিব লাগিব তাৰ ব্যৱস্থা আগতীয়াকৈ কৰি থৈছিল। কাবু কাকুতি কৰি কেইদিনমানৰ সময় ললে সি। অতি গোপনে সি তাৰ পৰিয়ালটোক গোলাঘাট টাউনৰ ফালে স্থানান্তৰিত কৰিলে। ডাঙৰ ল'ৰা স্বপনক বৰটিং বাগানৰ ডাক্তৰ মুখাৰ্জীৰ ঘৰত বন কৰা ল'ৰা হিচাপে গতাই দিলে। তাৰপাছত এদিন সন্ধিয়া সি মিছা ভাও ধৰি ওচৰ চুবুৰীয়াই শুনাকৈ কোনখন তৰকাৰী কি কি মছলাৰে ৰান্ধিব লাগিব, মাছৰ জোল কেনে হ'ব লাগিব, সৰিয়হ নহৰু আদা বটা হ'ল নে নাই ইত্যাদি কথাৰে ঘৈণীয়েকক নিৰ্দেশ দিয়াৰ নিচিনাকৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। আৰু ৰাতি এপৰত তাৰ ঘৰটোত জুই লগাই দি গগন ফালি চিঞৰিবলৈ ধৰিলে যেন কোনোবা হিংসুকে তাৰ ঘৰত জুই লগাই তাৰ স্ত্ৰী পুত্ৰ সকলোকে পুৰি মাৰিছে। হাতে হাতে পানীৰ বাল্টি লৈ হুলস্থুলীয়া পৰিৱেশত সকলো ৰাইজ গোট খাই জুই নুমুৱাবলৈ যত্ন কৰাৰ সময়তে ৰাখালে বলিয়াৰ ভাও ধৰি মাজ পথাৰেদি চিঞৰি চিঞৰি পলাব খোজোতেই ধৰা পৰি গৈছিল।
ধরা পেলাই।

0: শিক্ষক যতীন্দ্ৰ দেই। একেবাৰে টান সুৰত যতীন্দ্ৰ দেই গোসাঁইক কৈছিল,
1: মহন্তবাবু, আপোনাক মই আগতে ইয়াৰ চাল চলনৰ কথা কোৱা নাছিলোঁ নে? আপোনাক কোৱা নাছিলোঁ নে মহন্তবাবু? আপুনিতো মোৰ কথাত গুৰুত্বই নিদিলে। জানেনে, ইয়াৰ ল'ৰাক বৰটিঙৰ মুখাৰ্জী ডাক্তৰৰ ঘৰত চাকৰ থৈছে। জানেনে, তাৰ গোটেই পৰিয়ালটো গোলাঘাটৰ ভাড়াঘৰত ৰখা বুলি মই সকলো খবৰ পাওঁ মহন্তবাবু। ইয়াক, এই বদমাছটোক পুলিচত দিব লাগে, ধৰা তাক, বান্ধি থোৱা সকলে। ই ৰঙাঘৰৰ ভাত খাব লাগিব, ই আমাৰ সকলোৰে মান সন্মান খেদাইছে।
0: ডেকা ল'ৰাবোৰৰ হাতৰ লপাথপা আৰু হুলস্থুলৰ মাজতে কান্দি কান্দি ৰাখালে তাৰ দুখ স্বীকাৰ কৰি বাৰে বাৰে ক্ষমা বিচাৰিলে। গাঁৱৰ আনবোৰ মানুহৰ চেষ্টাত জুই নুমালেও সৰু খেৰীঘৰটো সম্পূৰ্ণ ছাই হৈ গ'ল। তাৰ মাজতে থানা, পুলিচ, কোৰ্ট কাছাৰীৰ কথা শুনি গোসাঁয়ে তেনে জঞ্জালত সোমাই নিজৰেই মান হেৰুৱাব বুলি ভয় খালে। তেওঁ উপস্থিত সদৌতিলৈ চাই অনুনয় বিনয় কৰি ৰাখালক মুকলি কৰি দিবলৈ যতীন্দ্ৰ দেইক অনুৰোধ কৰিলে।
2: মাষ্টৰ, দেশ হেৰুৱা মানুহে, বিপদগ্ৰস্ত মানুহে বিবেক

0: সেই ঘৰটো সম্পূৰ্ণ ছাই হৈ গ'ল। তাৰ মাজতে থানা পুলিচ কোৰ্ট কাছাৰীৰ কথা শুনি গোসাঁয়ে তেনে জঞ্জালত সোমাই নিজৰেই মান হেৰুৱাব বুলি ভয় খালে। তেওঁ উপস্থিত সদৌতিলৈ চাই অনুনয় বিনয় কৰি ৰাখালক মুকলি কৰি দিবলৈ যতীন্দ্ৰ দেক অনুৰোধ কৰিলে।
1: মাষ্টৰ, দেশ হেৰুৱা মানুহে, বিপদগ্ৰস্ত মানুহে বিবেক হেৰুৱায়, তাৰ দুখ নাই মাষ্টৰ, দুখ মোৰ। আৰু মানুহৰ উপাধি, মানুহৰ জাত পাত, এইবোৰে মানুহৰ চৰিত্ৰ নিয়ন্ত্ৰণ নকৰে, পৰিস্থিতিয়েহে মানুহৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। তাৰ নামৰ পাছৰ উপাধিটোৱে তাক বেয়া কৰা নাই, সি এনেই ঋষি খাপত মৰিছে, তাতে আকৌ পুলিচৰ হাতত দিয়া মানে ধানৰ ভাপত সিজোৱাহে হ'ব। ক্ষমা কৰি দিয়ক, এই ক্ষমা কৰি দিয়ক, তাক মুকলি হৈ স্বাধীন হওক সি, এৰি দিয়ক। দৰিদ্ৰতাই মানুহক কেতিয়াবা বহুত তললৈ নমাই নিয়ে মাষ্টৰ।
0: বহু কথাই মনত পৰি গ'ল মাধৱ গোসাঁইৰ। বহু কথা, বহু অকথিত বেদনা আৰু দুখৰ ভৰত ভাৰাক্ৰান্ত মাধৱ গোসাঁই। সেই ৰাখালৰে ল'ৰা স্বপন ডাঙৰ হৈ ডাক্তৰ হ'ল। গাঁৱে গাঁৱে চাইকেল চলাই ঘূৰি ঘূৰি চিকিৎসা কৰে। চাইকেলৰ বেগত সুমুৱাই লৈ ফুৰে ষ্টেথিস্কোপ, চিৰিঞ্জ, এম্পল, টনিক, টেবলেট। স্বপনে পঢ়া শুনা কৰিব নোৱাৰিলে। বৰ্টিং বাগানৰ ডাক্তৰৰ লগত থাকি অলপ বুজন হোৱাৰ পাছত স্বপন ডাক্তৰ হৈ গাঁৱৰ মানুহক বেজী দি ঔষধ পাতি দি চিকিৎসা কৰে। ৰক্তক্ষৰণ হৈ হেঁপা পৰি যোৱা গোসাঁনীয়াই এদিন একাংগী হৈ শয্যা গতা হ'ল। অনেক বেজ জ্ঞানী কবিৰাজ লগায়ো গোসাঁনীয়াইক মাধৱ গোসাঁয়ে সুস্থ কৰি তুলিব পৰা নাছিল। চেষ্টাৰ ত্ৰুটি কৰা নাছিল তেওঁ। ঘৰ ভেটি নৈয়ে খহনীয়াৰ বুকুত সুমুৱাই লোৱাৰ পাছত এপদ এপদকৈ ঘৰৰ কাঁহী বাতি টৌ লোটা শৰাই সঁফুৰা বেচিব লগাত পৰিছিল তেওঁৰ। আধামূলীয়াকৈ নাইবা নামমাত্ৰ মূল্যত এনে সম্পত্তি কিনিবলৈ পাই গোসাঁই ঘৰত প্ৰায়ে বেপাৰীয়ে হেঁপা ওপৰা লগাইছিল। কোনোবাটো বেপাৰীয়ে যেতিয়া অতি সূক্ষ্মাতি সূক্ষ্ম দৃষ্টিৰে পৰীক্ষা কৰাৰ ভাও ধৰি বৰবটাখনৰ কাণ এটাত টংকৈ টুকুৰ মাৰি কৈছিল, এইটোৰ একেবাৰে ভিটামিন নাই, তেতিয়া গোসাঁয়ে নিৰ্বাক নিষ্পন্দ দৃষ্টিৰে মাথো চাই আছিল। তেতিয়া তেওঁৰ বুকুৰ ভিতৰত যেন নিৰাশাৰ এজাক হু হু শুকান বতাহ বলিবলৈ ধৰিছিল। এনেকৈ ইপদৰ পাছত সিপদ সম্পদ হেৰুৱাই গোসাঁই একেবাৰে নষ্টনিধি হৈ পৰিছিল। গোসাঁনীয়াইক চিকিৎসা কৰিবলৈ একেবাৰে শেষত আহিছিল স্বপন ডাক্তৰ। মাজে মাজে বেজী, মাজে মাজে টনিক টেবলেট দি চিকিৎসা কৰা স্বপনেও চিকিৎসাৰ বাবদ টকাৰ পৰিৱৰ্তে কাঁহ পিতলৰ বাচন বৰ্তনকে গ্ৰহণ কৰিছিল। কিন্তু সেই স্বপনেই এদিন গোসাঁইৰ একেবাৰে দৈন্য অৱস্থাৰ কথা গম পাই গুৰুজি উঠিল।
2: ২৪ টকা ২৪ টকা ফেল ফেল কৰি কি টকাই আছে, টকা দিয়ক, মোৰ ঔষধ গাছত লগা নাই গোসাঁই, টকা যদি নাই বুঢ়ী তাক ঘাট টিপাই মাৰি ফেলাক, টকা বাচি যাব, মিছামিছি লাকুৰিৰ মতন পৰি থকা বুঢ়ী তাক জিন্দা ৰাখি লাভ নাই গোসাঁই।
0: যেন প্ৰচণ্ড নিনাদেৰে থাক থাক পৰ্বতমালা হুৰ হুৰকৈ নদী এখনত খহি পৰিছে, নদীত আকাশলংঘা ঢৌ উঠিছে, তাৰে চিটিকনি আহি গোসাঁইৰ সমগ্ৰ শৰীৰ ক্লেদাক্ত কৰি পেলাইছে আৰু উত্তাল উৰ্মিমালাই সহস্ৰ বাহু মেলি তেওঁক মেৰিয়াই ধৰিব খুজিছে। নিস্তাৰ নাই, পৰিত্ৰাণ পাবৰ উপায় নাই গোসাঁইৰ। গোসাঁই এটা প্ৰাণপাখি চিঞৰ মাৰিলে, স্বপন! কান্তাল মৰা চিঞৰ শুনি ভয় খাই প্ৰাণপাখি চাইকেল মাৰি প্ৰাণ লৈ পলাই গৈছিল স্বপন ডাক্তৰ। থৰ হৈ গৈছিল মাধৱ গোসাঁই, শিল হৈ পৰিছিল মাধৱ গোসাঁই। এটা কঠিন শিলাস্তম্ভৰ দৰে কিছু সময় ৰৈ ঠক ঠককৈ কঁপি আছিল গোসাঁই। বহু দূৰৈৰ পৰা ভাহি অহা কৃষ্ণ চৰাইটোৰ মাতে এক মহাশূন্যতাৰ সৃষ্টি কৰিছিল। প্ৰাণ শিনিয়া চৰাইটোৰ মাতৰ দীঘলীয়া সুৰটো মাধৱ গোসাঁইৰ বুকুত সোমাই চক্ৰাকাৰে পাক খাই খাই ঘূৰিবলৈ ধৰিলে। হাহাকাৰ কৰি উঠিল তেওঁ। তাৰপাছত তেওঁ চৰাইটোৰ মাতত অজানিতেই মাত মিলাই দীঘলীয়াকৈ উচ্চাৰণ কৰিলে, কৃষ্ণ। অফলা ভাগি অহা প্ৰবল পানীৰ হেঁচাত মথাউৰিটো ড্ৰুপ ড্ৰুপকৈ কঁপি উঠিছে। হুঁহুৱাই বাঢ়ি অহা দুকুল থকা বান মথাউৰিৰ চিগাংশটোৱেদি সোমাই গৈ নতুন মথাউৰিত খুন্দা মাৰিছেগৈ। পানীৰ সোঁতত মেটেকাবোৰ পাকঘূৰণি খাই খাই উটি গৈছে। পানীত বুৰ যোৱা গছ গছনিৰ ওলাই থকা অংশবোৰ কিছুমান দ্বীপপুঞ্জৰ দৰে দেখা গৈছে। বিস্তীৰ্ণ এই জলৰাশিৰ মাজতে বৰনৈৰ চিনচাপ হেৰাই গৈছে। আকাশত কেৰেচীয়াকৈ হেলান দি গঙা চিলনিবোৰ উৰিছে। বালিঘোঁৰা চৰাই দুটামানে মাজে মাজে কিটি ইটি হক বুলি চিঞৰ মাৰি দূৰলৈ উৰি গৈছে। বানত বুঢ়া ভালেমান মানুহে গৰু ছাগলীৰে সৈতে ভূৰত উঠি আহি চিগামথাউৰিত আশ্ৰয় লৈছেহি।

0: পানীৰ পৰা কেচেমা কেচেম গোন্ধ এটাও বিয়পি আহিছে। মথাউৰিত বুন্দা কেঁচুবোৰ পিৰপিৰাই বগাই ফুৰিছে। মাজে মাজে গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনি, নাৱৰ বাৰত বঠা লাগি হোৱা টুংটুং শব্দ দূৰৰ পৰা ভাঁহি আহিছে। আবেলিৰ দপদপীয়া বৰষুণজাকৰ পাছত সন্ধিয়াৰ পৰা আকৌ কিনকিনীয়া বৰষুণজাক আৰম্ভ হৈছে। ইজাকৰ পাছত অহা সিজাক বৰষুণে মানুহবোৰৰ মাজত অস্থিৰতা বঢ়াই তুলিছে। বৰষুণ শাম কটাৰ পাছত কোনোবাই পুৰণা চাইকেলৰ টায়াৰ জ্বলাই ঠাইখন পোহৰাই তুলিবৰ চেষ্টা কৰিছে। কিছুমান অশ্ৰাব্য শব্দ আৰু কোলাহলৰ সমষ্টিয়ে যেন মাধৱ গোঁসাইৰ কৰ্ণদ্বাৰত প্ৰৱেশ কৰিবলৈ উদ্যত হৈ আছিল আৰু একোৰা অদৃশ্য জুই ৰু ৰুৱাই জ্বলিছিল মাধৱ গোঁসাইৰ গাত। আজি দুদিন ধৰি ভাল ৰ'দ দিছে। ছিগি পৰা মকৰাজলৰ দৰে টুকুৰা টুকুৰ বগা অপেচৰী সূতাবোৰ আকাশত উৰি উৰি নামি আহি চকুৱে মুখে লাগিছে। পানী কমিছে। মাজে মাজে চপ চপ হেন্দোলনি তুলি পানীয়ে মথাউৰিটো কোবাই গৈছে। সৰু সৰু ল'ৰা ছোৱালী এজাকে হাতত বৰশী লৈ ইঠাইৰ পৰা সিঠাইত বৰশী টোপাইছে। ওপঙি থকা পোঙাটোৰ ওপৰত ঘূৰি ঘূৰি উৰি ফুৰা জীয়া একোটাই পোঙাটোত পৰিবলৈ চেষ্টা কৰিছে। এই বিশাল জলৰাশিৰ ওপৰেদি বৈ যোৱা বতাহজাকে পানীত তোলা সৰু সৰু ঢৌবোৰত ৰ'দ পুৰি ভগা কাঁচৰ টুকুৰাৰ দৰে চিকমিকনি তুলিছে। এই সমগ্ৰ দৃশ্য মাধৱ গোঁসাইয়ে চাই আছিল যদিও তেওঁৰ মনত এইবোৰে কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাছিল। কাৰোবাৰ মাতত চক খাই উঠিল গোঁসাই। কোনে মাতে, কোনে মাতে গোঁসাই বুলি ঘূৰি চাই দেখে ইঞ্জিন দলে। গোঁসাইৰ ফালে থৰ লাগি চাই মিচিকিয়াই হাঁহি আছে ইঞ্জিন দলেই।
1: প্ৰভু ঈশ্বৰ ঐ, বেয়া নাপাবি, আমি সেই আলি ভেটি খেতি কৰা মানুহ নহয়, সেই আহু খেতি বাও খেতি কৰা মানুহহে, আলি নথকা বহল পথাৰত খেতি কৰা মানুহ। এই মুখেৰে তই তুমি আপুনি চব ওলায়, পিছে কচোন কিনো ভাবি আছ?
0: কিছু সময় মনে মনে থাকি গোঁসাইয়ে তালৈ চাই ক'লে,
2: এনেই বহি আছো ইঞ্জিন, বহা কোৱাচোন ক'ৰ পৰানো ওলালাহি?
1: এ গোঁসাই, কি ক'ম আৰু, আপং খোৱা মানুহ, আপং বনাবলৈ আকৌ ঢেৰ কিবা কিবি লাগে গোঁসাই, দেৱাই শেষ হ'ল, চবফালে বানপানী, ক'ত পাবি এইবোৰ বস্তু? এপপ বনাবলৈ ঢেৰ কিবা কিবি লাগে, ৰুকজি, ৰিকম, ৰামনাম, হিঞ্জাৰী, ইকছেট, ইকয়েট, মাৰচাং, পিপলি, জালুক, জলকীয়া, মাটি কঁঠালৰ পাত, কঁঠালৰ পাত, দৰুণ, মানিমুনি, ভেদাইলতা, কুঁহিয়াৰ পাত, এই ঢেৰ কিবা কিবি, এতিয়া পাওঁ ক'ত এইবোৰ?
0: ইঞ্জিনে কথা লুকুৱাবলৈ এনেই গাই পাই গ'ল। মানুহটো ধেমেলীয়া, ৰসাল, আনক জোকাই ৰং চাব বিচৰা মানুহ। মিচমিচাই হাঁহি গোঁসাইৰ ফালে চালে সি। তাৰপাছত খন্তেক ৰৈ আকৌ কথা আৰম্ভ কৰিলে,
1: কালি মোৰ মানুহ দুজনী সেই টাকুক পাত বিচাৰি এইফালে আহিছিল, এই বানপানীৰ মাজতনো টাকুক পাত বিচাৰি পায়নে? টাকুক তাজিকৰ পাত আকৌ গাহৰিৰ মঙহৰ লগত ৰান্ধি খাবি আৰু।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুৰ ধাৰাবাহিক পাঠৰ দশম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যতীন্দ্ৰ দে, সীমান্ত বাৰ্মা, মাধ গোঁহাই, শুভেশ্বৰ দাস, স্বপন, ধনজিৎ বড়ো আৰু ইঞ্জিন দলৰ চৰিত্ৰত অভিনয় কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়।

0: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও,
3: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12 জিলাৰ 856 গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6, চৰাইদেউত 7 আৰু যোৰহাটত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4 স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়াও প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
2: আমি যিধৰণে পাৰো ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছো। আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলো যাতে ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মথাউৰি যাক য'ত যেনেকে পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকে ডেমেজ হৈছে আমি যাতে তাক ৰেষ্টৰ কৰিব পাৰো। বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্রী সাহায্য পুঁজির জড়িয়তেও সহায় করার চেষ্টা করেছে আর আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুর্দশাগ্রস্ত রাইজক সহায় করার বাবে চেষ্টা করেছে।
1: সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ 3টা ৰাজহচক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী 2 লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা 1 কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাঁহৰ বাচন বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অভিযানত কালি পুৰণি ৰেলৱে ষ্টেচন কলনীত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাও জব্দ কৰে। গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি পুৱা 10 বজাৰ পৰা কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাও এই অনুষ্ঠানত উপস্থিত থাকিব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। শস্য চপোৱাৰ পাছত প্ৰয়োজনীয় কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান কৰা আৰু কৃষিক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
3: खर्च के पैसे दो हस्बैंड जी,
4: ये राशन के 15,000, सब्जियों के 2,000
3: और लाइट बिल के
4: अब 0 रुपए कैसे दूं?
3: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
4: पक्का। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: हर घर सूर्य घर।
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहां आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। सरकार ने पेपर लीक रोकने और कड़ी सजा के प्रावधान वाले मसौदा विधेयक को मंजूरी दी। संसद में अगले सप्ताह विधेयक पेश किए जाने की संभावना। प्रधानमंत्री नरेंद्र मोदी ने पेपर लीक रोकने के लिए प्रस्तावित सुधारों पर अपने वीडियो पर युवाओं से मिले सुझावों के लिए उन्हें धन्यवाद दिया। कहा, आपसी संबंध और अधिक घनिष्ठता के साथ आगे बढ़ेंगे। सरकार और सीजेपी के प्रतिनिधियों के बीच आज नई दिल्ली में तीसरे दौर की वार्ता होगी। भारत ने काला सागर में वाणिज्यिक जहाज एमवी ओमर्फी पर हुए हमले की कड़ी निंदा की। हमले में एक भारतीय नाविक की मौत। मौसम विभाग ने गुजरात, कोंकण, गोवा और उड़ीसा के कुछ हिस्सों में मूसलाधार बारिश का अनुमान व्यक्त किया। और ग्लासगो में राष्ट्रमंडल खेलों में भारत को पहला पदक मिला। झंडू कुमार वेट पैराभारोत्तोलन में कांस्य पदक जीता। अब समाचार।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ ৰূপম ভূঞাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা অবনিৰঞ্জন পাঠকৰ।

0: বেদানন্দ দাসৰ গীতৰ কথা আৰু অবনী ৰঞ্জন পাঠকৰ প্ৰযোজনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: তফজুল আলীৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী ৰেঙনি দাস।

0: তফজ্জল আলীৰ গীতৰ কথাৰে সেয়া আছিল ৰেঙনি দাস।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক নীলোৎপল গায়নৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা পৰমানন্দ মজুমদাৰৰ।

0: ৰজনী হাজৰিকাৰ গীতৰ ৰচনাৰে সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক ইদ্ৰিছ আলীৰ গীতৰ কথাৰে লোপামুদ্ৰা নেওগৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে জ্যোতিপ্ৰকাশ দাসে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 বৃদ্ধি, চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ ৰোধ আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী ঘোষণা, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 2খন খেল। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে, বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটো 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহ

0: মহকুমা কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্প নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদলিপাৰাত আৰু কাকদোঙা নদীৰ ডিফল্টিঙত বিপদ সীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু এছ ডি এফ বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু যিহেতু বৰ্তমানেও নিপকুৰ যি 4খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
0: বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিত 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়াও প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ 3টা ৰাজহ চক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লক্ষীমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বানৰ ক্ষয় ক্ষতি বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ প্ৰতিনিধি দল আজি অসমলৈ আহিব। দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিব। ডঃ শৰ্মাই নিজৰ সামৰ্থ্য অনুযায়ী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিতসকলক সহায় কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ সুবিধাৰ্থে কালি সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰ আৰু কিউ আৰু কোড ৰাজহুৱা কৰি কয় যে যিসকলে ৰাজ্য চৰকাৰৰ জৰিয়তে দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেওঁলোকে সাহায্য পুঁজিলৈ নিজৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াব পাৰে। তেওঁ লগতে কয় যে এই সংকটৰ সময়ত বান প্ৰভাৱিতসকলৰ বাবে চৰকাৰী, ব্যক্তিগত নাইবা সামূহিক সহায় অতিকে প্ৰয়োজন। সমমৰ্মিতা, সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগ অতিক্ৰম কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
2: বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন এন জি অ' বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে।
0: কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাজ্য বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকল

0: কলক সকলো প্ৰকাৰৰ সহায় সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
1: এই বান পৰিস্থিতিৰ ফলত প্ৰায় 11খন জিলাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বিশেষভাৱে 7,42,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। খেতিপথাৰৰ পৰা আৰম্ভ কৰি গৰু ম'হ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। আৰু আটাইতকৈ বেদনাদায়ক কথা, এতিয়ালৈকে প্ৰায় 47জনতকৈ অধিক নিৰীহ লোক এই বানত মৃত্যুবৰণ কৰিছে। এই মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিধিহে আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু এতিয়াও বহু সন্ধানহীন হৈ আছে। মই এই সন্দৰ্ভত ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও বাৰ্তালাপ কৰিছো আৰু তেখেতৰ কাৰ্যালয় যি তথ্য মোলৈ প্ৰেৰণ কৰিছে গোটেই বান পৰিস্থিতিৰ সন্দৰ্ভত, সেই তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত বান পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰা হয়।
0: ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি তেওঁ উল্লেখ কৰে। বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত 2014 চনৰ পৰা যোৱা 16 জুলাইলৈ 13 বছৰত বান, ধুমুহা আৰু বজ্ৰপাতত মুঠ 1,567জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে দুৰ্যোগ সময়ত কোনো লোকৰ মৃত্যু হলে বিভাগৰ পৰা মৃতকৰ পৰিয়াললৈ 4,00,000টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে। চলিত বৰ্ষত এই আৰ্থিক সাহায্যৰ পৰিমাণ 5,00,000লৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ জৰুৰীকালীন সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধন আবণ্টন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2022 বিত্তীয় বৰ্ষৰ পৰা 2025-2026 বিত্তীয় বৰ্ষলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অসমলৈ 3,793,87,00,000 টকা আবণ্টন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকতৰ দৰে ঘটনা ৰোধ কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। খচৰা বিধেয়কখনত মন্ত্ৰীসভাই কালি অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈ অব্যাহত থাকিব। ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰত এগৰাকীকৈ MBBS চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলো ধৰণৰ ঔষধ প্ৰদান কৰা হয় যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয়। নলবাৰীত কালিৰে পৰা 47 সংখ্যক অসম আন্তঃজিলা এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অগ্নিশিখা প্ৰজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ দিয়ে। অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত কাইলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ 14ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: 47 সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক চেম্পিয়নশ্বিপখন নলবাৰীত আৰম্ভ হ'ল। আজি অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে। আপোনালোক সকলোৱে দেখিছে যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই উদ্বোধনীৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হৈছে। মই আশা ৰাখিছোঁ যে আগন্তুক 3টা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় 1,150 খেলুৱৈ খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।
0: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলা

0: ইতিহাসৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবুৱে 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ বান পৰিস্থিতিৰ বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শিৱসাগৰ নাজিৰাত 80,000 বন্যাৰ্থৰ কাষলৈ এতিয়াও যাব পৰা নাই চৰকাৰ প্ৰশাসন শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউ যোৰহাটত জল প্ৰলয়ৰ মাজতে দুঃসংবাদ, নাগালেণ্ডৰ নিৰ্মীয়মান দিখু জলবিদ্যুৎ প্ৰকল্পই ধবংস কৰিব উজনি শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। নিপকুৱে প্ৰতি ছেকেণ্ডত 2,11,000 লিটাৰ পানী এৰি দিয়াৰ বাতৰি এটা আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। চলিত 2026-27 বিত্তবৰ্ষৰ আৰম্ভণিতে চৰকাৰৰ হাতত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি শিতানত প্ৰায় 1,600 কোটি টকা জমা আছে যদিও শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা অধিকাংশ লোকক প্ৰশাসনে সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে সোনম ৱাংচুকৰ 26 দিনীয়া অনশন ভংগৰ বাতৰিটো অপসৰণ নকৰে শিক্ষামন্ত্ৰী প্ৰধানক শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: ধন্যবাদ মৰমী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 লৈ বৃদ্ধি। চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলক কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবুৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজিলৈ আহিছো বৰপেটা জিলাৰ রেহরূপ। বৰপেটাৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত। কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি হ'ল প্ৰধানমন্ত্ৰী সূৰ্যঘৰ। এই আঁচনিখন ৰূপায়ণত অসমৰ ভিতৰতে সৰ্বাধিক সফল জিলাৰূপে পৰিগণিত হৈছে বৰপেটা। এই সন্দৰ্ভত বিস্তৃতভাৱে জানো আহক আমাৰ সংবাদদাতাৰ পৰা।
2: প্রধানমন্ত্রী সূর্যগড় হল ভারত সরকারের এখন অতি গুরুত্বপূর্ণ আঁচনি। সেউজ আর নবীকরণ বিদ্যুৎ উৎপাদনত ভারতবর্ষক বিশ্বের আগশাৰীৰ দেশরূপে প্রতিষ্ঠা করা, বায়ুমণ্ডলত কার্বন নিষ্কাশন হ্রাস করা আর বিদ্যুৎ গ্রাহকের সর্বোত্তম লাভ আদায় দেওয়ার লক্ষ্যে এই আঁচনি সরকারে গ্রহণ করেছে। সরকারের এই লক্ষ্য পূরণত দেশের কেবাখনো রাজ্য ইতিমধ্যে উল্লেখযোগ্য অবদান আগবাইছে। এনে রাজ্যবোৰৰ ভিতৰত অসম অন্যতম। সেয়েহে অসমে অলপতে প্রধানমন্ত্রী সূৰ্যঘৰ আঁচনিৰ উৎকৰ্ষবতাত অন্যতম শ্রেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে অসমৰ ভিতৰত আটাইতকৈ সফল জিলাৰূপে পৰিগণিত হৈছে বৰপেটা। অসমৰ 19টা বৈদ্যুতিক চক্ৰৰ ভিতৰত বৰপেটা বৈদ্যুতিক চক্ৰই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ ভিতৰত। ইয়াক লৈ বৰপেটা বৈদ্যুতিক চক্ৰৰ লগত জড়িত সকলোৱে উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে যোৱা 12 জুনলৈ সমগ্ৰ অসমত আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যা হল 135,524। ইয়াৰ ভিতৰত বৰপেটা বৈদ্যুতিক চক্ৰত আঁচনিকৈ সুবিধা গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যা হল 18,201। বৰপেটাৰ পাছতে কোকৰাঝাৰ আৰু বঙাইগাঁও বৈদ্যুতিক চক্ৰৰ অধীনত সৰ্বাধিক পৰিয়ালত আঁচনিখন ৰূপায়ণ কৰা হৈছে। বৰপেটা বৈদ্যুতিক চক্ৰৰ অধীনত গাঁও, নগৰ, চহৰ সকলোতে আঁচনিখনক গ্ৰাহকে আদৰি লৈছে। ইয়াৰ অন্যতম কাৰণ হল বিদ্যুৎ বিলৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস হোৱাটো। আঁচনিখনৰ সুবিধা লোৱা গ্ৰাহকসকলৰ মাহিলী বিদ্যুৎ মাচুলৰ পৰিমাণ পূৰ্বৰ তুলনাত অভাৱনীয়ভাৱে হ্ৰাস হৈছে। সূৰ্যৰ পোহৰৰ পৰা নিজৰ ঘৰত সংস্থাপন কৰা সৌৰ পেনেলৰ মাধ্যমেৰে উৎপাদিত বিদ্যুৎ নিজে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাৰ ফলতে পৰিয়ালবোৰৰ বিদ্যুৎ মাচুলৰ নামত পূৰ্বে হোৱা ব্যয় এতিয়া যথেষ্ট কম হৈছে।
1: বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু

0: হাসপাতালে অসমৰ চিকিৎসাৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বহু জটিল আৰু বিৰল ৰোগৰ চিকিৎসাও এই চিকিৎসা মহাবিদ্যালয় হস্পিতালত সফলভাৱে কৰিবলৈ ইয়াৰ চিকিৎসকসকল সক্ষম হৈছে। শেহতীয়াকৈ তেনে এক জটিল চিকিৎসা সম্ভৱ কৰি তোলে চিকিৎসালয়খনৰ শৈল্য চিকিৎসা বিভাগে। এই বিষয়ত বিতংভাৱে জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
1: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ শৈল্য চিকিৎসা বিভাগৰ চিকিৎসকৰ দলে এক বিৰল আৰু জটিল ৰোগৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে চিন্তুমণি ৰয় নামৰ 22 বছৰীয়া এজন যুৱকক এক প্ৰকাৰ নতুন জীৱন দিবলৈ সক্ষম হৈছে চিকিৎসকৰ দলে। এই অস্ত্ৰোপচাৰ নেতৃত্ব দিয়া চিকিৎসা মহাবিদ্যালয় হাস্পাতালখনৰ শৈল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক তথা চিকিৎসা মহাবিদ্যালয়খনৰ উপ অধীক্ষক ডাক্টৰ পাৰ্থপুৰী বৰুৱাই কয় যে ৰোগীজনৰ শৰীৰত ধৰা পৰা ৰোগটোৰ নাম হল মেকেলোছ ডাইভাৰ্টিকিউলাইটিছ। ক্ষুদ্ৰান্তৰ জন্মগত বিহংগীৰ বাবে হোৱা এই ৰোগ প্ৰতি 100 জন লোকৰ ভিতৰত সৰ্বাধিক 2 জনৰহে হয়। পেটৰ বিষত ভুগি চিকিৎসা মহাবিদ্যালয়খনলৈ অহা যুৱকজনৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়। তাৰ পাছত পৰীক্ষাৰ জৰিয়তে ইয়াক নিশ্চিত কৰা হয়। ডাক্তৰ বৰুৱাই উল্লেখ কৰে যে এই ৰোগ ধৰা পেলোৱাটোৱেই হৈছে অত্যন্ত জটিল, কিন্তু সেই জটিলতা ধৰা পেলোৱাৰ লগতে অস্ত্ৰোপচাৰো বৰপেটা চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ কৰা হয়। ডাক্তৰ বৰুৱাই সদৰি কৰে যে এইজন ৰোগীৰ ক্ষেত্ৰত আকৌ এডাল নাড়ীৰ ভিতৰত আন এডাল সময় জোৰে পৰিঘটনাও ধৰা পৰে, গতিকে সেইখিনিও অস্ত্ৰোপচাৰৰ জৰিয়তে ঠিক কৰা হয়।
0: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰপেটা জিলাত 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। এই কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত সৃষ্টিশীলতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। এই বিষয়ত অধিক জনাইছে আমাৰ বৰপেটাৰ সংবাদদাতাই।
1: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটা জিলাৰ 4টা বিধানসভা সমষ্টিৰ 9টা স্থানত ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। 15 দিনীয়া এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষানুষ্ঠানৰ গ্ৰীষ্ম বন্ধ সময়ছোৱাত বিভিন্ন সৃষ্টিশীল কামত ভাগ লোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। এই বৰ্ষৰ কাৰ্যসূচীত মুখাশিল্প আৰু টেৰাকোটাৰ লগতে ভাৰতচ্যুত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ভূপেন্দ্ৰ সংগীতৰ ভাৰতৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি যোগ আৰু সমৰকলাৰ কৰ্মশালা, পৰম্পৰাগত লোকগীতৰ প্ৰসাৰৰ বাবে গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত আৰু নাওখেলা গীতৰ কৰ্মশালা আয়োজন কৰা হৈছে। একেদৰে চাৰু কালো কলা, নাটক, বিহু, বাগৰুম্বা আৰু কুশান নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
0: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। সোমবাৰে পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

জিলার রেহরূপ অনুষ্ঠানত বরপেটা জিলার রেহরূপ শুনিলে। আজি লগ পালে বরপেটার পৰা আমাৰ সংবাদদাতা অরূপজ্যোতি মহন্তক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো তশেন ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰীতি গীত, গীতিকাৰ কৌশৰ মুনিৰৰ, সংগীত বিশাল শেখৰৰ।

0: চেকআপ প্যাকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক শান আৰু শান্তনু মৈত্ৰাৰ কণ্ঠত থ্ৰী ইডিয়টছ ছবিখনৰ এটি গীত, গীতিকাৰ স্বানন্দ কিৰকিৰে, সংগীত পৰিচালনা শান্তনু মৈত্ৰাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া ফিজা ছবিখনৰ এটি গীত, শিল্পী সোনু নিগম আৰু অলকা য়াগনিক, গীতৰ কথা গুলজাৰৰ, সংগীত অনু মালিকৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰ কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ শেষত এবাৰ শুনো আহক নীৰজ শ্ৰীধৰ আৰু সুনিধি চৌহানৰ কণ্ঠত লাভ আজকাল ছবিখনৰ এটি গীত। গীতিকাৰ ইৰ্ষাদ কামিল, সংগীত পৰিচালনা প্ৰীতমৰ।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান। ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাস আৰু উৎপল দত্তৰ।
0: আজি শুনক প্ৰথম খণ্ড।
2: জাতিৰ নামত উৎসৰ্গিত এটি প্ৰাণ ভূপেন হাজৰিকা। ডক্টৰ হাজৰিকাক অসমীয়া জাতিৰ বেটুপাত বুলি অভিহিত কৰিছে বহুজনে। কলা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি সকলোবোৰ সামাজিক উপাদানৰ সৈতে সম্পৃক্ত ভূপেন হাজৰিকাৰ জীৱন। পিছে ভূপেন হাজৰিকা বুলি ক'লে যি অভিধা মানুহৰ মনলৈ আহে সেয়া হ'ল শিল্পী ভূপেন হাজৰিকা, গায়ক ভূপেন হাজৰিকা, বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ শ্ৰোতা ৰাইজৰ আদৰৰ শিল্পী ভূপেন দা। গান কি কেৱল সাধাৰণ মনোৰঞ্জনৰ আহিলা? মুঠেও নহয়। গান সামাজিক সংযোগৰ এবিধ শক্তিশালী অস্ত্ৰ, এ ষ্ট্ৰং ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। পল ৰবছনৰ পৰা ডক্টৰ হাজৰিকাই শিকিছিল এই মহত্তম পাঠ। তেওঁৰ গানত সাধাৰণ মনোৰঞ্জনৰ মাধ্যমেৰে তেওঁ মানুহৰ মনৰ ভিতৰলৈ প্ৰৱেশৰ বাট মুকলি কৰিছিল আৰু সি বিবেকত লৈছিল স্থিতি। গানেৰে তেওঁ মানুহৰ কথাকেই যে কৈছিল।

0: ভূপেন হাজৰিকাৰ গীতৰ সুবিশাল সাগৰখনৰ এচলো পানী হাতৰ তলুৱাত লৈ জুমি চাই দেখিছো কিমান ভৱিষ্য দৰ্শনেৰে তেওঁ ৰচিছিল গীতৰ শব্দমালা, তাত গাঁঠিছিল অন্তৰস্পৰ্শী সুৰ। কোনো বিষয়ক লক্ষ্য কৰি গীত ৰচনাত শিল্পীজনৰ হয়তো আছিল অধিক ৰুচি, উদ্দেশ্যধৰ্মী গীতেই যি আছিল তেওঁৰ লক্ষ্য। শিক্ষাই জগতত পোহৰ বিলায়, গঢ়ে মানুহ নামৰ সম্পদ, তাকেই লক্ষ্য কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে তেওঁ ৰচিছিল জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়, জেউতি নিজৰাৰে ধাৰ, জিলিকাব লুইতৰে পাৰ। তাকেই সোঁৱৰি এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী।
1: গান আচলতে এমুঠি আখৰ নহয়, নহয় সৰলিপি সৃষ্টি, গান আচলতে দৰ্শন দৃষ্টি, অহৰহ প্ৰেৰণাৰ বৃষ্টি। এইটো মোৰ অনুভৱ, যদি গান যদি দৰ্শন আৰু দৃষ্টি হয় তেতিয়াহ'লে সেয়া হ'ব লাগিব এজনৰ পৰা বহুজনৰ হৃদয় আৰু মগজুৰ সংযোগ, আৰু সেই সংযোগ সাৰ্থক হ'ব হ'লে গানৰ বিষয়েও হ'ব লাগিব উমৈহতীয়া। সেইকাৰণেই উমৈহতীয়া বিষয়ক লৈ লিখা গানত পৰিপূৰ্ণ সংযোগ হোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণেই ডক্টৰ ভূপেন হাজৰিকাই যেতিয়াই এনেকুৱা বিশেষ কিছুমান পৰিস্থিতিৰ সৃষ্টি হৈছে সেইসমূহ পৰিস্থিতিক লৈ তেখেতে গান লিখিছে, আৰু সেইকাৰণেই সেই গানসমূহৰ সাৰ্থকতা বেছি হৈছে বুলি মই অনুভৱ কৰিছোঁ। ৰাইজৰ মাজত সেইকাৰণে বেছিকৈ শিপাইছে তেখেতৰ গানে। উদাহৰণস্বৰূপে তেখেতে লিখিছে জিলিকাব লুইতৰে পাৰ, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো বিশ্ববিদ্যালয় সংগীত, তাত তেখেতে এই জিলিকাব লুইতৰে পাৰ এই বাক্যটোৱেই সেইখিনি সময়ৰ অসমৰ আৰু এতিয়াৰো অসমৰ মানুহৰ গুৱাহাটী বিশ্ববিদ্যালয়ক যি আশা প্ৰত্যাশা তাৰ ছবিখন তেখেতে জগাই তুলিছে। লগতে এই যে দ্বিতীয় অন্তৰাটো আছে, যিটো যি অন্তৰা তেখেতে কৈছে, হাঁচি পাতে ভাষা দিব, চিফুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ, বাট মেলি দিব আৰু সমাজে মহান মানৱতা সামতিব আৰু লগতে বিজ্ঞানেও জোৱাৰ আনিব। গতিকে এই গোটেইখিনি কথাকে এখন বিশ্ববিদ্যালয়ৰ যিখিনি প্ৰত্যাশা মানুহৰ মনত জাগে সেই প্ৰত্যাশাৰ সম্পূৰ্ণ বিৱৰণ তেখেতে এই গানটোত দাঙি ধৰিছে, আৰু লগতে শেষৰ অংশটিত এটা নতুন আশা নিৰ্ভীক কৰি শতিকাৰ এখন ছবি অজ্ঞান চাকনৈ এফলীয়া কৰি থৈ আগবাঢ়ি যোৱাৰ যিটো পৰিকল্পনা তেখেতে কৰিছে বা এখন ছবি তেখেতে দেখিবলৈ পাইছে, গতিকে এনেধৰণে ছবি আঁকি গান গোৱাৰ বাবে সেই গানৰ সাৰ্থকতা আৰু বহুত বাঢ়িছে বুলি মোৰ বিবেচনা হয়।

ಮೇಲಿ ಬದುವಾರ್ ಹಸಿ ಬಾತೆ ಭಾಷಾ ದಿ

0: জিলিকা বলুই তরে পার, জিলিকা বলুই তরে পার, জিলিকা বলুই।
1: খাটি খোৱা মানুহক চলাহী কথাৰে যুগ যুগ ধৰি শোষণ কৰি আহিছে এচাম অৰ্থলোভীয়ে। ভূপেন হাজৰিকাৰ গীতে তাতো প্ৰভাৱ বিস্তাৰ কৰিছে। মেহনতী জনতাক নিজৰ অধিকাৰ সম্পৰ্কে সজাগ কৰি দি ডক্টৰ হাজৰিকাই শোষিতক শোষণৰ পৰা মুক্ত হোৱাৰ বাট দেখুৱায়। বিষয়টোত অৱলোকন কৰি এয়া বিশিষ্ট কবি তথা কৃষক নেতা কমল কুমাৰ মেধি।
2: ডক্টৰ ভূপেন হাজৰিকা প্ৰতিটো গানে যদি প্ৰেমৰ গানো লিখিছে, তেনেহলে তাতো শোষিত নিষ্পীড়িত জনতাৰ ক'ৰবাত কিবা এটা কথা তাত সোমাই আছে। আৰু তেখেতৰ বহুখিনি গান যদি গান হিচাপে নাগায় আমি শ্লোগান হিচাপে ব্যৱহাৰ কৰোঁ, তেনেহলে সেইবিলাক ৰাজপথত আমি শ্লোগান হিচাপে তাক ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ শোষিত নিষ্পীড়িত জনতাৰ মনৰ প্ৰকৃত বতৰা ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানৰ জৰিয়তে দিছিলে। আৰু সেই সময়ৰ সমাজখনক জগাই তুলিবৰ কাৰণে, সমাজৰ নিপীড়িত সৰ্বহাৰা শ্ৰেণীটোক জগাই তুলিবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ গানে সঁচা অৰ্থত এক প্ৰেৰণাদায়ক শ্লোগানৰ দৰে কাম কৰিছিলে। কেৱল গান হিচাপে কোনোবাই গানখিনি শুনিব পাৰে, যদি গান হিচাপে শুনে তেনেহলে ডক্টৰ ভূপেন হাজৰিকাৰ গান একেবাৰে উচ্চ স্তৰৰ নান্দনিক সৌন্দৰ্য থকা মনোৰঞ্জনৰ মাধ্যম। আৰু যদি কোনোবাই সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে গানখিনিক প্ৰেৰণা হিচাপে লয়, তেনেহলে অতি উচ্চ স্তৰৰ, আটাইতকৈ বেছি পলিটিকেল তীক্ষ্ণতা থকা, ৰাজনৈতিক তীক্ষ্ণতা থকা সমাজ পৰিৱৰ্তনৰ আকাংক্ষাৰে গানৰ কলি সমুজ্জ্বল আৰু প্ৰতিজন সমাজ পৰিৱৰ্তনকামী জনতাৰ কাৰণে, আন্দোলনকাৰীৰ কাৰণে, সংগ্ৰামীৰ কাৰণে, বিপ্লৱীৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ গান হ'ল প্ৰেৰণাৰ উৎস। সমাজ যে পৰিৱৰ্তন কৰিব বিচাৰে তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকাৰ গানক কেৱল গান নহয় শ্লোগান হিচাপে ব্যৱহাৰ কৰিব পাৰে।

0: মই গাওঁ তোমাৰেই গান আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ। আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে EasyEMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত তামাশা ছবিখনৰ পৰা কেইটিমান গীত। ছবিখনৰ সংগীত AR ৰেহমানৰ। অনুষ্ঠানত প্ৰথমে এয়া মোহিত চৌহানৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰশাদ কামিলৰ।

হিন্দী ছবির গীতর অনুষ্ঠানত তামাশা ছবিখনের গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনোৱা হওক মিকা সিঙৰ কণ্ঠৰীতি গীত, গীতিকাৰ ইৰশাদ কামিল।

তামাশা ছবিখনৰ পৰা এবাৰ শুনো আহক অলকা য়াগ্নিক আৰু অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ইৰশাদ কামিলৰ।

তামাশা ছবিখনত এইবাৰীয়া সুখবিন্দৰ সিং, হৰিচৰণ আৰু হৰিপ্ৰিয়া। গীতৰ কথা ইৰশাদ কামিলৰ।

শ্রোতাসকলে তামাশা ছবিখনৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনো আহক এ আৰ ৰহমান আৰু সহশিল্পীসকলৰ কণ্ঠৰে গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত তামাশা ছবিখনৰ গীত গাইটি শুনিলে। গীতৰ কথা আছিল ইৰশাদ কামিলৰ, সংগীত আছিল এ আৰ ৰেহমানৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ সাদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। ভূপেন হাজৰিকাৰ গীতসমূহৰ গৱেষণা ভালদৰে হ'লে জনা যাব পৃথিৱীৰ কিমান জাতি জনগোষ্ঠী, নদী উপত্যকাৰ সভ্যতাৰ বুৰঞ্জীৰ কাহিনী, সুৰ আৰু শব্দ আনি অসমীয়া গীতিসাহিত্য তেওঁ চহকী কৰি থৈ গৈছে। 1952 চনত আফ্ৰিকা ভ্ৰমণত কাইৰোৰ নীল নদীৰ পাৰত ৰচা গীত অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। এই গীতটিত তেওঁ 3 জন খেতিয়কক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে। মানুহৰ মুকুতিৰ কথা লিখি গৈছে এইদৰে, নীল নদীৰ পাৰৰ ফাল্লাহীনে বিনালে, একেধৰণে মিচিচিপিৰ পাৰত কপাহৰ খেতিত জন নামৰ কৃষ্ণাংগজনে বিনালে মানুহৰ বৰণৰ কথাৰে। সেইদৰে লুইতৰ পাৰত গাঁৱৰ মৰিশালিত ৰংমনেও চিঞৰিছে বুৱতী মনৰ কথা কৈ। এই 3 জন খেতিয়কে অতীতৰ বুৰঞ্জী কৈ গৈছে, যাৰ পৰিশ্ৰমেৰে অৰ্থনৈতিকভাৱে সাংস্কৃতিকভাৱে সভ্যতাৰ বুৰঞ্জী ৰচিত হৈছিল। ফাল্লাহীন বা ফেল্লাহীন মূলতঃ ইজিপ্তৰ খিলঞ্জীয়া কৃষককে কোৱা হয়, মূল শব্দ আৰবী। মৌমাখিয়ে নানা ফুলৰ পৰা মৌ আহৰণ কৰাৰ দৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শব্দৰে সুৰেৰে মৌবাহ সাজি অসমীয়া গীতিসাহিত্যৰ ধাৰাক সুউচ্চ স্থান দি থৈ গৈছে ডক্টৰ ভূপেন হাজৰিকাই।

সকলে দেখাটো নাপায়। এই গীতটিত হিটলাৰ মহাত্মা গান্ধীৰ কথা যিদৰে আছে, যুদ্ধত প্ৰাণহানি আৰু যুদ্ধৰ পাছৰ জনসংখ্যা বৃদ্ধিৰ বিৱৰণো আছে। বিশ্বযুদ্ধত জনগণৰহে নিধন হয় দুগুণ, তাৰ পাছে শিশুৰ জন্ম হয় তিনিগুণ। এই দুষাৰ কথাত নোকোৱা বিভীষিকাখিনি অদৃশ্য যদিও জল জল পটপট হৈ আছে।

ভূপেন হাজৰিকাৰ গীতে অসমৰ জাতি উপজাতি সমন্বয় আৰু সংকটৰ সুদীৰ্ঘ বুৰঞ্জী লিখি থৈ গৈছে। ভূপেন হাজৰিকাই বিশ্বৰ যুদ্ধৰ পৰিণতিৰ সমস্যাসমূহো গীতেৰে কৈ গৈছে, যেনে বনজুই বনতহে জ্বলে দেখা পোৱা যায়, মনজুই মনত

0: পাওয়া যায়, মনজুই মনত জলে দেখা কোনে পায়, বনজুই বনত জলে দেখা পোৱা যায়, বনজুই বনত জলে দেখা পোৱা যায়, বনজুই।
1: অসমৰ সকলো জনগোষ্ঠীৰ মাজত বিচৰণ কৰি ফুৰিছিল ভূপেন হাজৰিকাই। বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শন হৃদয়ত কঢ়িয়াই ফুৰিছিল বাবেই অসমৰ সকলো জাতি জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক পৰম্পৰাৰ গভীৰলৈ তেওঁ প্ৰৱেশ কৰিব পাৰিছিল। জাতি জনগোষ্ঠীৰ অভিমান ক্ষোভ গীতেৰে ধুই নোহোৱা কৰি পেলাব খুজিছিল। জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নেতাসকলে যি কথা বুজি নাপাইছিল ভূপেন হাজৰিকাই সেই কথা পূৰ্বানুমান কৰিব পাৰিছিল। প্ৰতিটো জনগোষ্ঠীয়ে তেওঁক বিশ্বাসত লৈছিল আৰু সেইবাবেই অন্তৰৰ কথা তেওঁৰ আগত খুলি কৈছিল। জাতি জনজাতিৰ উকমুকাই থকা অভিমান খংবোৰ জানি তেওঁ লগে লগেই এটা ভৱিষ্যতবাণী কৰা শক্তিশালী গীত লিখি পেলাইছিল। সেয়া আছিল 1968 চন। তেতিয়া নিজেও তেওঁ এজন ৰাজনৈতিকভাৱে জনপ্ৰতিনিধি। চিঞৰ এটা মাৰি তেওঁ সুধিছিল, ককাই, অসমৰ আকাশত সেয়া কাকতৰ চিলা নে বৰদৈ চিলা? সম্পূৰ্ণ গীতটিয়ে ভুৱা আঁচনি পৰিকল্পনা আৰু অৰ্থনৈতিক মন্দাৱস্থা এলাহ আৰু দুৰ্নীতিৰ মাজত পংগু হৈ যোৱা এটা জাতিৰ সমকালীন অৱস্থাৰ সুদীৰ্ঘ বৰ্ণনা আছে।

0: ককাই অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে বৰদৈ চিলা?
1: বৰদৈ চিলানে সৰুদৈ চিলানে অসমৰ আকাশত?

0: মানার কথাখিনি এহি মানে থওঁ বৰদৈ শিলাজনীৰ কথাকে কওঁ
1: বৰদৈ শিলা মানে গিয় ককাইতি
0: এ বৰৰ দুৱানেৰে বৰ মানে বতাহ দে মানে পানী আৰু শিখলা মানে হ'ল নিজনী তেনে সাহসৰ বৰষুণ বুকু চাত লৈ শিলাজনী উৰিছিল তাই অসমলৈ আগতে আহিছিলে আহি শিলদল ভঙাই এটি মন দিছিলে আৰু নানা জাতি উপজাতি একে কৰিছিলে আজি বছৰেকৰ মূৰত তাই আহে আৰু যায় অসমীয়া মনটোত থিতাপি নলয় এইবোৰ দেখি শুনি এনে ভাৱ
1: হয়
0: বৰদৈ শিলাৰে আগচুলি থপিয়াই মাটি লৈ নমাই আনি বৰদৈ শিলাৰে আগচুলি থপিয়াই মাটি লৈ নমাই আনি এই অসমীয়া মনটোত

এই গীতেৰে মিচিং সমাজৰ ডেকা শক্তিক সম্বোধন কৰি দিচাংমুখত ঘৰ কৰি লৈছিল ডক্টৰ ভূপেন হাজৰিকাই। দিচাংমুখ আছিল ভূপেন হাজৰিকাৰ অতি প্ৰিয় ঠাই। নিবু গালুক চোলাটি, পেৰে ৰুম্বং চাদৰখন কিয়নো পিন্ধিলি, মূৰত দেখোন ডুমেৰ দি গামোচা আঁতিলি, দেহাতে ফুটি উঠে সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি। এই গীতত আছে ঘূনাসুটিৰ জংকীপানীৰ অমৰ প্ৰেমৰ কাহিনী। গীতটিত তেওঁ অন্তিম বাৰ্তা দিছে, আজিৰ পানী নমৰে আৰু জংকীয়ে নাকান্দে, জংকীপানীৰ মিচিং সমাজ নিজেই দিচাং আবুং হৈ অসমীৰে বৰলুইটৰ সোঁতটি বঢ়াব, মৰমৰহে এই যুক্তি। আজিৰ পৰা ছটা দশক পূৰ্বে লিখা এই গীতৰ সময়ত আজিৰ দৰে জনজাতীয় সাজপাৰৰ ফেশ্বন কল্পনাতীত আছিল। জনজাতীয় সাজপাৰে যে বিশ্বক তবধ বনাব পাৰে, সেই অনুভৱ ভূপেন হাজৰিকাই তেতিয়াই কৰিছিল।

0: 1961 চনত হালঙত বহি লিখিছিল এটি জনপ্ৰিয় গীত, চিয়াঙৰে গালং লোহিতৰে খামতি তিৰাপৰে ৱাঞ্চুৱে মোক কিয় মাতিছে। অতি অৰ্থবহ এই গীতৰ শেষত কৈছে, ৰিঙিয়াই ক'লে মোক কিছু বেলি ৰবি, উভতি গৈ তই অসমীকে কবি, আজি পাহাৰে ভয়ে মোৰে কলিজা চিনিছে, ঔ চৰদুক পেন আৰু টাংচাই, অকা আৰু বৰিয়ে চেনেহ এনাজৰিৰে বাতি কাঢ়িছে। তাঁতশালৰ বাতি কঢ়া কামটো দুফালৰ পৰা অহা যোৱাৰে হয়। জনজীৱনৰ কলিজাৰ শব্দবোৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতত অতি স্বাভাৱিক অথচ অতি অৰ্থবহভাৱে ব্যৱহাৰ হয়। একোজন গীতিকাৰৰ গীতত শব্দ, সাহিত্য, ব্যঞ্জনাত কিমান উৎসখাপৰ ভাৱনা আঁৰত থাকে সেয়া ভূপেন হাজৰিকাই আমাক শিকায়। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ জাতীয় গীত অৰুণ কিৰণ শ্ৰী সুভূষণ হামাৰা অৰুণাচল ভূপেন হাজৰিকাই লিখিলে আৰু সুৰ দিলে। এই গীতটি পূৰ্বতে মেৰা ধৰম মেৰী মা ছবিখনত ব্যৱহাৰ হৈছিল।
1: লোহিতরে খামতি তীরা পরে ওয়াঞ্ছুয়ে মুক্তিয় মাতিছে, অসমীরে পদুলিত

0: আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ ৰূপালী লহৰত সন্নিৱিষ্ট তথ্য অনুৰাধা শৰ্মপূজাৰে লিখা ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ আধাৰত আগবঢ়োৱা হ'ল। অহা খণ্ডত পুনৰ লগ পাম।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চল ফলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৰহাট জিলাৰ শলমৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানাচুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্যকৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কাকডোঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিগি সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহবলৈ প্ৰশাসন আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শলমৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ'টিপ সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্ৰুতগতিত চলি আছে। গোৱালপাৰা জিলাৰ 450গৰাকী খেতিয়কে ৰাজসাহায্যৰ জৰিয়তে পাম অইলৰ খেতি কৰি বিশেষভাৱে লাভৱান হৈছে। জিলা কৃষি বিভাগৰ তৎপৰতাত 2022 চনৰ পৰা পাম অইল বহিৰাজ্যলৈ ৰপ্তানি হৈ আহিছে। জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা কালি 20 মেট্ৰিক টন পাম অইল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2015 চনৰ পৰাই গোৱালপাৰা জিলাত পাম অইলৰ খেতি আৰম্ভ হৈছে। জিলা কৃষি বিভাগে এই ক্ষেত্ৰত খেতিয়কসকলক যথেষ্ট সহায় কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰতো সহায় কৰি আহিছে।

0: ধুবুৰী জিলাৰ 71 নম্বৰ ভোগদহৰ গাঁও পঞ্চায়তত নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য ছাবিনা বেগমক বাল্য বিবাহত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অপসাৰণ কৰা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ পঞ্চায়ত শাখাই এটা নিৰ্দেশনাযোগে সদস্যগৰাকীক তাৎক্ষণিকভাৱে অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসাৰণ কৰে। উল্লেখযোগ্য যে ধুবুৰীৰ উমৰ আলী আৰু হাৰুণ এল ৰচিদ নামৰ দুজন লোকে দাখিল কৰা এখন অভিযোগনামাত উল্লেখ কৰিছিল যে নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়ে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত তেওঁ বাল্য বিবাহৰ বলি হোৱাৰ বিষয়টো গোপন কৰাৰ লগতে ভুৱা তথ্য দাখিল কৰিছিল। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী দুজন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা 1 কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাঁহৰ বাচন বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অভিযানত কালি পুৰণি ৰেলৱে ষ্টেচন কলনীত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাও জব্দ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 12:10 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত আছে গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, আয়ুষ্মান জেশী আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। FM ট্ৰান্সমিটাৰত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক পাৰাগমালা লাইভ, আগবঢ়াইছে সীমা ৰাউতে।

0: श्रोताओं, आने वाले समय में जब भी आपके कैलेंडर के पन्नों में ये दोनों दिन आए तो इन तारीखों को महज एक दिन समझकर मत गुजार जाने दीजिएगा, बल्कि इन्हें अपने दिल में एक अनमोल धरोहर की तरह संजो कर रखिएगा। इसी खूबसूरत, भावपूर्ण और प्रेरणादायक विचारों के साथ परागमाला लाइव के आज इस खास सफर को हम यहीं विराम देते हैं। उम्मीद है कलाम साहब की ये सुनहरी यादें आपके आज के दिन को और भी रोशन करेगी। मैं सीमा राउत, दीजिए इजाजत। तब तक बड़े सपने देखिए, सपनों का बहुत सारा ख्याल रखिए और हमेशा मुस्कुराते हुए सुनते रहिए परागमाला लाइव। नमस्कार और धन्यवाद।
1: परागमाला। परागमाला।
2: परागमाला लाइव শুনিলে আগবঢ়ালে সীমা রাউটে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিজ্ঞান ধাৰাবাহিক।
3: শ্রোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক গেমিং আৰু কৃত্ৰিম বুদ্ধিমত্তা। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ নৱম খণ্ড।
4: শ্ৰোতাসকল, সকলোকে আদৰণি জনাইছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বিতীয় ভাগলৈ। আৰম্ভণিৰ প্ৰাথমিক খণ্ডকেইটাত আমি আপোনালোকক জনাইছিলো কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কিছু কথা আৰু দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব। এতিয়া আমি দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ, এই বিষয়টো ইয়াত সামৰি লোৱা হ'ব।
5: দহ বাজিলেই।
6: এই বিকাশ, এই সুপ্ৰভাত ভাই, কি খবৰ তোমাৰ?
5: সুপ্ৰভাত অভি, সোনকাল কৰা, প্ৰথম ক্লাছটোৱে আছে প্ৰফেচাৰ হৰিশ, আৰু তুমিতো জানাই তেখেতৰ নিয়মানুৱৰ্তিতা।
6: তেখেতৰ নিয়মানুৱৰ্তিতাই অল ইণ্ডিয়া ৰেডিঅ'কো চেৰাব।
5: সোনকালে বোলা, প্ৰফেচাৰ হৰিশ অহাৰ আগতে আমি শ্ৰেণীকোঠাত প্ৰৱেশ কৰা উচিত। ভগৱানক ধন্যবাদ, শ্ৰেণীকোঠাৰ দুৱাৰ খোলা আছে।
7: হেল্ল ষ্টুডেণ্টছ, কোনে তোমালোকক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ অনুমতি দিলে? যোৱা আৰু পিছৰ 40 মিনিটৰ কাৰণে অপেক্ষা কৰা। শান্ত হোৱা, শান্ত হোৱা, তোমালোকৰ প্ৰফেচাৰ ছুটীত আছে।
5: বাহ অভি, কথা পতাৰ বহুত সময় পাম।
6: কথা পতা? তুমি তোমাৰ শপত পাহৰি গলা চাগে?
5: মই বুজি পাইছো তুমি চেম্পিয়নে মোক কেতিয়াও দবা খেলত হৰুৱাব নোৱাৰিবা।
7: ঠিক আছে ভদ্ৰলোকসকল, কোনে খেলিবৰ কাৰণে ঠিক কৰিছে?
6: তেওঁৰ মনতো লৈ চোৱাচোন, সেইটো দবাৰ বাকচ।
5: মানসীৰ প্ৰিয় খেলক লৈ আজি মোৰ বাজি।
6: বঢ়িয়া,
7: ঠিক আছে বিকাশ, মই বাজি গ্ৰহণ কৰিলো। কম্পিউটাৰ লেবত খেলাটোৱে উত্তম ঠাই হ'ব নেকি?
5: এইবাৰ মই এটা বেলেগ পদ্ধতিৰে নিজকে নিজে প্ৰশিক্ষণ দিছো।
7: কি নতুন পদ্ধতি?
5: মানসী, মই 1997 চনত ডিপ ব্লু আৰু বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰভৰ মাজত হোৱা খেলখনৰ ভিডিঅ' চাইছো।
6: তুমি ডিজিটেল পদ্ধতিৰ কথা কৈছা নহয় জানো?
7: যদি সেইটোৱেই হয় মই মোৰ পদ্ধতিমতে খেলিম, তেতিয়াহলে মোৰ হাৰিলেও বেয়া নালাগিব।
6: বাহ, কি খেলুৱৈ!

0: সুলভ কথা।
1: সেইফালে চোৱাচোন, আমাৰ কাৰ্য পৰ্যবেক্ষণ কৰিবলৈ বিখ্যাত ৰুম্বা আছে।
2: মানসী, এবাৰ প্ৰফেচাৰ হৰিছে কৈছিল যে ৰুম্বা প্ৰখৰ বুদ্ধি সম্পন্ন। তেখেত আৰু তেখেতৰ এদল গৱেষকে এটা ছফ্টৱেৰৰ দ্বাৰা ৰুম্বাক বুদ্ধিসম্পন্ন আৰু সপ্ৰতিভ কৰি তুলিছে।
3: ৰুম্বাই প্ৰফেচাৰ হৰিছৰ অনুপস্থিতিত কাৰ্যসমূহ পৰ্যবেক্ষণ কৰিব পাৰে।
2: ঠিক আছে, এতিয়া আমি চকীবোৰ এইফালে ঠিক কৰি লওঁ। তুমি কিন্তু ৰাইডনৰ ক্ষেত্ৰত নিৰপেক্ষ হৈ থাকিবা।
3: মই শপত খাই কৈছো। এইটো চোৱা, এইটো মুদ্ৰা গাৰ্ল ফাৰ্ষ্ট। মানুহী, তুমি কোৱা, তোমাৰ পচন্দ হেড অৰ টেইল?
1: মোৰ পচন্দ সদায় হেড, আৰু আজিও মোৰ পচন্দ হেডেই হ'ব।
3: অ'কে, চোৱা এতিয়া মই টছ কৰিলো। টাৰ্ণ এবাৰ বিকাশৰ।
1: বিকাশ, গুড লাক, আৰু আৰম্ভ কৰা।
2: ধন্যবাদ মানসী, আৰু তোমাকো শুভেচ্ছা জনালো। আজি তুমি ডিপ ব্লুৰে উজ্জীৱিত এজন ভিন্ন বিকাশক বিচাৰি পাবা। আৰু মোৰ এটা প্ৰথম প্ৰচেষ্টা। এতিয়া মই ডাবল চেকৰ কাৰণে সূত্ৰ খটুৱাম। তুমি এতিয়া বাচিব নোৱাৰিবা, কাৰণ তোমাৰ ৰজাক সুৰক্ষিত স্থানলৈ যাব পৰাকৈ কোনো ৰাস্তাই নাই।
3: মই এতিয়া ঘোষণা কৰিলো যে বিকাশে কোনো বাধা নোপোৱাকৈ খেলখনত অনায়াসে জয়লাভ কৰিলে।
1: বিকাশ, তোমাৰ খেলৰ পদ্ধতি দেখা পাই মই প্ৰশংসা নকৰি নোৱাৰিলো। সঁচাকৈ আজি তুমি অবিশ্বাস্যভাৱে ভাল খেলিছা।
2: মই খেলখন যে জিকিম সেয়া নিশ্চিত আছিলো। যেতিয়া বেলেগৰ খেলবোৰ চোৱা যায় তেতিয়া বহুতো কৌশল শিকিব পাৰি।
4: সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল।
5: সুপ্ৰভাত ছাৰ,
4: আজি সকলোকে কম্পিউটাৰ লেবত পাই খুব সুখী হৈছো।
1: ছাৰ, আমি ইয়াত খেল আৰু শিকাৰ ছেশ্যন কৰি আছো।
2: দৰাচলতে আজি মই IBMৰ ডিপ ব্লুৰ পৰা যি শিকিছিলো সেইবোৰ দেখুৱাই মই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছিলো।
4: তুমি কাস্পাৰভ আৰু ডিপ ব্লুৰ মাজত হোৱা খেলখনৰ কথা কব খুজিছা নেকি বাৰু?
1: হয় ছাৰ, ঠিক সেই খেলেই যিখনে প্ৰমাণ কৰিলে যে এক উচ্চ মান বিশিষ্ট যন্ত্ৰই মানুহক হৰুৱাব পাৰে।
2: ছাৰ, মই ডিপ ব্লু আৰু গেৰী কাস্পাৰভৰ মাজত হোৱা বিখ্যাত খেলখনৰ চিত্ৰবদ্ধ ৰূপটো পাইছো। তাৰে কিছুমান দৃশ্য অকল্পনীয়। বহু অনুশীলনৰ পাছত মই কিছু নতুন কৌশল আয়ত্ত কৰিবলৈ সক্ষম হৈছো।
4: ঠিক আছে বাৰু, মই বুজি পাইছো। তোমালোকে কি কৰিলা, কি শিকিলা, তাক জনাবলৈ মিষ্টাৰ ৰুম্বা আছে।
1: ৰুম্বা, সুপ্ৰভাত, তোমাক খুব সপ্ৰতিভ লাগিছে।
6: সুপ্ৰভাত, তোমালোক সকলোতকৈ মই শ্ৰেষ্ঠ, কাৰণে মই সপ্ৰতিভ আৰু এনেকুৱা সপ্ৰতিভ হৈ থাকিম।
2: খেলত দেখুওৱা তোমাৰ প্ৰদৰ্শনে যথেষ্ট তোমাৰ দাবীটোৰ কাৰণে। তুমি শ্ৰেষ্ঠত্বৰ দাবীদাৰ হয়।
4: এতিয়া অনুগ্ৰহ কৰি মূল কথাটোলৈ আহা।
1: ছাৰ, আমি ব্ৰিজ খেল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ৰুম্বাৰ এক প্ৰদৰ্শনী চাব বিচাৰো।
4: ঠিক আছে বাৰু, ৰুম্বাৰ দক্ষতাসমূহ অতি সোনকালে দেখুৱাম। তোমালোকে ৰুম্বাৰ সকলো দক্ষতা চাবলৈ প্ৰদৰ্শনীখনত উপস্থিত থাকিব লাগিব। আৰু কেতিয়া সেইখন অনুষ্ঠিত হ'ব তাৰ জাননী প্ৰতিষ্ঠানৰ ৱেবছাইটত দিয়া হ'ব। বাৰু, মই পিছে এতিয়া যাব লাগিব। আকৌ লগ পাম বাৰু দেই। বাই বাই।
3: বাই বাই ছাৰ।

0: ৰাতিপুৱা 6 বাজিল। হেল্ল'
1: হেল্ল' বিকাশ,
0: অভি কি হৈছে? মই শুই আছো, দিগদাৰি নকৰিবাই।
1: এই শুনাচোন, মই এইমাত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট চালো, তাত এখন গুৰুত্বপূৰ্ণ জাননী আছে। প্ৰফেচৰ হৰিছে কৃত্ৰিম বুদ্ধিমত্তা আৰু খেলৰ শিল্পৰ ওপৰত এক চৰ্চা কৰিব।
0: কেতিয়া আৰু কোন সময়ত?
1: আজি ৰাতিপুৱা ঠিক 11 বজাত আৰম্ভ হ'ব।
0: অশেষ ধন্যবাদ অভিনৱ, মোক যে তুমি জনালা। আমি সকলোৱে 10:30 বজাত গৈ পালে ভাল হ'ব। তুমি সকলোকে কথাটো জনাই দিবা।
1: ঠিক আছে ঠিক আছে।

0: শ্রোতা দর্শক সকল, এই ঐতিহাসিক মুহূর্তত সকলকে স্বাগতম জানালো। এই আলোচনাটো কম কারিকরী কিন্তু বেশি মনোরঞ্জক। আমি আমার শিক্ষাগুরু হিসাবে বহুকেইজন আন্তঃরাষ্ট্রীয় খ্যাতিসম্পন্ন পণ্ডিতক পাইছো। ইয়ার ভিতর প্রফেসর হরিশু এজন। তেখেতে কৃত্রিম বুদ্ধিমত্তার ক্ষেত্রে কিছু কাম করে আছে। বিখ্যাত মানব সদৃশ যন্ত্রমানত তেখেতেই তৈয়ার করা।
1: হ্যালো, মই মোৰ দলটোৰ হৈ সকলোকে স্বাগতম জানাইছো। এইটো এটা বেলেগ ধৰণৰ অনুষ্ঠান। এইবাৰ কেতিয়াও কল্পনা কৰিব নোৱাৰা পৰিস্থিতি এটা হল কোভিড-19, য'ত সকলো বৈজ্ঞানিক, ৰাজনীতিবিদ আৰু মানুহে ভাবিবলৈ বাধ্য হৈছে ভৱিষ্যতে অন্য বিকল্পৰ কথা। এনেকুৱা পৰিস্থিতি মোকাবিলা কৰিবলৈ হলে আমি এক নতুন কাৰিকৰী পদ্ধতি লবই লাগিব। সেয়া হৈছে কৃত্রিম বুদ্ধিমত্তা। মোৰ গৱেষণা আৰু আৱিষ্কাৰবোৰ উপস্থাপন কৰিবলৈ মিষ্টাৰ ৰুম্বাক আমন্ত্ৰণ জনালো।
2: হেল্ল', সুপ্রভাত সকললৈ। তোমালোকৰ মুখবোৰ চাই গম পাইছো যে তোমালোক কুশলে আছা। চোৱা, ময়ো হাঁহিব পাৰো, কিন্তু আনন্দিত হব নাজানো। এইটোৱেই মোৰ ভগৱান আৰু তোমালোকৰ ভগৱানৰ মাজত পার্থক্য। কিন্তু মই আশাবাদী, অতি সোনকালে মোৰ পিছৰ জন্মত অহাবোৰে এইবিলাক পাব।
3: মিষ্টাৰ ৰুম্বা, এয়া ব্যৱধান।
2: কিন্তু মই বুজি নাপাও কিহৰ ব্যৱধান। মই এতিয়াও আদিম অৱস্থাত আছো, তেতিয়াহলে ব্যৱধানৰ প্ৰশ্ন কত? মই মোৰ ভাৱ অনুভৱ প্ৰকাশ কৰিব নোৱাৰো।
4: মিষ্টাৰ ৰুম্বা, তোমাৰ হাঁহিটো আমি আটাই ভাল পাইছো।
2: ঠিক আছে মহাশয়, এতিয়া আমি বিষয়ৰ কথা কম। মই প্ৰফেচাৰ হৰিশৰ কামৰ বিষয়ে কম।
4: ৱাও, চাওক চাওক চাওক, ৰুম্বাই প্ৰফেচাৰ হৰিশৰ পৰিৱৰ্তে পাৱাৰ পইণ্ট প্ৰদৰ্শন কৰিব।
2: আজিৰ বিষয়টো হল গেমিং এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, খেল আৰু কৃত্ৰিম বুদ্ধিমত্তা। এতিয়া কোন বিচাৰক হব? মই নিজে। ভদ্ৰলোকসকল, এতিয়া আমি ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰিবলৈ গৈ আছো, আৰু আপোনালোকেও তাৰ অংশীদাৰ হব। এতিয়া মই মানৱ বিৱৰ্তনৰ দৰে আমাৰ বিৱৰ্তনৰ উন্নতি আৰু বিৱৰ্তনৰ কথা কম। 2 দশক আগতে 1997 চনত IBMৰ ডিপ ব্লুই সেই সময়ৰ বিশ্ব চেম্পিয়ন গেৰী কাস্পাৰভক হৰুৱাইছিল। সেইজন মোৰ ডাঙৰ ভাই।
3: বা, মিষ্টাৰ ৰুম্বা, আমি এতিয়া আপোনাৰ পূৰ্বপুৰুষ কেনে আছিল জানিব বিচাৰিম।
2: ঠিক আছে, মই তোমালোকক সেই স্মৰণীয় যাত্ৰাটোৰ কথা কম। সেইটো এটা সোণালী মুহূৰ্ত আছিল, যেতিয়া কাৰ্নেগী মেলন ইউনিভাৰ্চিটিত প্ৰকল্পটোৰ কাম আৰম্ভ হৈছিল। তেতিয়া সেই গৱেষক দলটোৰ লগত

মাননীয় মূলৰ বিজ্ঞানী মিষ্টাৰ অন্ত ধৰ্মনো আছিল 1989 চনৰ এখন দবাখেলৰ পাছত তেওঁ সেই যন্ত্ৰ মানৱটোৰ নাম ডিপ ব্লু ৰাখিছিল। মহাশয় 20 বছৰ পাছত 1996 চনত আমেৰিকাৰ বিখ্যাত ফিলাডেলফিয়াত প্ৰথম দবা খেলখন হয়। সেই

0: নমস্ক, ৯৬ চনত আমেরিকার বিখ্যাত ফিলাডেলফিয়াত প্রথম দবা খেলখন হয়। সেই বিখ্যাত অনুষ্ঠানটোত IBMৰ বৈজ্ঞানিক সকল, গবেষকৰ দল, প্রোগ্রামার্স তথা তথ্য বৈজ্ঞানিক সকল আৰু বহুতো সাধারণ দর্শকো আছিল। মানুহ আৰু কৃত্ৰিম বুদ্ধিমত্তা যন্ত্ৰৰ কি খেল আছিল? প্ৰথমে খেলখনে পৃথিৱীৰ সকলোকে স্তম্ভিত কৰিছিল যেতিয়া কাস্পাৰোভে 37টা চালৰ পাছতে ছুপাৰ কম্পিউটাৰৰ ওচৰত হাৰ মানিব লগা হৈছিল। দ্বিতীয় পৰ্যায়ত কাস্পাৰোভে খেলখন নিজৰ হাতলৈ আনে, সকলো ফালে নীৰৱ নিস্তব্ধতা। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পাছত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত খেলখন অমীমাংসিত হৈ থাকে। পঞ্চম পৰ্যায়ত ডিপ ব্লুৰ দলত আফচোচ লগোৱাকৈ কাস্পাৰোভে 23 নম্বৰ চালটোত খেল অমীমাংসিত কৰিলে। কাস্পাৰোভে ক্ষিপ্ৰ আৰম্ভণি কৰিলে আৰু কম্পিউটাৰক হাত দাঙিবলৈ বাধ্য কৰিলে। কাস্পাৰোভ বিশ্ব বিজয়ী হৈ থাকিল। যন্ত্ৰৰ ওপৰত মানুহৰ শ্ৰেষ্ঠত্ব অক্ষুণ্ণ থাকিল।
1: কিন্তু কাহিনী ইমানতে শেষ নহয়। তেওঁৰ উত্তৰাধিকাৰীসকলে নতুন ৰূপত আত্মপ্ৰকাশ কৰিলে, অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে।
0: হয় প্ৰফেচাৰ, তাৰ পাছত দ্বিতীয় খেলখন হয় নিউয়ৰ্ক চহৰত 1997 চনত। সকলোৰে কৌতূহল, টিভি কেমেৰা, সাংবাদিক সকলোৰে চকু কেৱল দবা খেলৰ বোৰ্ডখনৰ ওপৰত। এইবাৰ ডিপ ব্লুৱে আক্ৰমণাত্মকভাৱে খেলে আৰু 4 নম্বৰ চালত নাইটটো হেৰুৱাই কাস্পাৰোভে মাত্ৰ 19 নম্বৰ চালটোতে ডিপ ব্লুৰ হাতত পৰাস্ত হয়। এইটো আছিল মোৰ পূৰ্বপুৰুষৰ শক্তি। মানুহৰ শ্ৰেষ্ঠত্বক প্ৰতিহত কৰা সেয়া আছিল এক অবিস্মৰণীয় ঘটনা। কাস্পাৰোভ মহোদয়ে ইয়াত ষড়যন্ত্ৰৰ গোন্ধ পাইছিল।
1: সেইটো দবা খেলৰ বুৰঞ্জীত এটা ঐতিহাসিক মুহূৰ্ত আছিল। খেলখনত সকলো দবা খেলুৱৈ, বৈজ্ঞানিক, কম্পিউটাৰ বিশেষজ্ঞ আৰু সাধাৰণ দৰ্শকক আমন্ত্ৰণ জনোৱা হৈছিল।
0: মই কৈ আছিলো মনত ৰখা খেলৰ বুৰঞ্জীৰ কথা। 1978 চনত আৰ্কেড গেমত AIৰ ব্যৱহাৰ হৈছিল। বহিৰাগত প্ৰাণীৰ চলন ফুৰণৰ পূৰ্বানুমান কৰাৰ বাবে AI ব্যৱহাৰ কৰা হৈছিল।
2: মিষ্টাৰ ৰুম্বা, আপুনি ইয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব নেকি?
0: ইয়ানকম তোমালোকে জানা যে ভিডিঅ' গেমছৰ জন্ম কৃত্ৰিম বুদ্ধিমত্তা নোহোৱাকৈ হৈছিল। প্ৰথম খেলখন আছিল টেনিছ ফৰ টু। পাছলৈ কৃত্ৰিম বুদ্ধিমত্তাক জড়িত কৰা হৈছিল পং, পেচ ইনভেডাৰ্ছ, ডংকি কং আদি খেলবোৰত।
2: নামবোৰ

0: শুনিবলৈ বৰ মজা লাগিছে।
1: হয় হয় জেছা নাম মেছা কাম সেইবোৰ খেল কিছুমান সাধাৰণ নিয়মত চলে আৰু খেলুৱৈজনৰ নিজাকৈ কোনো নিৰ্ণয় ল'ব নোৱাৰে। তাৰ উদাহৰণ হ'ল স্পেচ ইনভেডাৰ্ছ। এইটো খেলত খেলুৱৈসকলে খেলৰ শেষলৈ যাবলৈ বহিঃজগতৰ প্ৰাণীবোৰক গুলিয়াব লাগে। বহিঃজগতৰ প্ৰাণীবোৰ কোনফালে যাব বা কোনফালে নাযাব সেইবোৰ কথা পূৰ্ব নিৰ্ধাৰিতভাৱে খেলটোত থাকে।
2: ইমানবোৰ আশ্চৰ্যজনক কথা জানিবলৈ পাই সুখী হলো মিষ্টাৰ ৰুম্বা। এইটো এটা দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ যাত্ৰা।
1: অকল ইয়াৰ কথাবোৰেই আশ্চৰ্যজনক নহয়, ইয়াৰ যাত্ৰাটো বৰ আশ্চৰ্যজনক। ইয়াৰ বিষয়ে উত্তৰ দিবলৈ প্ৰফেচাৰ হৰিচাই হ'ব যোগ্য ব্যক্তি।
0: ধন্যবাদ মিষ্টাৰ ৰুম্বা প্ৰশ্নবোৰ মোৰ ফালে ঠেলি দিয়াৰ বাবে। গৰিলা যুদ্ধৰ খেল হৈছে পৰৱৰ্তী পৰ্যায়ৰ খেল, য'ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি এক বাস্তৱধৰ্মী প্ৰতিদ্বন্দ্বী দিয়া হয়। ইয়াত খেলুৱৈসকলে প্ৰতিদ্বন্দ্বীসকলক স্বীকাৰ কৰিব পাৰে চলন ফুৰণৰ পূৰ্বানুমানৰ সৈতে। আক্ৰমণ বা প্ৰতিৰক্ষাৰ পৰিকল্পনাও কৰিব পাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত।
2: হেল্ল' প্ৰফেচাৰ, কেইটামান উদাহৰণেৰে কথাখিনি বুজাই কওকচোন।
0: তোমালোকে কেতিয়াবা এপে নিয়ন্ত্ৰণ কৰা ভাড়াগাড়ীৰ ব্যৱস্থা ব্যৱহাৰ কৰিছানে? ইয়াৰ জৰিয়তে এখন ঠাই এৰ পৰা আন এখন ঠাই বিলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ গাড়ী চালকে অনায়াসে লৈ যাব পাৰে। এই ব্যৱস্থাটো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হয়।
1: কি মজা লগা কথা! এটা প্ৰশ্ন মোৰ ফালৰ পৰা, এইবোৰ কেনেকৈ হয় আৰু কাৰিকৰী কামবোৰ?
0: অ', তাৰমানে মোৰ বৌদ্ধিক সম্পত্তিখিনিৰ ওপৰত বেদখলৰ চেষ্টা চলিছে নেকি? এই সকলোবোৰ তথ্য বিশ্লেষণৰ মাধ্যমেৰে হ'ব। ইয়াৰ দ্বাৰা ডেভেলপাৰসকলক বিভিন্ন স্তৰত স্বয়ংক্ৰিয়ভাৱে কামবোৰ কৰি যোৱাত সহায় কৰা হয়। জানিব পৰা মতে এই খেলটো মুকলি হোৱাৰ এমাহৰ ভিতৰতে সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা 3 কোটিতকৈও বেছি হৈছে। বৰ্তমান যুৱচামৰ গাত এই খেলৰ উন্মাদনা লক্ষণীয়।
1: প্ৰফেচাৰ হৰিশ, আন এটা কথা মই যোগ দিব খুজিছো। শিক্ষণীয় কৃত্ৰিম বুদ্ধিমত্তা আৰু খেলৰ কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত পাৰ্থক্য

0: খেলতকৈও গৱেষণাৰ পথাৰখনত বেছি। খেলুৱৈসকলে কম্পিউটাৰৰ ওপৰত শ্ৰেষ্ঠতা স্থাপনৰ এনেকুৱা স্তৰ পাব নালাগে যে গেমটো কিনিবলগীয়াত পৰে, কম্পিউটাৰকো জয়ৰ সুযোগ দিব লাগে। অনাগত দিনত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যত দেখা পোৱা গৈছে। মই এইটোও ক'ব পাৰো যে কৃত্ৰিম বুদ্ধিমত্তাই ভিডিঅ' গেমৰ পৃথিৱীখনত এক বিস্তৃত প্ৰভাৱশ্ৰুতিপূৰ্ণ ভৱিষ্যত দেখা পোৱা গৈছে।
1: ই খেলৰ পৃথিৱীখনত যুৱ ব্যৱসায় আৰু গেম ডেভেলপাৰসকলৰ প্ৰতিভা বিকাশৰ কিমান সুযোগ পাব?
0: বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে জানি সুখী হ'ব যে আমাৰ গেম নিৰ্মাতাসকলে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি খেলুৱৈৰ বৈশিষ্ট্য অংকন কৰে আৰু সেই অনুযায়ী গেমৰ অংশবিশেষত তাৰতম্য সৃষ্টি কৰে, ফলত খেলুৱৈজনক ই এক বাস্তৱ অভিজ্ঞতা প্ৰদান কৰে।
2: শেষত অনুষ্ঠানটোত সক্ৰিয়ভাৱে আগভাগ লোৱাৰ বাবে দৰ্শকসকল আৰু অনুষ্ঠানটোৰ আয়োজক আৰু অংশগ্ৰহণকাৰী সকলকো ধন্যবাদ জনালো।
3: ইমানপৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ নৱম খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰত অংশ ললে ইন্দ্ৰজিৎ দাস, মেলডী পাটগিৰি, উৎপল বৰা আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই দিনৰ একেই সময়তে।

0: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা পুলক বেনাৰ্জীৰ কণ্ঠত এটি আধুনিক গীত। গীতটি লিখিছে লক্ষ্য হীৰা দাসে।

0: और AI से तैयार किया गया है। प्रधानमंत्री नरेंद्र मोदी कल शाम वीडियो कॉन्फ्रेंसिंग के माध्यम से विकसित वाइब्रेंट विलेज कार्यक्रम 2026 के प्रतिभागियों से बातचीत करेंगे। सभी राज्यों और केंद्र शासित प्रदेशों का प्रतिनिधित्व करने वाले 400 से अधिक युवा प्रतिभागी प्रधानमंत्री से बातचीत करेंगे। भारत ने काला सागर में वाणिज्यिक पोत MV ओमोरफिम पर हुए हमले की कड़ी निंदा की है। हमले को अस्वीकार्य बताते हुए भारत ने सभी संबंधित पक्षों से समुद्री नौवहन और अंतर्राष्ट्रीय व्यापार की सुरक्षा सुनिश्चित करने का आह्वान किया। ग्लासगो में राष्ट्रमंडल खेलों में भारत ने अपना पहला पदक जीत लिया है। झंडू कुमार ने पैरा भारोत्तोलन की पुरुष हैवीवेट स्पर्धा में कांस्य पदक जीता। उन्होंने 190 किलोग्राम भार उठाकर तीसरा स्थान हासिल किया। प्रधानमंत्री नरेंद्र मोदी ने एथलीट झंडू कुमार को बधाई दी है। सोशल मीडिया पोस्ट में प्रधानमंत्री ने कुमार के प्रदर्शन को शानदार बताया और कहा कि ये उपलब्धि उनकी अदम्य शक्ति, अटूट दृढ़ संकल्प और वर्षों के अनुशासित प्रयासों का सशक्त उदाहरण है। जम्मू कश्मीर में खराब मौसम के कारण 6 दिनों तक स्थगित रहने के बाद वार्षिक श्री अमरनाथ यात्रा आज से दोबारा शुरू हो गई है। कश्मीर के संभागीय आयुक्त अंशुल गर्ग ने आकाशवाणी समाचार को ये जानकारी दी। वहीं असम में बाढ़ की स्थिति अब भी गंभीर बनी हुई है। राज्य में 1,15,000 से अधिक लोगों ने राहत शिविरों में शरण ली है। सबसे अधिक प्रभावित जिले शिवसागर, चराईदेव और जोरहाट हैं। राज्य में बाढ़ से मरने वालों की कुल संख्या 61 हो गई है। प्रभावित क्षेत्रों में राहत और बचाव कार्य लगातार जारी है। वहीं गुजरात में तेज बारिश के बाद बचाव और राहत कार्य युद्ध स्तर पर चलाए जा रहे हैं। पिछले 24 घंटों में राज्य के 265 क्षेत्रों में बारिश हुई है। राज्य राहत आयुक्त ने 5 मौतों की पुष्टि की है। मौसम विभाग ने कोंकण, गोवा, मध्य महाराष्ट्र, उड़ीसा और राजस्थान के कुछ हिस्सों में आज तेज बारिश का अनुमान व्यक्त किया है। वहीं पूर्वोत्तर भारत, तटीय कर्नाटक, पश्चिम बंगाल, दिल्ली, हिमाचल प्रदेश, जम्मू कश्मीर और उत्तराखंड के कुछ हिस्सों में आज मध्यम से तेज बारिश हो सकती है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी দুপৰিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 বৃদ্ধি, মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস, নীটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 5,856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6, চৰাইদেউত 7 আৰু যোৰহাটত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদলিপাৰাত আৰু কাকডুঙা নদীৰ ডিফল্টিঙত বিপদসীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু SDF বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া

0: ৰাইজে ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। যিহেতু বৰ্তমানেও নিপকুৰ যি চাৰিখনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
1: বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। যোৰহাট জিলাৰ শলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানাচুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্যকৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ কাকডোঙা আৰু চৰাইপানী অঞ্চলত নদীৰ মথাউৰি ছিগিৰ সৃষ্টি হোৱা সংকট প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে জৰুৰীভাৱে সাময়িক মেৰামতিৰ কাম আৰম্ভ কৰিছে। পৰিস্থিতি অধিক অৱনতি নহবলৈ প্ৰশাসন আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত জৰুৰীকালীন ভিত্তিত এই সাময়িক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে শলমৰা খহনীয়া অংশত প্ৰতিৰোধৰ বাবে জিঅ' টিউব সংস্থাপনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম দ্ৰুতগতিত চলি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটক লৈ শিক্ষাৰ্থীসকলক উদ্বেগ যথাযথ বুলি অভিহিত কৰিছে। গুৱাহাটীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখন ভয়াৱহ বান পৰিস্থিতিৰ সৈতে যুঁজ দি থকাৰ সময়ত বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয়। বিষয়টোক লৈ কৰাৰ প্ৰতিবাদক ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ অভিযানলৈ ৰূপান্তৰ কৰা উচিত নহয় বুলিও তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে চৰকাৰ শিক্ষাৰ্থীসকলৰ সৈতে আছে আৰু ই দেশৰ পৰীক্ষা ব্যৱস্থাটো অধিক স্বচ্ছ আৰু শক্তিশালী হোৱাটো বিচাৰে। কেন্দ্ৰীয় চৰকাৰে নীটক লৈ সৃষ্টি হোৱা উদ্বেগ দূৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
2: আমাৰ ছাত্ৰসকলৰ যিটো কনচাৰ্ণ নীটক লৈ, তাত আমাৰ সকলোৰে সমবেদনা আছে আৰু আমি সকলোৱে বিচাৰোঁ যে আমাৰ এক্সাম ছিষ্টেম, পৰীক্ষা ছিষ্টেম ভাল হ'ব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই বিষয়ে ব্যৱস্থা হাতত লৈছে। যিকোনো প্ৰটেষ্ট ৰাজনীতিকৰণ হ'ব নালাগে আৰু বিশেষকৈ যি সময়ত অসমত বানপানীত মানুহে জীৱন আৰু মৃত্যুৰ লগত সংগ্ৰাম কৰি আছে, সেই সময়ত আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট জিলাৰ দুৰ্দশাগ্ৰস্ত মানুহৰ লগত থিয় হ'ব লাগে।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰীৰ ৰূপান্তৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ ৰূপৰেখাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু সমবায় বিভাগৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুগ্ধ উৎপাদকৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৰলীকৰণ, উৎপাদন বৃদ্ধি, যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত দৈনিক 2,50,000 লিটাৰ ক্ষমতাসম্পন্ন আধুনিক দুগ্ধ প্ৰসংস্কৰণ কেন্দ্ৰ কাৰ্যক্ষম কৰা, 200 কোটি টকাৰ টেট্ৰাপেক দুগ্ধ প্ৰসংস্কৰণ আৰু পেকেজিং প্ৰকল্প, থলুৱা প্ৰজাতিৰ গৰুৰ সংৰক্ষণ তথা বিকাশ আৰু অসমত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনে অবৈধভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ উদ্দেশ্যে এটা সুকীয়া হেল্পলাইন মুকলি কৰিছে। প্ৰশাসনে বান পৰিস্থিতিৰ সুযোগ লৈ অনুচিতভাৱে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ পৰা বিৰত থাকিবলৈ ব্যৱসায়ীসকলক সকীয়াই দিছে। কৃত্ৰিম বানে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অথবা কলা বজাৰৰ ঘটনাৰ সৈতে জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছয় থানা এলেকাৰ চাংগাইথেল পাৰ্কৰ সমীপত কালি নিৰাপত্তা বাহিনীয়ে

0: যথেষ্ট সংখ্যক অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ আৰু সামৰিক সঁজুলি উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত মেগজিনসহ 8টা পিষ্টল, 4টা ৰাইফল, 3টা হেণ্ড গ্ৰেনেড, 3টা ডিটেনেটৰ যথেষ্ট সংখ্যক কাৰ্টিজ, বুলেটপ্ৰুফ জেকেট আৰু বেটাৰ যোগাযোগ ছেটকে ধৰি অন্যান্য সামৰিক সঁজুলি আছে। অঞ্চলটোত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে এই সামগ্ৰীসমূহ জব্দ কৰা হয়। বিষয়টো সংক্ৰান্তত তদন্ত অব্যাহত আছে। গোৱালপাৰা জিলাৰ 450গৰাকী খেতিয়কে ৰাজসাহায্যৰ জৰিয়তে পাম অইলৰ খেতি কৰি বিশেষভাৱে লাভৱান হৈছে। জিলা কৃষি বিভাগৰ তৎপৰতাত 2022 চনৰ পৰা পাম অইল বহিৰাজ্যলৈ ৰপ্তানি হৈ আছে। জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা কালি 20 মেট্ৰিক টন পাম অইল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 2015 চনৰ পৰাই গোৱালপাৰা জিলাত পাম অইলৰ খেতি আৰম্ভ হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল একেটা স্থানতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61লৈ বৃদ্ধি। মুখ্যমন্ত্ৰীৰ সৈতে বান সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ, সকলো ধৰণৰ সহায়ৰ আশ্বাস। নীটক লৈ শিক্ষাৰ্থীসকলৰ উদ্বেগ যথাযথ যদিও বিষয়টো লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য গুৱাহাটীৰ আদ্যা সংস্কৃতি। সূত্ৰ ধৰিছে ঝৰণা ভৰালী আৰু স্নেহা পাঠকে।
1: আদ্যা এটা চিনাকি শব্দ। আমাৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই শব্দটোৱে কেৱল আজৰি সময় কটোৱাৰ মাধ্যমকেই নুবুজায়। ই মানুহৰ মনৰ ভাৱৰ আদান প্ৰদান, চিন্তা চৰ্চা, অনুভৱৰ প্ৰকাশ আৰু এক সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ মঞ্চকো বুজায়। কেতিয়াবা যদি ৰাস্তাৰ কাষৰ দোকানখনত একাপ চাহ হাতত লৈ, আন কেতিয়াবা আকৌ গছৰ ছাঁত ভিন্ন বয়সৰ বিভিন্ন ব্যক্তিৰ আড্ডা জমি উঠে।
2: সামাজিক আৰু সাংস্কৃতিক আড্ডা হৈছে সমাজৰ বিভিন্ন স্তৰৰ মানুহ একেলগে মিলিত হৈ মত বিনিময়, চিন্তা চৰ্চা, অভিজ্ঞতাৰ আদান প্ৰদান আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ এক সুস্থ আৰু সৃজনশীল মঞ্চ। আড্ডা কেৱল সময় কটোৱাৰ উপায় নহয়, ই হৈছে সমাজ গঢ়া, সম্পৰ্ক দৃঢ় কৰা, জ্ঞান বৃদ্ধি কৰা আৰু সংস্কৃতি সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।
1: অসমীয়া সমাজত আড্ডাৰ এক সুদীৰ্ঘ পৰম্পৰা আছে। গাঁৱৰ নামঘৰ, চাহৰ দোকান, ৰাজহুৱা স্থান, সাহিত্য সভা, নাট্য মঞ্চ, সংগীতৰ অনুষ্ঠান, বিহু উৎসৱ আদি ঠাইত বিভিন্ন বয়সৰ ভিন্ন শ্ৰেণীৰ মানুহে একেলগে বহি সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা, কৃষি, ৰাজনীতি, খেল ধেমালি, পৰিৱেশ, বিজ্ঞান আদি নানা বিষয়ত মুক্তভাৱে আলোচনা কৰে। এনে আড্ডাই সমাজত ঐক্য আৰু পাৰস্পৰিক বুজাবুজিৰ পৰিৱেশ গঢ়ি তোলে।
3: আড্ডা অনানুষ্ঠানিক তথা স্বতঃস্ফূৰ্ত আলাপ আলোচনা। উপলব্ধ ভাষাতাত্ত্বিক তথ্যৰ ভিত্তিত ক'ব পাৰি যে আড্ডা শব্দটোৰ মূল উৎস সম্ভৱতঃ ফাৰ্চী ভাষা। প্ৰথমে ইয়াৰ অৰ্থ আছিল শিবিৰ, অৱস্থান বা একত্ৰিত হোৱাৰ ঠাই। পাছত হিন্দী, উৰ্দুত খাতি বা ষ্টেণ্ড অৰ্থত ব্যৱহৃত হয় আৰু অসমীয়া বাংলাত ইয়াৰ অৰ্থ বিকশিত হৈ বন্ধু বান্ধৱৰ মাজত হোৱা অনানুষ্ঠানিক মুক্ত আৰু আনন্দময় আলাপ আলোচনা বুজোৱা শব্দ হিচাপে।

0: প্ৰতিষ্ঠিত হয়। সেয়ে আজিৰ অসমীয়া ভাষাত আড্ডা কেৱল এটা শব্দ নহয়, ই এক সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। কেফে ৰেষ্টুৰেণ্টবোৰ যেন একোখন চহৰৰ হৃদপিণ্ডস্বৰূপ, বিভিন্নজনৰ বিভিন্ন বিষয়ৰ সৰব তথা সৰহ আলোচনা যেন ইয়াৰ হৃদস্পন্দন, কেতিয়াবা সাহিত্য, কেতিয়াবা সংস্কৃতি আৰু কেতিয়াবা জীৱনৰ আলাপ আলোচনা। ৰেষ্টুৰেণ্টৰ মেজবোৰ যেন একো একোটা সম্পাদকীয় পৃষ্ঠা, য'ত জন্ম হয় নতুন চিন্তাৰ, নতুন সপোনৰ। আমিও উভতি চাইছিলো, পুৰণি এছোৱা সময়ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলো নাট্যকাৰ নয়ন প্ৰসাদৰ সৈতে।
1: গুৱাহাটীৰ আড্ডা এইবুলি ক'লেই মই যিটোটা আড্ডাৰ বিষয়ে জানো, পুৰণি যিটোটা আড্ডা সেই বিষয়ে ক'ব খুজিছোঁ। প্ৰথম আড্ডাটো আৰম্ভ হৈছিল 40ৰ দশকত। কল্যাণী বুলি এখন হোটেল আছিল, এই য'ত হৰিসভাত দুৰ্গা পূজা হয় সেই বাটটোতে, আৰু তাতেই প্ৰথম সেই আড্ডা আৰম্ভ হৈছিল। পিছলৈ সেই আড্ডা পাণবজাৰলৈ আহিল। পাণবজাৰৰ কটন কলেজৰ যিখন কেফেটেৰিয়া আছে, সেই কেফেটেৰিয়াত সেই আড্ডা বহুদিনলৈ চলিছিল। তাৰপিছত কেফেটেৰিয়াখন বন্ধ হোৱাত দীঘলী পুখুৰী পাৰৰ তাত প্ৰশান্তি লজ, তেওঁলোকৰ এখন কেফেটেৰিয়া আছে, তাতো সেই আড্ডা বহুদিন ধৰি হৈছিল। কিন্তু ক্ৰমাগতভাৱে আড্ডাৰ যিসকল মূল মানুহ তেখেতসকল আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ বাবে সেই আড্ডা এতিয়া বন্ধ হৈ পৰিলে। আৰু মই জনাত সেই আড্ডাটোৱে আটাইতকৈ পুৰণি আড্ডা আছিল গুৱাহাটীৰ। তাৰ যিসকল সদস্য আছিল সেইসকল একেবাৰে অসমৰ কলা সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তি। প্ৰথমেই আমি নাম ল'ব লাগিব আমাৰ আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত কেন্দ্ৰ সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধেয় নাট্যকাৰ অৰুণ শৰ্মা ডাঙৰীয়া, তেখেত সেই আড্ডাৰ নিয়মিত সদস্য আছিল। আন এগৰাকী একালৰ আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ প্ৰযোজক, পিছলৈ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, আবৃত্তিকাৰ, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, তেওঁ সেই আড্ডাৰ সদস্য আছিল। সদস্য আছিল যশস্বী সাংবাদিক, সৌ সিদিনাখন আমাৰ মাজৰ পৰা আঁতৰি যোৱা নিত্য বৰা ডাঙৰীয়া, নিত্য বৰা আছিল। নেটফিহেটৰ এসময়ৰ তেখেত সঞ্চালক আছিল কাশীনাথ হাজৰিকা। আপোনালোকে জানিব যে বৰ্তমানৰ চলচ্চিত্ৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ তেখেত বৰদেউতাক হয় কাশীনাথ হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এগৰাকী অধ্যাপক, তেখেত খুব সক্ৰিয় আছিল কটন কলেজৰ অধ্যাপক, সকলোৱে খুব শ্ৰদ্ধা কৰে তেখেতক, বিশ্বজিৎ চক্ৰৱৰ্তী। বিশ্বজিৎ চক্ৰৱৰ্তী নিয়মিত সদস্য আছিল। ইয়াৰ উপৰিও কটন কলেজৰ আন এগৰাকী অধ্যাপক, ইংৰাজী বিভাগৰ প্ৰদীপ আচাৰ্য, অনিল বৰুৱা, এইধৰণে প্ৰায় উল্লেখযোগ্য ব্যক্তিৰ সমাৱেশ ঘটিছিল এই আড্ডাত। আৰু সেই আড্ডাত তেওঁলোকে ৰঙা চাহ খায় আৰু পিছলৈ কটন কলেজত কফি আৰু আলু ভাজা খায় তেওঁলোকে বিভিন্ন বিষয়ৰ, সমাজ, সংস্কৃতি, ৰাজনীতি, সকলো ধৰণৰ বিষয়ৰ আলোচনা হৈছিল। আৰু এই আলোচনাটো ৰাতিপুৱাৰ ভাগত হৈছিল দেওবাৰে, প্ৰতি দেওবাৰে পুৱা 11 বজাৰ পৰা দিনৰ 1 বজালৈ, তাৰমানে ভাত খোৱাৰ আগলৈকে, তাৰপিছত 1 বজাত সকলো ঘৰাঘৰি যায়গৈ। সৌভাগ্যক্ৰমে কটন কলেজত যেতিয়া সেই আড্ডা চলিছিল কেফেটেৰিয়াত, তেতিয়া তাত ময়ো যোৱাৰ সুযোগ হৈছিল। আৰু সঁচা কথা ক'বলৈ গ'লে সেই আড্ডালৈ গৈ নিজকে সমৃদ্ধ কৰিব পাৰিছিলোঁ, উপকৃত হ'ব পাৰিছিলোঁ, কিয়নো বহু নজনা বিষয় তাত আলোচনা হৈছিল আৰু সেইবিলাকত অকল বহি থাকিয়ে, ভাগ নল'লেও বহু কথা জনাৰ সুযোগ আৰু সুবিধা হৈছিল। তাৰ পিছৰ যিটো আড্ডা, তাৰ আমিও এজন সক্ৰিয় সদস্য আছিলোঁ। সেয়ে আৰম্ভ কৰিছিল পাণবজাৰৰ যিখন কল্পনা বুলি ৰেষ্টুৰাঁ আছিল, সেই ৰেষ্টুৰাঁত চলচ্চিত্ৰ পৰিচালক হেমন্ত দাস ডাঙৰীয়াই। হেমন্ত দাস ডাঙৰীয়া তেতিয়া নিয়মিতভাৱে ৰিয়াবাৰীত থাকিছিল, তেওঁ পাণবজাৰলৈ আহে আৰু পাণবজাৰত সেই যিখন কল্পনা ৰেষ্টুৰাঁ, পাণবজাৰৰ সাধাৰণতে গোটেই কাম কাজবিলাক দিনৰ ভাগত হয়। কিতাপৰ গোটেই শাৰী শাৰী কিতাপৰ দোকান আছে, বিভিন্ন মানুহ কোৰ্টৰ কামত আহে, কিন্তু সন্ধিয়ালৈ মানুহবিলাক ঘৰাঘৰি যায়গৈ। গতিকে সন্ধিয়া সোনকালে এই কল্পনা ৰেষ্টুৰেণ্টখন তেওঁলোকে বন্ধ কৰে। তেওঁ বন্ধ কৰাৰ পিছত তাৰ যিগৰাকী স্বত্বাধিকাৰী আছিল মিণ্টুদা, তেখেত এজন বঙালী ভদ্ৰলোক আছিল, তেওঁ আকৌ খেলা ধূলা আৰু কলা সংস্কৃতিৰ খুব এজন সমজদাৰ ব্যক্তি আছিল। তেওঁ তেতিয়া এই হেমন্ত দাসৰ জৰিয়তে প্ৰথমতে তাত বহিবলৈ কেইজনমান মানুহক তেওঁ মানে অনুমতি দিলে যে ঠিক আছে, আপোনালোকে সন্ধিয়া সময়ত ইয়াতে আহি বহিব, আমাৰ বৰ বেছি দোকানত তেতিয়া মানুহ নাথাকে আৰু চাহ তাহ খাব আপোনালোকে ইয়াতে, তেনেকুৱা ধৰণে। সেইধৰণে সেই আড্ডাটো আৰম্ভ হ'ল আৰু ক্ৰমান্বয়ে সেই আড্ডাটো লাহে লাহে ডাঙৰ হৈ গ'ল। সেই আড্ডাটোত এনেকুৱা মানুহ আহিছিল, গোটেই অসমৰ পৰাই মানুহ আহিছিল যেতিয়াই গুৱাহাটীত কোনোবা আহে, যেনে আলতাফ মজিদ ডাঙৰীয়া চলচ্চিত্ৰ পৰিচালক, তেওঁ তাৰ সভ্য আছিল। সভ্য মানে নামত সভ্য সকলো, তাত কোনো মানে সভ্য বৰঙণি দিয়াৰ কথা নাই। তাৰপাছত আমাৰ অলপতে এইবাৰ

0: যোৱা বছৰ সাহিত্য একাডেমী বঁটাৰে সন্মানিত সাহিত্যিক দেৱব্ৰত দাস ডাঙৰীয়া তেওঁ আহিছিল, মুনীন বায়ন ডাঙৰীয়া মুনীন বায়ন আহিছিল, চন্দন শৰ্মা আছিল, হেমন্ত দাস আছিল, ডক্টৰ বিপুল জ্যোতি শইকীয়া আহিছিল, এই সকলোবিলাক সন্ধিয়া সময়ত তাতে গোট খাই চলচ্চিত্ৰ পৰিচালক ৰঞ্জিত দাস তেখেত আহিছিল, অমূল্য দাস চলচ্চিত্ৰ পৰিচালক তেওঁ আহিছিল। গতিকে মূলতঃ সন্ধিয়া বহি তাত প্ৰায় 2-3 ঘণ্টা সময় নাটক চিনেমা, গুৱাহাটীত সেই সময়ত ৰবীন্দ্ৰ ভৱনত প্ৰায় নিয়মিত নাটক হয়, সেই নাটকবিলাক চাই উঠি তাৰ চৰ্চা, নতুন কি গল্প প্ৰকাশ হ'ল, প্ৰকাশ বা সাতসৰীত সেই বিষয়ে আলোচনা, এনেকুৱা দীঘলীয়া তাতে আলোচনা হৈছিল। আৰু সেই চলচ্চিত্ৰ সম্পৰ্কে আলোচনা, নতুন কি ছবি আহিছে, কি ছবি পুৰস্কাৰ পাইছে, কোনে কি চিনেমা চালে, সেই বিষয়ে বিভিন্ন ধৰণৰ আলোচনা, বা আলতাফ মজিদ যেনিবা কাইৰো ফিল্ম ফেষ্টিভেললৈ গ'ল, তেওঁ ঘূৰি আহি কাইৰোত কেনেকুৱা অভিজ্ঞতা হ'ল, এই কথাবিলাক সেই আড্ডাত, তাৰমানে আড্ডাটো কোনো ধৰণৰ পৰচৰ্চা বা বাজে কথা আলোচনাৰ আড্ডা নহয়, তাত মূলতঃ ভাল কথা আৰু যিবিলাক কথাই আমাক উপকৃত কৰে, আমাক নজনা কথা জনাত আমাক সহায় কৰে, গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা বতৰাই হৈছিল। আৰু সেইটো এটা দীৰ্ঘদিন ধৰি সেই আলোচনাটো মই জনাত প্ৰায় 40 বছৰৰো অধিক কাল সেই আড্ডা চলি আছিল। কিন্তু বোধহয় কোভিডৰ আগতে বোধহয় 15-16 চনমানত বোধহয় এই মিণ্টুদা তেখেত হঠাতে কিবা অসুখ হৈ পেলাই তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিল, আৰু তেখেত ঢুকোৱাৰ লগে লগে ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল, কোনে ৰেষ্টুৰেণ্টখন পাব, তাৰ স্বত্বাধিকাৰী কোন, সেইবিলাক লৈ অকণমান আইনী জটিলতা এইবিলাক আৰম্ভ হ'ল, গতিকে যে বন্ধ হ'ল, বন্ধ হোৱাৰ লগে লগে সেই আড্ডাটো বন্ধ হ'ল। তাৰ পিছতো চেগা চুৰুকাকে অ'ত ত'ত বহিবলৈ যত্ন কৰা হয়, কিন্তু যিহেতু আহি পেলাই মানে এটা নিৰ্দিষ্ট ঠাই নাই, গতিকে মানুহবিলাক অকণমান আঁতৰি গ'ল। এতিয়া মই শুনামতে মুনীন বায়নে অকণমান উদ্যোগ লৈছে, মুনীন বায়নে তেওঁলোকে দেওবাৰে বোধহয় নে সোমবাৰে গুৱাহাটী ডায়েৰী যিখন আছে, গুৱাহাটী ডায়েৰীৰ সন্মুখত অকণমান তেওঁলোকে চকী টুকি দি বহাৰ ব্যৱস্থা কৰিছে। গুৱাহাটী ডায়েৰীখনৰো ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল, এতিয়া তেওঁলোকে খালি মিঠাইৰ দোকানখন আছে, কিন্তু সন্মুখত চাহ খোৱাৰ এটা তেওঁলোকে ব্যৱস্থা কৰিছে, গতিকে সেই তাতে সোমবাৰে বোধহয়, মোৰ পিছে যোৱা হৈ উঠা নাই, তাতে গোট খায় কেইজনমান পুৰণি 4-5 জন ব্যক্তি তাতে গোট খায়, আৰু তেওঁলোকে এতিয়াও আড্ডাটো চলাই ৰাখিবলৈ যত্ন কৰিছে। গতিকে তাৰ পিছত এতিয়া মই দেখিছোঁ যে তেনেকুৱা ঠিক ৰাজহুৱা স্থানৰ আড্ডা এই মুহূৰ্তত তেনেকুৱাকৈ চকুত পৰা নাই, হয়তো থাকিব পাৰে, কাৰণ এটা সময়ত গুৱাহাটীখন ক'বলৈ গ'লে ভৰলুমুখৰ পৰা শিলপুখুৰীলৈ সিনিহে আছিল গুৱাহাটীখনৰ মানে বাপ্তি, গতিকে তেতিয়া এই দুটাই উল্লেখযোগ্য আড্ডা আছিল। এতিয়াতো গুৱাহাটীখন বহুত ডাঙৰ হ'ল, বিভিন্ন ঠাইত হ'ব পাৰে, কিন্তু মই আন এটা কথা দেখিছোঁ যে কিছুমান ঠাইত যেনে গুৱাহাটী আৰ্টিষ্ট গিল, তাত প্ৰায়ে তাত আড্ডা হয়, কবি সাহিত্যিক এইসকল ব্যক্তি তাতে গোট খাই, চিত্ৰশিল্পীসকলতো আছেই, তাত আড্ডা হয়, তাত নিয়মীয়াভাৱে তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত সেই ধৰণৰ আড্ডা হয়। আমাৰ সূৰ্য যিটো আমি নাটক কৰা আমাৰ দল আছে, ইয়াৰো আমাৰ সন্ধিয়া ভাগত আমাৰ ইয়াতেও গোট খাই আমাৰ সঞ্জীৱ হাজৰিকা চলচ্চিত্ৰ পৰিচালক আমাৰ সভ্য, বিপুল জ্যোতি শইকীয়া আমাৰ সভ্য, তপন দত্ত গল্পকাৰ তেওঁ আমাৰ সভ্য, গতিকে আমাৰ ইয়াতো মোটামুটি সদায় নহয় কিন্তু যিদিনাখন আমি গোট খাওঁ এই ধৰণৰ কথা বতৰাই, নাটক চিনেমা এই ধৰণৰ কথা বতৰাই আলোচনা হয়, গতিকে এটা আড্ডা তেনেকুৱা ধৰণে মই ভাবোঁ অন্য এটা ধৰণে বিভিন্ন ঠাইত এতিয়াও চলি আছে। আৰু এই আড্ডাবিলাকে মই ভাবোঁ যে আমাক সজীৱ কৰি ৰাখে, আমাক সক্ৰিয় কৰি ৰাখে আৰু নতুন নতুন কাম কৰিবলৈ আমাক যথেষ্ট উদগনি দিয়ে।
1: ব্ৰহ্মপুত্ৰৰ পাৰৰ উজান বজাৰ অঞ্চল সাক্ষী বহুতো ইতিহাস প্ৰসিদ্ধ ঘটনাৰ, বহু কাহিনীৰ তথা সৃজনীশীল আৰু গঠনমূলক আড্ডাৰ এই প্ৰসংগটোৱে আমাক কিছু কথা জনাইছিল কবি নৱকান্ত বৰুৱাৰ জীয়ৰী, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা উপলা বৰুৱাই।
2: গুৱাহাটী আড্ডাৰ বিষয়ে, ঘৰুৱা আড্ডাৰ বিষয়ে নীলিময় মানে বাপ মামা তেখেতে লিখিছিলে যে উজান বজাৰৰ বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ঘৰতো আড্ডা হৈছিল। প্ৰথমতে ঘৰুৱা আড্ডাবিলাক হৈছিল, তাত আছিল সেই সময়ৰ প্ৰথম মানে উজান বজাৰৰ 1950 চনৰ আগলৈকে কিছুমান আড্ডাৰ বিষয়ে আমি পাওঁ, যিখন নীলিময় চৌধুৰীৰ লগতে ডক্টৰ ভূপেন্দ্ৰ ৰায় চৌধুৰীয়েও এই বিষয়ে অলপমান লিখিছে। তাত কিন্তু বহিছিলে ৰঘুনাথ চৌধুৰী ঘৰত উজান বজাৰত, এখন বালিকা বিদ্যালয় আছে, এম ই স্কুল, এতিয়া হাই স্কুল নে হায়াৰ ছেকেণ্ডেৰী হ'ল, তাৰ সেই স্কুলখন ঘৰৰ সন্মুখতে তাত আড্ডা মাৰিছিল বেঞ্চ এখনত বহি পেলাই তাজমহলৰ সোণাৰাম চৌধুৰী, তাৰপিছত বৰুৱা এজেঞ্চিৰ গোপাল চন্দ্ৰ বৰুৱা, হাজোৰ বিষয় চন্দ্ৰ বিশ্বাসী, তেখেত কবি দৈব চন্দ্ৰ তালুকদাৰ, অম্বানাথ বৰা, জ্ঞাননাথ বৰা, সৰ্বেশ্বৰ কটকী আড্ডা মাৰিছিল। এই ঘৰতে এই আড্ডাৰ মাজেৰে ওলাই আহিছিল কি ৰঘুনাথ চৌধুৰীৰ সম্পাদিত মইনা জয়ন কবি এই আলোচনী কেইখন। উজান বজাৰৰ বজাৰৰ সিটো ফালে সিদ্ধিনাথ শৰ্মাৰ দুৱাৰ মুখত আইডিয়েল ফাৰ্মাচীৰ সন্মুখৰ আগতে আছাম টাইপৰ ধুনীয়া ঘৰ এটা আছিলে, এই উজান বজাৰৰ সিদ্ধিনাথ শৰ্মাৰ সন্মুখত

0: যিটো এটা দুমহলীয়া এতিয়াও আছে, কুমুদ চন্দ্ৰ বৰা বুলি হেৰি তেখেতৰ ইন্দ্ৰমণি বৰা তেওঁলোকৰ ঘৰ আচলতে তাতে, সেই ঘৰটোতে আৰু এটা ভাড়াঘৰো আছিল, তাতে কিছুমানৰ আড্ডা হৈছিল। তেওঁলোকৰ আছিল হৰেন্দ্ৰনাথ বৰুৱা, যোগেন বৰকাকতি, এজন গোৱালপাৰাৰ নাথ বুলি আছিল শৰদিন্দু নাথ, যোগেন বৰকাকতি আছিল দিলীপ বৰুৱা ছাৰৰ শহুৰেক, তেখেত নিজকে মেমেৰা মেধি বুলি কিছুমান ধেমেলীয়া কবিতা লিখিছিল, নিত্যানন্দ বৰদলৈ, ৰাধা বৰঠাকুৰ আৰু ৰমা বৰঠাকুৰ বুলি দুগৰাকী ভাই ককাই আছিল, তেওঁলোকে পিছত লজৰ মালিক হৈছিল। আৰু এই ইয়াতে অতুল চন্দ্ৰ হাজৰিকাৰ ঘৰৰ ওচৰত তেখেতেও মাজে মাজে যোগ দিছিলে। কমলাকান্ত ভট্টাচাৰ্য আহিছিল, তেওঁলোকে কেতিয়াবা কমলাকান্ত ভট্টাচাৰ্যক জোকাই লয়, তেখেতৰ খং উঠে। বাণীকান্ত কাকতিয়ে তেতিয়া তাতে ভাষা বিজ্ঞান অসমীয়া ভাষাৰ ওপৰত থেচিচ লিখিছিল, তেতিয়া তেওঁলোকে কমলাকান্ত ভট্টাচাৰ্য খুব ফূৰ্তি পাইছিল, আনন্দতে কৈছিল, বাণীকান্তই ফাইললজি লিখিলে, মই ফিলচফি লিখিছো, আৰু লক্ষীয়ে, লক্ষী মানে লক্ষ্মীনাথ দাস, তেখেতে বিজ্ঞান লিখিব, অসমীয়া জাতি উঠিল, তহঁতে কি ক, লক্ষ্মীনাথ দাস এটা ইণ্টাৰেষ্টিং নাম, তেখেত আছিল ভোলানাথ দাস কবি, তেখেতৰ ল'ৰা, আৰু সম্পৰ্কত মোৰ ককা দেউতা, মোৰ আইৰ দেউতা, তেখেত আছিল কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক, কিন্তু অসহযোগ আন্দোলনৰ কাৰণে তেখেতে ইস্তফা দিছিল। গতিকে তেওঁলোকে ভাবিছিল সেই আড্ডাৰ মাজতে কিন্তু অসমীয়া জাতিৰ উন্নতি কেনেকে কৰিব পাৰি, সেই ধাৰণাবোৰ আছিল। তেতিয়া হৰেন্দ্ৰনাথ বৰুৱাই ধেমালিকে কয়, হয় ককা, অসমীয়া জাতি উঠিল, এতিয়া আপুনি আমাক পথা মাৰি ভোজ খুৱাব লাগে। এইবিলাক সেই সময়ত পঞ্চ পাণ্ডৱ বুলি এটা গ্ৰুপ এটা আছিল, তেওঁলোক আছিল লক্ষ্মীনাথ দাস, সংগীত কবি উমেশ চন্দ্ৰ চৌধাৰী, ৰঘুনাথ চৌধাৰী, তাৰপিছত প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথ, এইসকল খুব বন্ধু আছিল। জয়ন্তীৰ সম্পাদক গিৰিশ চন্দ্ৰ বৰুৱা আৰু অসমীয়া কাকতৰ সম্পাদক হৰেন্দ্ৰনাথ বৰুৱা, ৰাজমোহন নাথৰ বাহিৰে বাকী কেইজন উজান বজাৰতে থাকে। এই লক্ষ্মীনাথ দাস তাৰমানে আমাৰ ককাৰ ঘৰত এই আড্ডাত যোগ দিছিল গোপীনাথ বৰদলৈৰ ভাতৃ ৰত্ন বৰদলৈ, পূৰ্ণচন্দ্ৰ ভৰালী মানে কলেজ ষ্টুডিঅ'ৰ কিতাপ ঘৰৰ মালিক আছিল, খুব বন্ধু আছিল, ডাক্তৰ পোৱাল চন্দ্ৰ বৰুৱা, দেৱকান্ত বৰুৱা মোৰ বৰদেউতা, তিলক দাস, গোলাপ চন্দ্ৰ, প্ৰবীণ ফুকন তেখেত নাট্যকাৰ আৰু নাট্যশিল্পী, গোলাপ চন্দ্ৰ চৌধুৰী শিক্ষাবিদ, শৰত বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য জোঁৱাই, এইবিলাকৰ উপৰিও লেম্প ৰোডত থকা, সেই সময়ৰ লেম্প ৰোডত থকা অম্বিকাগিৰি ৰায় চৌধুৰীও, সিদ্ধিনাথ শৰ্মাৰ পুত্ৰ মানৱেন্দ্ৰ শৰ্মা, দিলীপ হাজৰিকা, দি কুহা বুলি তেখেতে জানিছিল, তেখেতে কুহম হম কৰে গানটো চিনেমাখনত মণিৰাম দেৱানত, এই দিলীপ হাজৰিকাৰ গায়নত তেখেতে এক্টিং কৰিছিল মানে সেইখনত। এই মানুহখিনি বিভিন্ন ধৰণৰ, কমল নাৰায়ণ চৌধুৰী, তাৰপিছত লক্ষ্যধৰ চৌধুৰী, কষধৰ চৌধুৰী তাৰমানে তেওঁলোকৰে ককাই ভাই, আৰু ইণ্টাৰেষ্টিংলি কষধৰ চৌধুৰী আছিল আকৌ আমাৰ পেহাকক, যিহেতু সেই উজান বজাৰৰ মাজতে ইঘৰ সিঘৰৰ মাজত বিয়া বাৰু চলেতো, গতিকে সেই সম্পৰ্কবোৰ আছিল। পিলিক চৌধুৰী আছিল মোৰ আৰু এজন মামা, সেইখিনি আছিল শিল্পী, সাহিত্যিক, দেশপ্ৰেমী এইবিলাকৰ গ্ৰুপ। আন এটা গ্ৰুপ আছিল আন্দোলনকাৰী আড্ডা, খুব সম্ভৱ হেপী ভিলাৰ সৰু ফুটবল পথাৰখনৰ কাষতে তেওঁলোকৰ কংগ্ৰেছ অফিচ এটা আছিল, তাত আড্ডা হয়। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, ডাক্তৰ লোকবন্ধু ভুৱনেশ্বৰ বৰুৱা, ডাক্তৰ হৰিকৃষ্ণ দাস, অম্বিকাগিৰি ৰায় চৌধুৰী, বিষ্ণুৰাম মেধি, এইখিনি মানুহ লগ লাগে। লগতে কিন্তু লাগিছিল দুই এগৰাকী মহিলা, সাধাৰণতে মহিলাৰ নামটো মই নাপাওঁ, মই মহিলাৰ আড্ডাটো কম। এই আড্ডাত যোগ দিছিল কিন্তু ইন্দুপ্ৰভা বৰুৱা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, অমল প্ৰভা দাস, অমিয় কুমাৰ দাস, এইখিনি আৰু আছে বহুত। কালচাৰেলি যিখিনি সাংস্কৃতিক গ্ৰুপত আছিল আড্ডাৰ মাজত আছিল যুগল দাস, সুন্দৰ চিত্ৰশিল্পী আছিল লক্ষ্যধৰ চৌধুৰী, তিলক দাস, বলোৰাম, আনন্দীৰাম দাস, শুভ বৰুৱা, খবৰ কাগজ মানে ইংলিছ ডেইলি উলিয়াইছিল তেওঁলোকক। তাৰপিছত তাৰে আকৌ ডেকাচামত আছিল ক্ষীৰদাকান্ত বিষয়া, শিৱৰাম দাস, পিলিক চৌধুৰী, শিল্পী জীৱেশ্বৰ চক্ৰৱৰ্তী, হেমেন হাজৰিকা, শৈল বৰুৱা, এই মানুহখিনিক মই পাইছো, এইকাৰণে মই মনত পৰে খুব আগৰ কথাখিনি। পিলিক চৌধুৰী খুব ধেমালি কৰিছিল আৰু খুব ভাল ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল, এইবিলাক হল উজান বজাৰৰ আড্ডা। উজান বজাৰৰ আড্ডাৰ মাজেৰে আৰম্ভ হৈছিল ভাস্কৰ নাট্য মন্দিৰত, তেতিয়া নাটকৰ লগত এটা গ্ৰুপ আছিল, সেইখিনি আড্ডা। আৰু কিছুমান আছিল স্পৰ্টছমেন, খেলুৱৈ, তেওঁলোকৰ আড্ডাটো আছিল আকৌ ইণ্ডিয়া ক্লাবত, তাত আড্ডাৰ মাৰিছিলে যিখিনি খেলাই, ঈশ্বৰ দত্ত ভূঞা, ডাক্তৰ হিৰণ্য কুমাৰ ভূঞা, সুৰেন্দ্ৰনাথ দাস, সুৰেন্দ্ৰনাথ দাস আকৌ মোৰ ককা লক্ষ্মীনাথ দাসৰ ভায়ে, হৰণী চৌধুৰী, পাৰ্বতী প্ৰসাদ, এই গোটেইখিনি আছিল, পুলিন দাস। আৰু এটা আড্ডা হৈছিলে বাৰোৱাৰী পূজা মণ্ডীপৰ ওচৰত, এখন চিটি ষ্টুডিঅ' বুলি এখন ষ্টুডিঅ' আছিল, তাত ভৰালী ব্ৰাদাৰ্ছৰ এই মানুহখিনি একেলগে আড্ডা মাৰিছিলে।
1: প্ৰাণোচ্ছল পাণবজাৰৰ বুকুত বিয়পি আছে কত ইতিহাস, কত আবেগ। অসমৰ শিক্ষা, সংস্কৃতি, ব্যৱসায়ৰ আৰম্ভণি পাণবজাৰ। কিতাপৰ দোকানত যৌৱনৰ ভিৰ পাণবজাৰ। একাপ চাহৰ সৈতে লেথাৰি নিছিগা কথাৰ পাক পাণবজাৰ।
0: পাণ বজাৰত বিভিন্ন আড্ডা হৈছে, এটা হৈছে লয়াৰ্ছ বুক ষ্টলৰ আড্ডা, বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাই মানে নলবাৰীৰ তেখেতসকল, তেওঁলোকে তাত আড্ডা মাৰিছিল, তাত আছিল ৰজনী।

0: পাটগিরি সদায় জোকাই থাকে, কিবা এটা কলে উল্টা কথা এটা কয়, তেখেতে খুব আকর্ষণীয় আছিল, মানুহক মানে এট্রেক্ট কৰিছিলে আৰু ৰসিক আছিল। এই দত্ত বৰুৱা, বিচিত্ৰনাৰায়ণ দত্ত বৰুৱা লয়াৰ আছিলে, তো মানে আড্ডা কাৰ কাৰ হয়, গোলাপ চন্দ্ৰ চৌধুৰী, সেই একেখিনি মানুহে আচলতে, হৰেন্দ্ৰ নাথ বৰুৱা সাংবাদিক, দৈব চন্দ্ৰ তালুকবক বুলি এখন আলোচনী উলিয়াইছিল, তেখেত ষ্টাৰ সম্পাদক আছিল। গতিকে সকলোৰে কামাখ্যানাথ ঠাকুৰ আছিলে শিক্ষাবিদ। কিতাপঘৰ নামৰ কিতাপ দোকানখন সি হেৰাই গ'ল, কলেজ ষ্টুডিঅ'খন কোনোমতে আছে, তাতো সেই এটা আড্ডা হৈছিল, একেখিনি মানুহে অলপ ইফাল সিফালকৈ আড্ডা মাৰিছিল, বিজ্ঞান চৰ্চা হৈছিল সেইখনত। আকৌ পায়োনিয়ৰ বুক ষ্টল বুলি এখন আছে, বিএন দেখন কুৰাৰ বেদোকানী, তাৰ কাষত পায়োনিয়ৰ বুক ষ্টলত তেতিয়া বহুত কিতাপ পাইছিল, মনত আছে, দেউতাহঁত যোৱা মনত পৰে। অমলালয় বুলি এখন দোকান আছিলে, সেইখন ময়ো পাইছো, সেইখনতো আড্ডা মাৰিছিল গোটেই ছচিয়েলিষ্ট নেতাসকলে। তাত পিলিক চৌধুৰী ভায়ে, পুষ্প চৌধুৰী, সৰু বাপ মামা, তেওঁলোকৰ তাতে বহি এজনে দৰ্জীৰ কাম কৰে, আৰু বাকী গোটেই ছচিয়েলিষ্ট, হেম বৰুৱা, হৰেশ্বৰ গোস্বামী, লক্ষধৰ চৌধুৰী, যুগল দাস, বিশ্ব গোস্বামী, এইবিলাক সব MLA MP, এওঁলোকৰ আড্ডাই ছচিয়েলিষ্ট পাৰ্টিটো জীয়াই ৰাখিছিল এই সময়ত। তাৰপিছত আৰু দুখনমান ৰেষ্টুৰেণ্টত আৰম্ভ হ'ল কলিকতাৰ নিচিনাকে। এখন হ'ল গুৱাহাটী ডায়েৰীত অলপ আড্ডা হয়, আনন্দ ভাণ্ডাৰ বুলি এতিয়া নাই, গুৱাহাটী ডায়েৰীৰ চেহেৰা সলনি হৈ গ'ল, কাফে ডিলাক্সখনো নোহোৱা হৈ গ'ল। তাত ইণ্টাৰেষ্টিংলি, তাত জিলিকাৰাম দাসৰ আনন্দ ভাণ্ডাৰ কেইদিনমান আগলৈকে আছিল, গৰম গৰম চিংৰা পাইছিল, তাৰ লগত সেই আকৌ গুৱাহাটী ডায়েৰীত তেতিয়া পেপাৰৰ লগত সম্পৰ্ক থকা মানুহখিনি, যিখিনি জাৰ্নেলিষ্ট, সংবাদসেৱী, নতুন অসমীয়াৰ সম্পাদক হৰেন্দ্ৰ নাথ বৰুৱাই আকৌ তালুকো আহিছিল, তেওঁলোকৰ লগত গোলাপ চন্দ্ৰ চৌধুৰী, একেখিনি মানুহে, কিন্তু লক্ষ্মীনাথ দাস, পূৰ্ণ ভৰালী, গোটেইখিনি আহিছিল, আৰু লগতে কটনিয়ানবিলাক আহিছিল, তাত লবংগ খুব ভাল পাইছিল। জিলিকাৰাম দাসৰ তাতো কিছুমান আড্ডা হৈছিল, কিন্তু ইণ্টাৰেষ্টিংলি কাফে ডিলাক্স, মই অলপ পুৰণা কথা কৈছো, কাৰণ মই সৰুতে মই পাইছো, 60ৰ দশকত ধৰা 66-67 মানলৈকে আছিল, এখন ডিলাইট বুলি কৈছিলো দেউতাহঁতে, ডিলাইট, কাফে ডিলাক্স কৈছে, কিন্তু ডিলাইট, তাত মিঠা বস্তু নাছিলে, তাত চপ, কাটলেট, চচ, পিঁয়াজ ধুনীয়াকে সজাই দিয়ে, আৰু দেউতাই আমাক কেনেকে কাটা চামুচ ব্যৱহাৰ কৰিব লাগে ঘৰতো আমি নকৰো, তাতে শিকাবলৈ লৈ গৈছিলে। তাত আড্ডা হৈছিল, তাত IPTA অৰ্থাৎ ইণ্ডিয়ান পিপলছ থিয়েট্ৰিকেল এছ'চিয়েচনৰ আড্ডাৰ থলী, কফি কাপৰ লগত আলোচনা হৈছিল, ষ্টেটছমেন, ছোভিয়েট দেশ, ফিল্ম ফেয়াৰ, এইবিলাক আছিল, একাপ চাহ বা কফি লৈ টান মাৰি তাত আড্ডা মাৰিছিল কোনে কোনে, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা, ভূপেন হাজৰিকা, বেনী মাধৱ মহন্ত, দেউতা বেছি আড্ডাবাজ নাছিলে, হীৰুদা, হীৰেণ ভট্টাচাৰ্য, অৱনী গোহাঁই বৰুৱা, ৰাম গগৈ, তাৰপিছত সৌৰভ চলিহা, হোমেন বৰগোহাঁই, তাৰ মাজত দেউতাও গৈছিল, কিন্তু দেউতা বেছিকে নগৈছিল।
1: মৌনতা কেতিয়াবা অনুভৱ, কেতিয়াবা প্ৰাৰ্থনা, কেতিয়াবা প্ৰশান্তি, কিছুমান নীৰৱতাৰ মাজতো থাকে হাজাৰ কথা, শব্দেৰে প্ৰকাশ কৰিব নোৱাৰা বহুতো কথাৰ আদান প্ৰদান হয় নিঃশব্দে। নিৰ্জন সন্ধিয়াৰ বুকুত বিলীন হৈ যোৱা তেনে এক নিঃশব্দ আলাপৰ বিষয়ে আমি অৱগত হৈছিলো উপলা বৰুৱাৰ পৰা।
0: আমাৰ ঘৰলৈ প্ৰত্যেক দিনা মোৰ জন্মৰ পৰাই মই দেখিছো, তাৰো আগৰ পৰাই খুব সম্ভৱ, হীৰুদা আমাৰ ঘৰলৈ সদায় আহে, দিনে দুবেলা আহে, আৰু আমাৰ লগততো কথা পাতিব লগা বিশেষ নাই, দেউতাৰ লগতো নাথাকে, কিন্তু দুইজন লগ পাবই, আৰু হীৰুদা আহি বহিলে নিজৰ ভাৱত থাকিলে, কিবা দেউতাও নিজৰ ভাৱত থাকিলে, দেউতাই কিবা মাজতে উঠি গৈ নিজৰ কোঠাত লিখিলেগে, আকৌ আহিলে, আহি মাছ, মামাৰ ঘৰত একুৰিয়াম আছিলে, দেউতাই মাছক খাবলৈ দিলে, আকৌ দুজনে দুফালে চিগাৰেট টানি বহি আছে, নিজে নিজৰ ভাৱত মগ্ন, কিন্তু সেইটো ৰেগুলাৰলি হৈছিল, ৰেগুলাৰলি হোৱাৰ কাৰণে মই প্ৰত্যেক দিনাই এইটো নিয়মিত হৈছিল, দুবাৰ আহিব, সেইটো এতিয়া মই ভাবোঁ দেট ৱাজ আড্ডা, ইজনে সিজনৰ পৰা কি হেৰি ৰৈছিল নাজানো, এটা নিঃশব্দ আড্ডা, মানে মই সেইটো ভাবি উলিয়াইছিলো, দেউতা বেছি আড্ডা বাজ নাছিলে, দেউতা গৈ পেলাই বুটৰ লগত বহি কথা পাতি থাকিব নোৱাৰিছিলে, কিন্তু হীৰুদা সদায় আহে, আন মানুহ আহিলেও, আহিলে বহিলে আমি কথা পাতিলো, আচৰিত হয় কেতিয়াবা, আমাৰ ঘৰলৈ আহে, আহি দেখে যে হেৰি কি হ'ল, দুজন মানুহে দুফালে বহি আছে, চিগাৰেট টানি আছে, চিগাৰেট কৰিছে বা হেৰি কৰিছে, দেউতাই কিবা কিবি মাজে মাজে কৰিছে, আৰু হীৰুদা একো নাই, হেৰি তেনেকুৱা, সেই তেনেকে অলপ পিছত হীৰুদাই আয়ে চাহটো দিবই, আয়ে চাহ তাহ দিলে যাওঁ বুলি কৈ উঠি গুচি গ'ল, বা কেতিয়াবা একো নকৰো বুলি কৈ গুচি গ'ল, সেই এটা কি আড্ডা নাজানো, নীৰৱ আড্ডা, মানে ইজনে সিজনৰ প্ৰতি কি এটা ভাৱ আছিলে, ভাল ভাৱ, এই যে এটা সদায় লগ পায়, অথচ নিজৰ নিজৰ কবিতাৰ কথা ইজনে সিজনক বুজিও পায়, সেইটোৱে ডাঙৰ কথা, মানে কথা নোকোৱাকে দুজনে দুজনক বুজি পায়, সেইটো কিন্তু অকল হেৰি কথা নহয়, আৰু কেইবাজনৰ লগতো আছে আড্ডা হয়, যেতিয়া বিৰাট ফূৰ্তি লাগে আমাৰ, যেতিয়া কোন আহে জানো, সৈয়দ আব্দুল মালিক বৰ্তা যেতিয়া আহে, আৰু আমাৰ গোটেই পঢ়া শুনা বন্ধ,

0: সিদিনাখন আৰু তেখেত ইমান ৰসাল আছিল, প্ৰত্যেকটো কথাতে হাঁহিব লাগে আৰু ইমান ফূৰ্তি। গতিকে আমি আৰু আমাৰ পঢ়া শুনা সেইদিনাখন নাই আৰু, একেবাৰে বন্ধ গৈ আড্ডা আৰু বৰ্তা আহিলে।
1: অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ কাণ্ডাৰী লক্ষ্যধৰ চৌধুৰীৰ ঘৰখনো আছিল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ ৰসাল আড্ডাৰ থলী। এই সম্পৰ্কে আমি কথা পাতিছিলো তেখেতৰ সুপুত্ৰ বিশিষ্ট গায়ক তথা সাহিত্যিক ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰীৰ সৈতে।
2: আমাৰ ঘৰখন সৰুৰে পৰাই আড্ডাৰে ঘৰ আছিল। বিশেষকৈ সাহিত্য সংস্কৃতিৰ লগত জড়িত পুৰুধা ব্যক্তিসকল তেতিয়াই আমি লগ পাইছিলোঁ। ভূপেন হাজৰিকাদেৱৰে কথা কওক, পুৰুষোত্তম দাসৰে কথা কওক, কমল নাৰায়ণ চৌধুৰী, তেখেতসকলে একদম ওচৰৰ পৰা পাইছিলোঁ। সৰ্বেশ্বৰ চক্ৰৱৰ্তী, জীৱেশ্বৰ চক্ৰৱৰ্তী, এইসকলক আমি একেবাৰে ওচৰৰ পৰা পাইছিলোঁ আৰু তেখেতসকলে নানা ধৰণৰ এইবিলাক কথা পাতি থাকে। আৰু আমি দেউতাহঁতে সেই সকলোকে বহুৱাই লৈ আমাক মানে, মোৰ দাদাহঁত খুব পঢ়া শুনা কৰে বাইদেউ, মই অলপ পঢ়া শুনা নকৰিছিলোঁ, সেইকাৰণে দেউতাই কিন্তু পঢ়া শুনা নকৰিলে মা দেউতাই আমাক কেতিয়াও পৰ পৰ বুলি নকৈছিল। আমাক মানে কেৱল এনেই বহি থাকিলে বেয়া পায়, মানে কিবা এটা কৰি থাকিব লাগে, হয় কবিতা লিখ, গীটাৰ বজা, হাৰমনিয়াম বজা, কিবা ক্ৰিকেট খেল, ফুটবল খেল, মানে এনেই বহি থাকিলে দেউতাই খুব বেয়া পাইছিল। সেইকাৰণে এনেকুৱা আমাক, মই যেতিয়া সপ্তম শ্ৰেণীত আছিলোঁ এবাৰ কৈছিল, এনেই বহি নাথাকিবিচোন, কবিতা লিখ, গান লিখ, আবৃত্তি কৰ, যদি একো কৰিব নোৱাৰ তেতিয়াহ'লে প্ৰেম পত্ৰকে লিখ, সেইবুলি কৈছিল। কিবা এটা সৃষ্টিশীল কাম কৰি থাকিব লাগে দেউতাহঁতৰ মতে। সেইকাৰণে এই আড্ডাৰ পৰিৱেশটো পাই পেলাই আমি তেতিয়াই, মই এটা আবৃত্তি কৰিছিলোঁ মানে দেউতাই লিখা কবিতা এটা, মই গান্ধীজীৰ দৰে হ'ম, মোৰ লক্ষ্য বুলি এটা কবিতা পাঠ্যপুথিত আছিল আগতে, আজিকালি আছে নাই নাজানো। তেতিয়া আমি এই আবৃত্তিটো কৰি মানুহৰ খুব প্ৰশংসা পাইছিলোঁ। মই পাওঁতে ভূপেন দাই এদিন মোক ক'লে বোলে, দেউতাক আহি ক'লে ইয়াক মোক লাগিব কেইদিনমানৰ কাৰণে, এখন মই নাটক লিখিছোঁ। ভূপেন দাই বহুত চিত্ৰনাট্য লিখিছে কিন্তু মানে নাটক এখনেই তেওঁ লিখিছিল মঞ্চৰ কাৰণে, সেইখনৰ নাম আছিল আব্দুল হামিদ। ভাৰত আৰু পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল আব্দুল হামিদ, এই বীৰ জোৱানজনৰ স্মৃতিত তেখেতে এই নাটকখন লিখিছিল। আৰু 1975 চনৰ শেষৰ ফালে ডিচেম্বৰ বা এনেকুৱা জিলা পুথিভঁৰালত সেইখন অভিনীত হৈছিল। তাতে মানে মোক আব্দুল হামিদৰ ডাঙৰ ল'ৰাজন হ'ব কাৰণে লৈ গৈছিল, সেইটো মোৰ কাৰণে এটা স্মৰণীয় কথা। আৰু ভূপেন্দাৰ সেইখনেই প্ৰথম মানে মঞ্চ নাটক, গতিকে খুব ভাল লাগিছিল, মানুহে খুব প্ৰশংসা কৰিছিল। ৰেডিঅ'ত বহুত নাটক কৰিছিলোঁ মই, তেতিয়া উপেন্দ্ৰজিৎ শৰ্মা, নীলু চক্ৰৱৰ্তী দাদা, সেই ক্ষেত্ৰসকলক লগ পাইছিলোঁ। তাৰ পিছৰ পৰা মোৰ যেতিয়া নৱম শ্ৰেণীমান পালোঁ তেতিয়াৰ পৰা আৰু মই ৰেডিঅ'ত যোৱাটো বন্ধ হ'ল। আৰু এই যে আড্ডাৰ পৰিৱেশটো মই কৈছোঁ, এই আড্ডাৰ পৰিৱেশ ভূপেন্দাৰ সেই যেতিয়া আহে বা কমল নাৰায়ণ চৌধুৰী বিশেষকৈ, তেওঁ আহিলে মানে একদম ড্ৰয়িং ৰুম হাঁহিৰে ৰজন জনাই যায়। তাতে মানে তেখেতসকলে বহি এনেকৈ হাঁহি থাকে, মানে আমি সৰগখন যেন আমি তাতেই পাইছিলোঁ বিচাৰি, মানে গানেই কওঁ, নাটকৰ বচনে কৈ থাকে তেওঁলোকে আৰু মাজে মাজে হাঁহি থাকে। তেওঁলোকৰ মতে মানে এই যে ইমান টকা মানুহক কিয় লাগে, এই কথাটো মানে কমল দাই হওক, পুৰুষোত্তম দাস তেখেতসকলে কয়। আৰু পুৰুষোত্তম দাসৰ এই যিটো শ্ৰীময় অসমী গানটো, বা মুকুল বৰুৱা তেখেতৰ যিবিলাক সুৰ, ৰাতি যে নিবিড় নিবিড় হ'ল ভূপেন্দাৰ, এইবিলাক সুৰ আমাৰ ঘৰৰ কাষতে তেখেত আছিল, তাতে আড্ডাত আহি পেলাই এই গানবিলাক শুনায়। আৰু মই মানে এটা খুব নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, এটা আড্ডা মই পাইছিলোঁ শ্বিলঙত। শ্বিলঙত মানে দেউতা তেতিয়া 1967 চনত বিধায়ক হৈছিল, সেই সময়ত অসমৰ 4 জন সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তি মানে বিধায়ক হৈছিল, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধুৰী আৰু প্ৰণীতা তালুকদাৰ, তেওঁ নৃত্যপতি অসী আছিল। গতিকে তেখেতসকল শ্বিলঙত আছিল আৰু আমাক দেউতাহঁতক পাইনউড হোটেলত থাকিব দিছিল। এই গৰমৰ বন্ধত মানে মোক দেউতাই লৈ যায় কেইদিনমানৰ কাৰণে, তেতিয়া মানে সেইখন যেন মৰততে সৰগ বিচাৰি পাইছিলোঁ আমি। এই বিষ্ণু ৰাভা আহে ৰাতিপুৱাই, আহি পেলাই ভূপেন হাজৰিকা আহে, ডাক্টৰ সুৰেণ দাস আহে, আমাৰ দেউতা থাকে, তেওঁলোকে মানে এই যিটো আড্ডাৰ পৰিৱেশ তাতে মানে নাটকৰ বচন মাতি থাকে। বিষ্ণু ৰাভা দেৱক পাইছিলোঁ, অতি কম সময়ৰ কাৰণে পালোঁ তেখেতক, তেখেতে অসুখীয়া হৈ গ'ল তাৰপিছতে, তেখেতে 67 চনত বিধায়ক হৈছিল, তেখেত বেছিদিন থাকিব নাপালে, আমাক এৰি গুচি গ'ল তেখেত সেইখিনি সময়তে। গতিকে ভূপেন দা আহি পেলাই তাতে গান গায়, সেইখিনি সময়তে শ্বিলঙৰে গধূলি গানটো তেখেতে হেৰি কৰিছিল, গতিকে সেই গানবিলাক শুনা মনত পৰে। কিন্তু তেতিয়া ইমান বুজি নাপাইছিলোঁ তেখেতসকল যে ইমান ডাঙৰ মানুহ এনেকুৱা, পিছত এতিয়া সেই কথাবিলাক মনত পৰিলে মানে কেতিয়াবা যদি মনলৈ নিৰাশা ভাৱ আহে সেই কথাবিলাক মনত পেলাওঁ, মনত পেলালে নিৰাশা খন্তেকতে আঁতৰি যায়। মানে ইমান ভাল ভাল মানুহৰ মানে আমি সংগ পাইছিলোঁ, আড্ডাত বহিছিলোঁ, মানে দেখা পাইছিলোঁ দূৰৰ পৰা, বহিছিলোঁ কেতিয়াবা, মাতিনি মৰম কৰে আমাক, গতিকে এই কথাবিলাক মনত পৰে। আড্ডাই মানে বহুত আমাক শিকাইছে আৰু সেইবিলাক কথা মনত পৰিয়ে আজিও অলপ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত লাগি আছোঁ। মানে দেউতাই যে কৈ থাকে এনেই বহি নাথাকিবি, এইবিলাক কথা মনত পেলাই

0: দেউতাহঁতৰ বেন্দাৰে কথা হওক, কমল নাৰায়ণ চৌধুৰীসকলৰ আশীৰ্বাদতেই চাগে এতিয়াও লেখা মেলা কৰি আছোঁ, মাজে মাজে মঞ্চত গানো গাই থাকোঁ, গতিকে খুব ভাল লাগে। জীৱনটো এনেকৈ লৈ যাম বুলি হয়, মোৰ এতিয়া 71 বছৰ হ'ল, গতিকে আৰু যিকেইটা দিন থাকোঁ হাঁহি ফূৰ্তি কৰি সাহিত্য সংস্কৃতি সাধনা কৰি, তাৰমানে দেউতাই বাৰে বাৰে কয় বোলে দেশ সেৱাৰ বহুত পথ আছে, সকলোতকৈ উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰাটো, গতিকে আমি সেইটোকে সাৰোগত কৰি আগুৱাই গৈ আছোঁ।
1: অসমৰ সংস্কৃতি আৰু সাহিত্যৰ আলোচনাৰ ক্ষেত্ৰত প্ৰথমে মনলৈ অহা এটা নাম দীপক সংঘ। এই সংঘৰ মজিয়াতেই মিলিত হৈছিল অসমৰ সমাজ জীৱনৰ বহু পুৰুধা ব্যক্তি, সৃষ্টি হৈছিল সৌদিশৰীয়া গীত মাত নাটৰ। এই বিষয়ে জনাৰ মানসেৰে আমি উপস্থিত হৈছিলোঁ দীপক সংঘৰ বাকৰিত আৰু কথা হৈছিলোঁ সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
2: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে। আমি চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পূৰা আমাৰ জড়িত হৈ গ'ল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে, ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ দিনচি ভট্টাচাৰ্যী আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা, ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছিল জয়ন্ত দা আছে। ভূপেন দা ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে 60ৰ শেষত 70ৰ ফাৰ্ষ্ট পাৰ্টত তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে, তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, পাছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সন্ধিয়া হৈছিলে। 87ত আমি পাতিছিলোঁ ভূপেন দাৰ 50 বছৰ পূৰ্ণ উপলক্ষে, তেওঁৰ আমি সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। কিন্তু অল ইণ্ডিয়াৰ পৰা ভূপেন দাই চিলেক্ট কৰি দিয়ে তেওঁৰ লগৰ যিসকল আছিলে, বাদ্যযন্ত্ৰ হওক, কণ্ঠশিল্পী হওক, এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াত

0: ঘৰত আড্ডাটো ভীষণ আড্ডা আছে আছিলে। আড্ডাটো কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক। মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপদাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়। আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ তেনেকৈ এটা গানৰ আড্ডা চলি থাকে, কোনো সময় নাই। কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল, গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুত কেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰু ভাঁহাৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বীৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেণ দা আছিলে, অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ, অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনী চিনেমাও কৰিছে, কেইবাজনীও চিনেমাও কৰিছে, অমলা কটকীও চিনেমা কৰিছে। আৰু ইফালে বীৰিঞ্চি ভট্টাচাৰ্যে নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে, আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হ্যাঁ, আমাৰ মানে নাটক বুলি ক'লে দীপসংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিহৰ নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে, আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল, তেতিয়া নতুন প্ৰজন্মবিলাক যিবিলাক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়। নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীমজ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশবাণীৰ শিল্পী, ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন মানে দেওবাৰে দেওবাৰে এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁৱে চলায়, অংশুমান বৰাই চলায়, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জেপিদাৰ নামটো লোৱা হোৱা নাই, জেপিদা আমাৰ খুব মানে সেই 70ৰ দশকৰ পৰাই জেপিদাও আমাৰ লগত ইনভল্ভ দেই, এতিয়াও, এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি কৰিব লাগে কি কৰিব নালাগে, এইবিলাক সব কথা আমাক ভালকৈ কয়। গতিকে আমাৰ তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অৱনিৰঞ্জন পাঠক আগৰ আকাশবাণীৰ সঞ্চালক আছিলে, তেওঁ আছে, তাৰপিছতে আৰু কোন আছে, আমাৰ হেৰি দীপেন বৰুৱাটো আছেই, সমৰদা আছিলে, সমৰ হাজৰিকা আছিলে, তেখেত অলপতে ঢুকালে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত, সদায় সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে, আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে, আৰু সমৰদা বিশেষকৈ খুব ৰসিক, গতিকে সমৰদাক আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: পুৰণি আড্ডাৰ স্মৃতি সোঁৱৰি দীপক সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসে মনৰ অনুভৱ ব্যক্ত কৰে এনেদৰে।
2: মই মানে দুটা কথা আগৰ প্ৰবক্তাই যিখিনি কথা কৈ গ'লে তাৰ পৰা দুটা কথা ক'বলৈ বিচাৰিছোঁ। এজন মানুহৰ নাম নল'লে মানে অকণ ভুল কৰা হ'ব। আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও, টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ সদায় বহি থকা দেখা পাইছিলোঁ, এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয়, তাৰমানে আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ৰিদীপদাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, তেখেতে সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰ সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে, মই জানো, আৰু কৰাছ কম্পিটিশ্যনত জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ

গলা তেওঁ। আৰু সেই সৃষ্টিত ঋদিপদাকো দেখা পাইছোঁ আমি, ঋদিপদা যেতিয়া এখন ফাংচন কৰি ঋদিপদা অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি আহিলে নহয়, আহি প্ৰথমে আমাক চবক সুধে তহঁতে কিবা খালি নে নাই, মই বোলো খালোঁ, এই খা মই আজি ভাত খুৱাম তহঁতক বা কেলে চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে যে তথাপি হানুখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব তেওঁ মাইলা মই আহিছোঁ এনেকুৱা, সি বহুত সময় পিছত মাতটো লগাই আৰু মাইলা আহে, তেখেতে বজাৰ চজাৰ জিলা গানি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিলে আৰু এজন তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ ফূৰ্তি কৰোঁ আৰু ঋদিপদাই আমাক গান শুনাই, এইখিনি মনত আছে। আৰু ঋদিপদাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, ঋদিপদাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ তেতিয়া আমি নতুন তেওঁ নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, আমাৰ যদি বয়স হ'লতো তেতিয়া নৱপ্ৰজন্ম আমি আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ঋদিপ দত্ত চাৰুগোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ তেখেত ৰঞ্জিত কটকী, তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অলিনাৰী আৰ্টিষ্ট এইবিলাক চব, তেখেতসকলৰ কিছুমান গান আছে মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম। চাৰুদাৰ ঋদিপদাৰ গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে চাৰুদা যেতিয়া বহিব হাৰমনখন লৈ তেওঁ এটা মানে তেওঁ চকীত আছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হাৰমনটো লৈ পেলাই কিবা দুটা লাইন গালে নহয়, এই মোৰ এটা গান হৈ গ'ল কালি শুনাম তহঁতক আহি পেলাই, ঘৰত গৈ পেলাই গানটো কমপ্লিট কৰিব আহি পেলাই আমাক শুনাই, তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে দীপসংগৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে এতিয়াও আমাৰ মনত পৰে তাৰমানে, আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত। আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁ আমাৰ তেখেত বীৰেন্দ্ৰনাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠা বিভাগ হওক বা কিবা বিহুৱাই হওক বা বহাগী বিদায় হওক, তাত আমাৰ দীপসংগৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চ

0: শ্রদ্ধারার ইমান মরমর আছিল। তেখেত যেহেতু কেবল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্রামা করেছিল আর ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলার আছিল। তেখেতক ক্যালকাটার টিমে মাতিছিল খিদিরপুরে, দীপক সংঘ হেৰি নগল, কিন্তু আমার দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, সিট আছিল। এবার মাত্র শ্রীর পর বিলে উঠি, কিন্তু তথাপি রিদীপ দায় আমার সংঘ এড়ি যাওয়া নাছিল। তেমনি কোরাস কম্পিটিশনত আমার জয়েন করা হয়েছিল। আনকি এনেকুৱা হয়েছিল যে কোরাস কম্পিটিশনত আমি এতিয়া মানে পিছর পিনে অলপ কমাই দিয়া গল, কিন্তু স্পেশিয়ালি মাতি পঠিয়েছে যে আপনাদের জয়েন করব লাগিব ভরলো মুখত। আর রিদীপ দায় আমার সুর করে গীত, আর অমলা কটকিয়ে লিখে। সাধারণত রিদীপ দার আগতে কিন্তু এই যে সুবিদায়ও সুর করা গান আমি গাইছো দেই, কোরাস ফার্স্ট প্রাইজ আইছে।
1: সংস্কৃতির ইয়াদ
0: অমলা কটকিয়ে লিখে সাধারণত রিদীপ দার আগতে কিন্তু এই যে সুবিদায়ও সুর করা গান আমি গাইছো দেই, কোরাস ফার্স্ট প্রাইজ আইছে।
1: সংস্কৃতির এই আড্ডার এজন অন্যতম আড্ডারসিক ব্যক্তি, যার নাম অবিহনে হয়তো এই আলোচনা হৈ ৰব আধৰুৱা, তেওঁ জুবিন গাৰ্গ। অসমীয়া সংগীত জগতক এক নতুন রূপ প্রদান করা জুবিন গাৰ্গৰ সৈতে সেই সময়ৰ আড্ডার স্মৃতি সোঁৱৰে তেওঁৰ একালৰ বন্ধু তথা সংগীত বিন্যাসক মৌচম বৰাই।
2: মই 87ৰ পৰা প্ৰথমতে গীটাৰ বাজিছিলোঁ ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট, এইটো প্ৰথম প্ৰাইভেট ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'টো সন্ধ্যা মেননৰ, তেখেত ছিংগাৰ, তেখেতৰ স্বামী স্বপন নাথ। আমি সৰুৰ পৰাই আমাৰ লগৰখিনি তেনেকৈ আমি একজেক্টলি 89-90 আহিছোঁ এই ষ্টুডিঅ' মানে ফুল ফেজেড মিউজিক এৰেঞ্জাৰ হিচাপে সোমাইছিলোঁ। আচ্ছা, তেতিয়া আড্ডাটো এনেকুৱা, আমাৰ এটা ঘৰ আছিলে জুবলি বৰুৱা, তেওঁ বহুত সৰু তেতিয়া, তেওঁ 3-4 বছৰ পৰা মই লগ পাইছোঁ। তেতিয়া আমি তাই গান গায়, তাই মাকেও গান গায়, মাধুৰীমা বৰুৱা। সেই তাতে এটা আমাৰ ৰুম আছিলে ওপৰত, তেওঁ আইতাকৰ, জুবলি আইতাকৰ ৰুম এটা আছিলে, আমাৰ ৰুম এটা লৈছিলে অভিজিৎ বৰ্মনে। সেইটো আমাৰ এটা আড্ডা আছিলে, আড্ডা মানে ক্ৰিয়েটিভ কামৰ কাৰণে। তাতে আমাৰ বহুত সৃষ্টি হয়, তাতে আহে দিগন্ত ভাৰতী, দীপক দাস, এতিয়া নলবাৰীত তেওঁ ভাল অভিনয় কৰে আৰু ভাল গান গায় আৰু মিউজিক এৰেঞ্জাৰো হয়। দিগন্ত ভাৰতীয় তাতে আমাৰ বহুত বহুত গান সৃষ্টি হৈছে, সেই যি সৃষ্টি এতিয়া মাৰ্কেটত আপোনালোকে শুনিব পাই আছে। সেই তাতে বহুত আমাৰ বহুত সুৰ, বহুত সৃষ্টি, যেনে মৰম দিলি চেনে দিলি, এইবিলাক গান সৃষ্টি হৈছিলে। জুবিনৰ যিবিলাক গান, মেক্সিমাম গান তাতে হোৱা, আগতে হোৱা কিছুমান গান। আমি তেতিয়া বজাই ভাল পাওঁ, কাম কৰি ভাল পাওঁ, তেতিয়া আমাৰ এনেকুৱা নাই, আমাৰ আড্ডা গধূলি হ'লে সদায় আড্ডা হয়। কেতিয়াবা মৌচুমী চহৰীয়া যে গান গায় তেওঁৰ ঘৰত হয়, কেতিয়াবা ববিতা শৰ্মা আছিলে চুইচ গেট, যি যে যিখিয়া মনৰ ছিংগাৰ, জুবিনলত যি গাইছিলে তেওঁৰ ঘৰতো হয়, কেতিয়াবা জুবলিহঁতৰ হয়, আমাৰ ৰুমটোতো হয়, কেতিয়াবা জুবলি ঘৰতো হয়। ভাল স্মৃতি এটা থাকি গৈছে এতিয়া। সেই বস্তুখিনিৰ পৰা আমি বহুত বস্তু এতিয়া দেখিছোঁ, সেইখিনি আড্ডাৰ ফলত আমাৰ বহুত ক্ৰিয়েটিভ বস্তুখিনি এতিয়া আজি আমাৰ ৰাইজে শুনি আছে। তেনেকৈ প্ৰত্যেকে এতিয়া আজিলৈকে কাম কৰি আছোঁ। ভাল কনষ্ট্ৰাকটিভ কামত আড্ডা হ'লে খুব বেনিফিট হয়, এনিফিট হয়, ক্ৰিয়েটিভ হয় আৰু ভাল কিছুমান ক্ৰিয়েশ্যন হয়। সেই হিচাপে আজিলৈকে আমি কৰি আছোঁ। গতিকে আমি মোটামুটি জুবিনক মই লগ পালোঁ 89 পৰা। আমি ডিজি মিউজিকত মোটামুটি 94 পৰা আমি প্ৰায় থাকোঁ, গধূলি হ'লে আছিলোঁ আগতে। এতিয়া আৰু আমিও বিয়া চিয়া কৰা নাই, ডেকা ল'ৰা তেনেকুৱা, আৰু সিও ডেকা, তেনেকুৱা কথা। তেতিয়া আৰু আমাৰ বেলেগ কথা নাই, আমি ৰাতিপুৱাই যায় কেতিয়াবা কাম কৰি। দাদাবিলাকত তাৰমানে কেনেকুৱা হয়, আমাৰ মিউজিকৰ কথাই ওলায়, উঠি গ'লে মুম্বাইৰ কথা কয়, কিছুমান কথা আলোচনা হয়, টেকনিকলজিৰ কথা আলোচনা হয়, বস্তুবিলাক কেনেকৈ কি কৰে, মিউজিকৰ ওপৰত আলোচনা, এয়াৰ ৰামনৰ ক্ৰিয়েশ্যনৰ ওপৰতো আলোচনা হয়, মানে ড্ৰামছ পেটাৰ্ণবিলাক, ড্ৰামছ যিটো ৰিদম ছেকশ্যনবিলাক কেনেকৈ বদলিছে, বস্তুবিলাক কেনেকৈ হয়, সি অকণমান ৰিদম ছেকশ্যনবিলাক অলপ বেলেগ কৰি পেলাই ক্ৰিয়েট কৰিছে নতুনকৈ। গতিকে তাৰ সি অহাৰ পিছত অলপ ৰিদমবিলাক মানুহৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ গানৰ ৰিদমবিলাক অলপ বেলেগ হ'ল, মানে টনেল হেৰিবিলাক অলপ চেঞ্জ হৈছে বহুত। সেই তেনেকুৱা ধৰণৰ আলোচনা হয়, গান মিউজিক চিউজিক ক্ৰিয়েশ্যন, সি কি গালে আজিৰ দিনটো, আৰু মিউজিকৰ ক্ষেত্ৰতো আমাৰ বহুত কথা বতৰা হয় ধুনীয়া, যিকোনো কথাই বা হেৰিবিলাকত আলোচনা কৰোঁ, নহ'লে ভাল লাগে, কতিবা পজিটিভ হয়। তাৰ কথাবিলাকো খুব পজিটিভ আছিলে মিউজিকৰ।
1: সামাজিক আৰু সাংস্কৃতিক আড্ডা এখন সমাজৰ জীৱন্ত স্পন্দন, ই মানুহৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু সাংস্কৃতিক চেতনাৰ বিকাশ ঘটায়।
3: সমাজৰ সুস্থ বিকাশ, ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু নতুন চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক আড্ডাৰ অৱদান অপৰিসীম। সেয়ে এনে আড্ডাৰ সুস্থ পৰম্পৰা জীয়াই ৰখা আৰু নতুন প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰা আমাৰ সকলোৰে দায়িত্ব।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: podium finish of the games. And that is the end of this news bulletin.
1: মিডিয়ামে ভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নীলাক্ষী দেৱীৰ কণ্ঠত দুটি আধুনিক গীত, শিল্পীৰ কণ্ঠত শ্ৰোতাসকলে শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা সত্যেন শৰ্মাৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে নীলাক্ষী দেৱীৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হেমন্ত গোস্বামীৰ।

নীলাক্ষী দেৱীৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক আছাদ আলী খানৰ বীণাবাদন, ৰাগ বাধান সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আছাদ আলী খানৰ বীণা বাদন শুনিলে। ৰাগ বাৰহান সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব, প্ৰধানমন্ত্ৰী মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়, ভাৰতৰ অনাহত সিঙে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত অসাধু সন্থা অৱলম্বনৰ ঘটনা ৰোধ আৰু ইয়াৰ বাবে দায়ী লোকক কঠোৰ শাস্তি বিহাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সংসদ ভৱন চৌহদত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাই বিধেয়কখনত অনুমোদন জনায়। সূত্ৰৰ পৰা জানিব পৰা মতে সংসদত অহা সপ্তাহত বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইপিনে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে 47গৰাকী বিষয়াক বৰ্খাস্ত কৰিছে। এই বিষয়াসকলৰ বিৰুদ্ধে আইনী আৰু ফৌজদাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰশ্নকাকত ফাদিলৰ বিবাদক লৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পূৰ্ণ সংস্কাৰ সাধন প্ৰক্ৰিয়াৰ অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। শ্ৰীমোদীয়ে কালি আন এটা ভিডিঅ' বাৰ্তাযোগে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈও অব্যাহত থাকিব।
2: थैंक यू फ्रेंड्स, मेरे जो वीडियो पोस्ट किया था उसको जिस प्रकार से आपने रिस्पॉन्ड किया, सकारात्मक सुझाव दिए, थैंक्स टू एवरीबॉडी। ये आपका प्यार बना रहेगा, हमारा नाता और अधिक सक्रियता से जुड़ता रहेगा।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ বিয়লি 4:30 বজাত বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আৰ্থ সামাজিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ আকাংক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ লগতে স্থানীয় লোকৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় সংহতি আৰু সীমান্তৱৰ্তী

প্ৰযুক্তি গাঁওসমূহৰ কৌশলগত গুৰুত্ব বুজি পোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথন কালত প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধন জন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। অসমৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত 30,000 সেনাজোৱানে পদত্যাগ কৰা বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ'টো চৰকাৰে নুই কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এই ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা বনোৱা বুলি জনাইছে। প্ৰতিৰক্ষা মুৰববীগৰাকীয়ে এনে কোনো ধৰণৰ বক্তব্য দিয়া নাছিল বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে প্ৰকাশ কৰিছে। PIBAই নাগৰিকসকলক যিকোনো তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আষাধী একাদশী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ভগৱান বিঠাল আৰু মাতা ৰাখুমায়ে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব বুলি শ্ৰীশ্বাহে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই পবিত্ৰ উৎসৱে জনসাধাৰণৰ জীৱনলৈ মংগল কঢ়িয়াই আনিব আৰু সকলোকে সেৱা, দয়া আৰু সততাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। কেন্দ্ৰীয়

0: কঢ়িয়াই আনিব বুলি শ্ৰীশ্বাহে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই পবিত্ৰ উৎসৱে জনসাধাৰণৰ জীৱনলৈ মংগল কঢ়িয়াই আনিব আৰু সকলোকে সেৱা, দয়া আৰু সততাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত দিয়া তেওঁৰ মন্তব্যক কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি দুৰ্নীতিপৰায়ণভাৱে ভিডিঅ' বনাই ভুল তথ্য বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে তেওঁ ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু আজি পুৱা চাণক্যপুৰী থানাত এজাহাৰ দাখিল কৰিছে। তেওঁ লগতে কয় যে ভুৱা ভিডিঅ' সৃষ্টি আৰু প্ৰচাৰৰ লগত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰা কোনো কাৰ্য সহ্য কৰা নহ'ব। তেওঁ সকলো নাগৰিকক যিকোনো তথ্যৰ ক্ষেত্ৰত চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্কটলেণ্ডৰ গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰতৰ হৈ পদক লাভ কৰা পেৰা এথলীট ঝণ্ডু কুমাৰক অভিনন্দন জনাইছে। ঝণ্ডু কুমাৰে পুৰুষৰ হেভিৱেইট পেৰা ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কুমাৰৰ প্ৰদৰ্শন দৰ্শনীয় বুলি অভিহিত কৰি এই কৃতিত্ব অপৰিসীম শক্তি, দৃঢ়তা আৰু বছৰ বছৰজোৰা নিয়মীয়া প্ৰচেষ্টাৰ প্ৰতিফলন বুলি কয়। বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আজি ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহক 3-1 গ'লত পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি খিতাপৰ সন্মানজনক যুঁজত ইজিপ্তৰ ৰুকয়া ছালেবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আজি ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে কানাডাৰ অণ্টাৰিঅ'ত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইজিপ্তৰ হাবিবা ৰিজক 3-1 গ'লত পৰাস্ত কৰি অনাহতে ছেমিফাইনেলত প্ৰৱেশ কৰে। এই জয়েৰে যুৱ খেলুৱৈগৰাকীয়ে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত একেৰাহে দুবছৰ ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 গ'লত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7-উইকেটত পৰাস্ত কৰে। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল একেটা স্থানত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে দ্ৰুত আদালত গঠনৰ উদ্দেশ্যে এখন খচৰা বিধেয়কত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। ভাৰতৰ অনাহত সিঙে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 3 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মৌ টোকাৰীৰ মাত অনুষ্ঠানত শুনো আহক দুটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীত। শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কণ্ঠ পুলক বেনাৰ্জীৰ।

0: নেকি?
1: নহয়ঔ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে মৌটোকাৰীৰ মাত অনুষ্ঠানত শুনি আছে পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীত। এইবাৰ শুনাবলৈ লোৱা গীতটিৰ শিল্পী মধুস্মিতা ভট্টাচাৰ্য।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে।

0: পাছেটো সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুম পথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে।

0: কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত জন ধন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু অঞ্চলত এতিয়াও বানৰ প্ৰভাৱ অব্যাহত আছে। অসম অলিম্পিক সন্থাৰ উদ্যোগত খাদ্য, বস্ত্ৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী এই বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা আজি এই সাহায্য অভিযানৰ শুভাৰম্ভ কৰে। এনে বিপদৰ সময়ত ঐক্যবদ্ধ প্ৰচেষ্টা আৰু সামূহিক সহযোগিতাৰ জৰিয়তে এই সংকট অতিক্ৰম কৰিব লাগিব। বানপীড়িত পৰিয়ালসমূহৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। আজিৰ সাহায্য অভিযানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় তৰংগ গগৈ আৰু দীপ্লু ৰঞ্জন শৰ্মা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ, পৰিৱেশ কৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজন হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনক আজি কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জিম্মাত লোৱাৰ বাবে অপৰাধ অনুসন্ধান বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আছাম ৰাইফলছত চাকৰি দিয়াৰ নামত অভিযুক্ত হুছেইনে বহু লোকৰ পৰা 10,00,000 টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল, কিন্তু ধন দিয়াৰ পাছতো চাকৰি নোপোৱাত ভুক্তভোগীয়ে অপৰাধ অনুসন্ধান বিভাগত গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে অপৰাধ অনুসন্ধান বিভাগে অভিযুক্ত হুছেইনক গ্ৰেপ্তাৰ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে নীলিমা খাতুনৰ কণ্ঠত দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা কেশৱ মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে নীলিমা খাতুনৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হেম সতীশ দাসৰ।

কেশৱ মহন্ত আৰু সতীশ দাস ৰচিত দুটা আধুনিক গীত শুনিলে নীলিমা খাতুনৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 8 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 25 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: মহাত্মা গান্ধীয়ে কৈছিল, অধ্যক্ষ বা অধ্যাপকে পুথিৰ পাতৰ পৰা তোমাক চৰিত্ৰ দিব নোৱাৰে। চৰিত্ৰ গঠন তোমাৰ নিজৰ আত্মাৰ পৰা, তোমাৰ জীৱনৰ পৰা আৰু তোমাৰ অন্তৰৰ পৰা আহিব লাগিব। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ পাতনিতে মোৰ কথা শিতানত শুনোৱা হওক এটি কথিকা। কথিকাটি লিখি পাঠ কৰিছে জুৰি মহন্ত বাইদেৱে।
1: মোৰ নাম জুৰি মহন্ত। মই নাৰী সবলীকৰণৰ বিষয়ে এক চমু আলোকপাত আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। নাৰী অগ্ৰগামিনী। বৰ্তমান যুগত এগৰাকী নাৰী বিজ্ঞান, সমাজ, অৰ্থনীতি, ৰাজনীতি আদিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে যদিও নাৰীৰ প্ৰতি শোষণৰ কাহিনী যেন এতিয়াও অন্ত পৰা নাই। এনে শোষণৰ বিৰুদ্ধে নিজক মুক্ত কৰি পুৰুষৰ সমানেই আগবঢ়াই নিবৰ বাবেই এচাম প্ৰগতিবাদী নাৰীৰ চিন্তা চৰ্চাৰে সৃষ্টি হৈছিল নাৰীবাদ। এই নাৰীবাদ আছিল পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে গঢ়ি উঠা এক সংগ্ৰাম। ইউৰোপৰ শিল্প বিপ্লৱে প্ৰসাৰ কৰা গণতান্ত্ৰিক ধাৰণা, ফৰাচী বিপ্লৱৰ সাম্য মৈত্ৰী, মুক্তি ধ্বনিৰ যি বীজ পৃথিৱীত ৰোপণ কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিততে গঠন হৈছিল নাৰীবাদী ভাৱধাৰা আৰু নাৰী মুক্তি আন্দোলনসমূহ। এই আন্দোলনসমূহৰ ফলশ্ৰুতিত নাৰীৰ ভোটাধিকাৰ, আইনী অধিকাৰ, সম্পত্তি অধিকাৰ আদি প্ৰাপ্ত হৈছিল। নাৰীসকলৰ বাবে প্ৰতি বছৰে 8 মাৰ্চটো নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিৱস হ'ল নাৰীসকলৰ আৰ্জন, সংগ্ৰাম আৰু সমতাৰ বাবে উৎসৰ্গিত এটা দিন।

বাইদেউসকলে অৰ্ধ আকাশ অনুষ্ঠানত অসমীয়া গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ মুন্মী বৰাৰ কণ্ঠত আন এটি আধুনিক গীত, গীতটিৰ কথা আৰু সুৰ প্ৰশান্ত বৰদলৈৰ।

বাইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানটিত মুনমী বৰা আৰু কুইন দাসৰ কণ্ঠত অসমীয়া আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰত প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

প্রিয় শ্রোতা, ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত জগজিৎ সিঙৰ কণ্ঠত ভজন দি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। এই অধিৱেশনতে খন্তেক পিছতেই বোলছবি গীতৰ অনুষ্ঠান গীতালীত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:44 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰত প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 দিহানাম শুনিবলৈ পাব জুৰি ভূঞা আৰু সংগীসকলৰ কণ্ঠত। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 প্ৰচাৰ কৰা হ'ব আকাশবাণী দিল্লী কেন্দ্ৰত প্ৰচাৰিত ইছ সপ্তাহ সংসদ মে, আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:15 বিশ্ব জলমগ্নতা প্ৰতিৰোধী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 অসমীয়া আধুনিক গীত শুনিবলৈ পাব ৰিদীপ দত্তৰ কণ্ঠত। 9:30 বিয়লৰিয়ং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আৰু নিশা 10:00 শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব 10:30 অনুষ্ঠান পৰিস্থিতি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনো আহক ৱান্টেড বোলছবিৰ এটি গীত, শিল্পী কমল খান আৰু সুনিধি চৌহান।

0: मंदिर जाएं, स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
1: গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ওয়ান্টেড বোলছবিৰ আন এটি গীত। কণ্ঠদান কৰিছে শান আৰু শ্রেয়া ঘোষালে।

গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মে তেৰা হিৰো বোলছবিৰ এটি গীত। কণ্ঠদান কৰিছে বেনী দয়াল আৰু ছাল মালিয়ে।

গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6:44 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: খৰচৰ পইচা দিয়কচোন হেৰি।
1: এয়া ৰেচনৰ 15,000 টকা, পাচলিৰ 2,000 টকা
0: আৰু লাইট বিলৰ
1: এতিয়া 16 টকা কেনেকৈ দিওঁ বাৰু?
0: পাহৰিয়েই গৈছিলোঁ, এতিয়া ছ'লাৰ পেনেল লগালে ন, গতিকে যি 4,000 টকা বাছিল সেইখিনিৰে শ্বপিং কৰা যাওক।
1: পাক্কা পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত, ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ, বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল, আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6, চৰাইদেউত 7 আৰু যোৰহাটত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বান ক্ষতিগ্ৰস্তসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰি কৰিছে। তেওঁ বান ক্ষতিগ্ৰস্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনাবাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰে। তদুপৰি বায়ুসেনাৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। আজি গুৱাহাটীৰ আজাৰাৰ কাঁহিকুচিৰ গোলাপ বৰবৰা SIRDত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 62লৈ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।
3: বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে, আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহায্য যাব পাৰে, আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। এতিয়ালৈকে মৃতকৰ সংখ্যা 62টিলৈকে বৃদ্ধি হৈছে।
2: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি 16খন জিলাৰ ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে বানত ক্ষতিগ্ৰস্ত কৃষি, ঘৰ দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বান পীড়িতসকলৰ পুনৰ্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
4: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যুৰ সাৱটি ল'ব লগা হৈছে, বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ

0: পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আমনিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
1: শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি

0: আছে। যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ পৰিৱেশকৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হস্পিতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক পুনৰ পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে প্ৰস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ তালিকা অতি শীঘ্ৰেই দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হ'ব বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো শৈক্ষিক প্ৰক্ৰিয়া অব্যাহত ৰখাটো অগ্ৰাধিকাৰৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীৰ অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে। 2 কোটি টকালৈকে ঋণৰ ওপৰত 3% সুদ ৰেহাই, 90% পৰ্যন্ত বেংক ঋণ, ক্ৰেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুদামঘৰ, শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্ৰোন, সৌৰশক্তি চালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব। আজি কেইবাগৰাকী কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। কৃষি চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্টআপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক শীঘ্ৰেই কঠীয়া আৰু অন্যান্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে নিজে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত কৃষকসকলৰ ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
2: মাননীয় মুখ্যমন্ত্রী ডাঙরী আমাক ইতিমধ্যে নির্দেশ দিছে। যোৱাকালিও মই আমাৰ বিষয়া কর্মচারী সকলৰ লগত মিটিং কৰিলোঁ। যোৱাকালি ৰাতি মই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 2গৰাকী এগ্ৰিকালচাৰ DO তেওঁলোকৰ লগত আলোচনা কৰিছো। কাৰোবাক আমি কঠিয়া দিম আৰু কাৰোবাক আমি ডাইৰেক্ট ধান সিঁচিব পাৰে। যোনে কঠিয়া ল'ব তেওঁলোকক কঠিয়া দিবলৈকে চেষ্টা কৰিম। অহা 4-5 দিনৰ ভিতৰত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আমাৰ কৃষি বিভাগে তাৰ লোকেল ব্যক্তিসকলৰ লগত লগ লাগি কঠিয়া পেলোৱাৰ ব্যৱস্থা কৰিব। ৰোৱা নহয় আৰু 15 দিনত বা 20 দিনত কঠিয়াখিনি হ'ব। আমাৰ ইমানটো দেখিছো যে ভাদ মাহৰ 15 তাৰিখলৈকে আমি কঠিয়া ৰুব পাৰোঁ। আজি হয়তো শাওন মাহৰ 5 বা 6 তাৰিখ, গতিকে আমাৰ হাতত এই সময়খিনি আছে। গতিকে যাক কঠিয়া লাগে কঠিয়া দিবলৈকে চেষ্টা কৰিম আৰু যাক কঠিয়া নালাগে ডাইৰেক্ট আমি ধান সিঁচিও ধান উৎপাদন কৰিব পাৰোঁ। গতিকে আমি 2টা প্ৰক্ৰিয়াই কৰিম। ইতিমধ্যে সাজু হৈছো। অহা 4 দিনৰ ভিতৰত মই নিজেও এই তিনিখন ডিষ্ট্ৰিক্টলৈ যাম। তাত গৈ নিজে থাকি গোটেই সমস্যাখিনিৰ সমাধান কৰিবলৈকে চেষ্টা কৰিম।
1: উত্তৰ পূব সীমান্ত ৰেলৱে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰখা হৈছে।

0: এই ৰেলপথসমূহেৰে পুনৰ ৰেল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্ৰস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি দিনে নিশাই কাম চলাই থকা হৈছে। শিমলুগুৰি লাকুৱাখণ্ড ৰেলপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বালিৰ বেগ, বাহনৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বোল্ডাৰৰ পৰিবহণৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত 7 শতাধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উজনি অসমত আকস্মিক বান পৰিস্থিতিৰ ফলত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল কৰা ৰেল সেৱা ব্যাহত হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি নামটিয়ালি আৰু শিমলুগুৰি চেলেংহাট অংশৰে ৰেলৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীৰ্ঘ দূৰত্বৰ ৰেল ৰঙিয়া ৰঙাপাৰা ডিব্ৰুগড় পথেৰে চলাচল কৰা হৈছে। কেইবাখনো ৰেলৰ যাত্ৰা ইতিমধ্যে বাতিল কৰা হৈছে। পৰৱৰ্তী বাতৰি শুনক, অৰুণিমা গোস্বামীৰ পৰা।
1: কেন্দ্ৰীয় চৰকাৰে চি জে পিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত চলাই অহা আন্দোলন প্ৰত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে চি জে পিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্ৰী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব আৰু নতুনকৈ কোনো এজাহাৰ দাখিল কৰা নহ'ব বুলি ঘোষণা কৰে। তদুপৰি নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত আত্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক প্ৰচলিত নিয়ম নীতি অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও কয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ উপৰি আন কেতবোৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক সময় ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সোমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিক মুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
2: গোৱালপাৰা জিলাত এটা সবতকৈ মহত্বপূৰ্ণ আৰু ডাঙৰ ৱাটাৰ বডি এইটো হ'ল উৰ্পদ বিল। উৰ্পদ বিলৰ চাৰিওফালে আমাৰ এছ চি কমিউনিটিখিনি বসবাস কৰে আৰু উৰ্পদ বিলত মাছ ধৰে, মাছ তেওঁলোকৰ জীৱিকাও মানে উপাৰ্জন কৰে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে দেখা গৈছে যে উৰ্পদ বিলৰ পানী সোমোৱা ৰাস্তাখিনি সকলোফালে বন্ধ কৰি ৰাখিছে, যাৰ কাৰণে দিনে দিনে উৰ্পদ বিলৰ পানীটো নাইকিয়া হৈ গৈছে আৰু মাছবোৰ নাইকিয়া হৈ গৈছে আৰু মানে সংকুচিত হৈ আছে। সেইকাৰণে মানে আমি দেখিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি কথা পাতিলোঁ, চাৰ্কল অফিচাৰ আমি গোটেইখিনিবিলাক আমি ডিছকাছ কৰিলোঁ, দেখিলোঁ যে ইয়াতে 2-3টামান আমাৰ যি নদী আছে এই নদীৰ মানে আউটলেটবিলাক আমি খুলি দিব লাগিব, চলে উৰ্পদ বিলত পানী সোমাব লাগিব। পানীখিনি যেতিয়া উৰ্পদ বিলত সোমায় সেই সোমোৱাৰ ৰাস্তাটো এতিয়া বান এটা বনাই দিছে, বানৰ লগত ওপৰত পেভাচ ব্লক বনাইছে, ধুনীয়া হৈছে, এইটো ভাল কথা হ'ব লাগে, সেইটো হ'ব লাগে। কিন্তু লগতে আমি উৰ্পদ বিলত পানী সোমোৱা ৰাস্তাটো আমি খোলা ৰাখিব লাগে।
1: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 5টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে বাতৰি যুগুতৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 48 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰে ভাৰত আৰু জিম্বাবুৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়

0: विभाग ने आज गुजरात में मूसलाधार वर्षा का रेड अलर्ट जारी किया है। कोंकण, गोवा, मध्य महाराष्ट्र, उड़ीसा और राजस्थान में भी इसी तरह की स्थिति रहने की संभावना है। इसके साथ ही समाचार बुलेटिन समाप्त हुआ।
1: दिस इज आकाशवाणी, द न्यूज रेड बाय साइरा मुज्तबा। The CJP has withdrawn its agitation after the government agreed to its demands. Union Ministers JP Nadda and Dr. Jitendra Singh today held the third round of discussion with the CJP delegation, focusing on its demands for reforms in the examination system and measures to prevent paper leaks. Later, in a joint press conference with the CJP delegation in New Delhi, Mr. Nadda said that during the meeting, the government agreed to the demands of CJP that no action should be taken against the protesters and no FIRs should be filed against them.
2: सबसे पहली बात तो ये है कि कोई भी एक्शन FIR न हो और अगर है तो वो विड्रॉ हो और उसको विड्रॉ करने की बात कोई भी एक्शन नहीं होगा। इस बात को सरकार ने स्वीकारा है जो प्रोटेस्टर्स के साथ प्रोटेस्ट के दौरान हुआ है। उसी तरीके से फ्यूचर में भी जो ऑर्गेनाइजर्स हैं और प्रोटेस्टर्स हैं उनका इस एक्टिविटी के लिए कोई भी उन पर आगे केस नहीं होगा, इस बात को हम लोगों ने माना है।
1: CJP's chief spokesperson Saurabh Das announced to withdraw the agitation in good faith, expressing hope that the agreed-upon terms will be executed within the agreed-upon timelines. Earlier today, Union Education Minister Dharmendra Pradhan resigned and tendered his resignation to Prime Minister Narendra Modi. In a social media post, Mr. Pradhan said he was pained by the prevailing situation during the past 10 days following students' protests. He said it was not a matter of prestige for him. He said he had taken into account the situation at Jantar Mantar in New Delhi as well as the situation across the country. Mr. Pradhan said that service to the nation is the highest priority of his life and he will remain forever dedicated to it. All stations of the Delhi Metro network are now open for passenger services. Earlier, Delhi Metro Rail Corporation had closed 18 metro stations due to security reasons. The stations included Lok Kalyan Marg, Rajiv Chowk, Patel Chowk, Ramkrishna Ashram Marg, Barakhamba Road, Supreme Court, Seva Tirth, Janpath, Mandi House, Central Secretariat, ITO, Delhi Gate, Indraprastha, Khan Market, Jor Bagh, Shivaji Stadium, Jhandewala and New Delhi. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashvani tomorrow at 11 a.m. It will be the 136th episode of the monthly radio program. The program will be broadcast across the entire Akashvani and Doordarshan network, the AIR News website and the News on AIR mobile app. President Draupadi Murmu has concluded her state visit to Romania and departed for New Delhi this afternoon. Romania was the final leg of the president's three-nation state visit, which also included Moldova and North Macedonia. In Romania, the president held wide-ranging discussions with her Romanian counterpart, President Nico Jordan, aimed at strengthening bilateral cooperation across trade, investment, defense, digital technology, education, renewable energy and culture. President Draupadi Murmu has expressed grief over the loss of lives and devastation caused by the floods in Assam. Sharing condolences to the bereaved families, the president, in a social media post, prayed for the safety of all those affected by this calamity and for the well-being of all personnel involved in rescue, relief and rehabilitation efforts. President Murmu assured that the nation stands in solidarity with the people of Assam. The ancient Buddhist site of Sarnath has been inscribed on the UNESCO World Heritage List. Culture and Tourism Minister Gajendra Singh Shekhawat has called it a defining moment for India's cultural heritage. In a social media post, Mr. Shekhawat said that Sarnath is a timeless beacon of peace, wisdom and compassion. The Directorate of Revenue Intelligence, DRI, has intensified crackdown on gold smuggling syndicates, resulting in the seizure of over 27 kilograms of foreign origin smuggled gold and the arrest of 12 persons. The Ministry of Finance said that the DRI officers carried out a series of intelligence-driven operations across the country during the week. In men's cricket, India have set a target of 220 runs for host Zimbabwe in the second T20 International of the three-match series in Harare. In reply, Zimbabwe were 59 for 4 in 7.3 overs when reports last came in. Earlier, after being invited to bat first, India posted 219 for 5 and stipulated 20 overs. And that is the end of this news bulletin.
3: বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰে মূল দাবীসমূহ মানি লোৱাৰ পাছতে চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। ইউনেস্কোয়ে বৌদ্ধ তীৰ্থস্থান সাৰনাথক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অন্যতম গুৰুত্বপূৰ্ণ কাৰকৰূপে অভিহিত কৰিছে। ৰোমানিয়া ভ্ৰমণৰ অন্তিম দিনা বুখাৰেষ্টত ভাৰতীয় সম্প্ৰদায়ে আয়োজন কৰা এটা অভ্যৰ্থনা অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰি কয় যে বিদেশত বসবাস কৰা ভাৰতীয় লোকসকলে মাতৃভূমিৰ সৈতে গভীৰভাৱে সম্পৃক্ত অনুভৱ কৰে আৰু তেওঁলোকৰ নিষ্ঠা তথা সফলতাৰ জৰিয়তে প্ৰতিজন ভাৰতীয়ক গৰ্বিত অনুভৱ কৰায়। ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ দান আৰু আন নেতাসকলৰ সৈতে মত বিনিময়ত দুই দেশৰ মাজত থকা দ্বিপাক্ষিক বান্ধোনক নতুন উচ্চতালৈ লৈ যোৱাৰ দিশত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ভাৰত আৰু ৰোমানিয়াৰ মাজত থকা সহযোগিতাই বাণিজ্য, প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, শিক্ষা, গৱেষণা, স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰ লাভ কৰিছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
4: पिछले दो दिनों की अपनी यात्रा के दौरान मैंने भारत के प्रति रोमानिया की आत्मीयता और सद्भावना को मैं प्रत्यक्ष अनुभव किया। आज हमारे दोनों देशों के बीच सहयोग पहले से कहीं अधिक व्यापक और गतिशील है। हमारी सरकारें सस्टेनेबल डेवलपमेंट, क्लाइमेट चेंज से निपटने के प्रयासों, आतंकवाद के विरुद्ध सहयोग तथा रूल्स बेस्ड शांतिपूर्ण अंतर्राष्ट्रीय व्यवस्था को बढ़ावा देने जैसे विश्व मुद्दों पर मिलकर कार्य कर रहे हैं।
3: ইতিপূৰ্বে কাৰ্যকৰী হৈ উঠা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এই চুক্তিৰ সঠিক ৰূপায়ণে ৰোমানিয়াৰ লগতে আন ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ নতুন নতুন বাট মুকলি কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰোমানিয়াৰ লগতে মলডোভা আৰু উত্তৰ মেডিয়নিয়াৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি শ্ৰীমতী মুৰ্মু আজি নতুন দিল্লীলৈ বুলি উভতিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পাছত সামাজিক মাধ্যমত এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে দেশজুৰি বিশেষকৈ নতুন দিল্লীৰ জন্তৰ মন্তৰত অব্যাহত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোৱা 10 দিনৰ ঘটনাৱলীয়ে তেওঁক ব্যথিত কৰিছে। সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ আইনী জটিলতাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা বুলি শ্ৰীপ্ৰধানে প্ৰকাশ কৰে। দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই যোৱাটোৱেই তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু তেওঁ আজীৱন ইয়াৰ প্ৰতি সমৰ্পিত হৈ ৰব বুলি তেওঁ লগতে কয়।

0: উল্লেখযোগ্য যে নেট পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক কাল নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে মূল দাবীসমূহ মানি লোৱাৰ পাছতে চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে তৃতীয়লানি আলোচনাত মিলিত হয়। এই বৈঠকত দেশৰ পৰীক্ষা ব্যৱস্থাত যথোচিত সংস্কাৰ সাধন আৰু প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ পাছত চিজেপিৰ প্ৰতিনিধিবৰ্গৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা এখন সংবাদমেলত শ্ৰীনাড্ডাই কয় যে আজিৰ বৈঠকত প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰা আৰু কোনো এজাহাৰ দাখিল নকৰাৰ চিজেপিৰ দুয়োটা দাবী চৰকাৰে মানি লৈছে।
1: वो एफआईआर की कॉपी भी इनको हम देंगे और उसको विथड्रॉ करने की बात कोई भी एक्शन नहीं होगा जो प्रोटेस्टर्स के साथ प्रोटेस्ट के दौरान हुआ है जो ऑर्गेनाइजर्स है और प्रोटेस्टर्स है उनका इस केस इस एक्टिविटी के लिए कोई भी उन पर आगे केस नहीं होगा इस बात को हम लोगों ने माना है कंपनसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम।
0: সৌৰভ দাসে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি মানি লোৱা দাবীসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত ছিংগাপুৰৰ সমপদস্থ আইনী মন্ত্ৰী এডৱিন টং এছিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমেঘৱালে জনায় যে বৈঠকখনত ভাৰত ছিংগাপুৰৰ মাজৰ আইনগত সহযোগিতা অধিক শক্তিশালী কৰা বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাক অধিক উন্নত কৰা আৰু প্ৰতিষ্ঠানগত তথা ন্যায়িক সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আলোচনা কৰা হয়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বব্যাপী আইনী অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ সমান্তৰালকৈ পৰিৱৰ্তনশীল আইনী সংস্কাৰ অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ বিয়লি 4:30 বজাত বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাচীন বৌদ্ধ তীৰ্থস্থান সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই পদক্ষেপক ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত শেখাৱতে কয় যে সাৰনাথ শান্তি, প্ৰজ্ঞা আৰু কৰুণাৰ এক চিৰন্তন প্ৰতীক। তেওঁ কয় যে এই স্থানে মানৱ জাতিৰ কল্যাণত ভাৰতীয় সভ্যতাই আগবঢ়োৱা গভীৰ আধ্যামিক আৰু দাৰ্শনিক অৱদানক প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত সাৰনাথৰ অন্তৰ্ভুক্তিয়ে ধাৰণা আৰু জ্ঞানৰ এক চিৰস্থায়ী উৎস হিচাপে ভাৰতৰ ভূমিকাক পুনৰ দৃঢ় কৰি তুলিছে, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম বিশ্ববাসীক অনুপ্ৰাণিত কৰিব। উত্তৰ প্ৰদেশৰ সাৰনাথক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে। সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে সাৰনাথৰ সৈতে ভগৱান বুদ্ধৰ ঘনিষ্ঠ সম্পৰ্ক আছে। বুদ্ধৰ প্ৰজ্ঞা, কৰুণা আৰু সম্প্ৰীতিৰ চিৰন্তন বাণীয়ে সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰি আহিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 5টা উইকেট হেৰুৱাই 119 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা অংশীদাৰিত্বৰ ক্ষেত্ৰত তাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক অতি গুৰুত্ব

0: শুনক শুনক শুনক রাইজ সকল, কেওয়াইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে কেওয়াইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকলে দিহানাম শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আহকচোন আন এটা দিহানাম শুনক।

শ্ৰোতাই ইমানপুৰে স্বৰাগিনী দিহানাম দলৰ দিহানাম কেইটি শুনিলে। অংশগ্ৰহণ কৰিলে প্ৰিয়ংকা বৰ্মন, সান্তনা বৰুৱা, অভিলাষা কাশ্যপ, জিলিমণি ডেকা, কংকনা বৰুৱা, মৰমী শইকীয়া কলিতা, মামণি বৰুৱা, বিউটি দেৱী। নাগাৰাত সংগত কৰিলে জয়ন্ত শইকীয়াই আৰু তালত ৰংকু বৰাই। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

আকাশবাণী তেজপুৰ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰৱাহৰ কিয়নাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শনিবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ আজি 8 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 25 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 206 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ আৰু 159 দিন বাকী আছে। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমে শুনোৱা হওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1875 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল বিখ্যাত ইংৰাজী চিকাৰী, লেখক আৰু প্ৰকৃতিবিদ জিম কৰবেটৰ। জিম কৰবেট আছিল এগৰাকী দক্ষ বাঘ চিকাৰী। কৰবেটৰ উপৰিপুৰুষসকল আছিল ইংৰাজ। 1875 চনত উত্তৰ প্ৰদেশৰ কামায়ুন, বৰ্তমানৰ উত্তৰাঞ্চল জিলাৰ কালাধুংগী, নাইনিতালৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰৈত এখন ঠাইত তেওঁৰ জন্ম হৈছিল। তেওঁ দুঃসাহসিক চিকাৰ কাহিনী বৰ্ণনা অতি জীৱন্ত। সেইবোৰ হ'ল মেন ইটাৰ্ছ অফ কুমায়ু, টেম্পল টাইগাৰ, মেন ইটিং লিওপাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ, জাংগল ঘৰ ইত্যাদি। এইবোৰৰ উপৰিও তেওঁ মনোৰম বৰ্ণনাৰে ৰচনা কৰিছিল মাই ইণ্ডিয়া নামৰ গ্ৰন্থখন। জীৱনৰ শেষছোৱাত তেওঁ আফ্ৰিকাত কেনিয়াত কটাইছিল আৰু তাতেই 1955 চনত তেখেতৰ মৃত্যু হৈছিল। প্ৰসিদ্ধ চিকাৰী জিম কৰবেটে 1500 মানুহৰ মৃত্যুৰ কাৰণে দায়ী 12টা দুৰ্দান্ত নৰসাধক বাঘ বধ কৰিছিল। জিম কৰবেটৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ভাৰত চৰকাৰে 1857 চনত উত্তৰ প্ৰদেশত বৰ্তমান উত্তৰাঞ্চলত ৰামগংগা তথা হেইলি ৰাষ্ট্ৰীয় উদ্যানক কৰবেট ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামাকৰণ কৰিছিল। ১৯২০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ব্ৰিটিছ ৰসায়নবিদ জেলিং ফ্ৰেংকলিনৰ। 1987 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথম টেষ্টি শিশু লুইছ জয় ব্ৰাউনৰ জন্ম হৈছিল। 1836 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ব্ৰিটিছ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ কলাজিৰৰ। ১৮৩৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ মৃত্যু হৈছিল। 1895 খ্ৰীষ্টাব্দত মেৰী কুৰী আৰু পিয়েৰ কুৰীৰ বিবাহ সম্পন্ন হৈছিল। 1963 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই ব্ৰিটেইনৰ লগতে আমেৰিকা আৰু ছোভিয়েট যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণৰ চুক্তি স্বাক্ষৰিত হৈছিল। 1992 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই বাৰ্চিলোনাত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ 7 আগষ্টলৈকে চলিছিল। আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো আহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি অৰ্থাৎ 25 জুলাই তাৰিখ দিনটোত ভাৰতৰ কেইবাগৰাকীও ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ উল্লেখযোগ্য দিন। কেইগৰাকীমান ৰাষ্ট্ৰ

ৰাষ্ট্ৰপতিৰ কাৰ্যকাল আৰম্ভ আৰু সামৰণি হৈছিল আজি তাৰিখতে। তেওঁলোক হ'ল নীলম সঞ্জীৱ ৰেড্ডি, তেওঁ 1977 চনৰ আজিৰ দিনতেই কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1982 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই তেখেতৰ কাৰ্যভাৰ শেষ হৈছিল। জাইল সিং, তেওঁ 1982 চনৰ আজিৰ দিনতেই কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1987 চনৰ আজিৰ তাৰিখতেই কাৰ্যভাৰ অন্ত পৰিছিল। ৰামস্বামী ভেংকটৰমন, তেওঁ 1987 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কাৰ্যনিৰ্বাহ কৰিছিল আৰু কাৰ্যকাল শেষ হৈছিল 1992 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। কে আৰ নাৰায়ণন, তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে 1997 চনৰ আজিৰ দিনটোতেই কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই তেওঁৰ কাৰ্যকাল অন্ত পৰিছিল। এ পি জে আব্দুল কালাম, তেওঁৰ 2002 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰিছিল আৰু 2007 চনৰ আজিৰ দিনটোতেই তেখেতৰ কাৰ্যকালৰ অন্ত পৰিছিল। প্ৰতিভাদেৱী সিং পাটিল, তেওঁ 2007 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কাৰ্যভাৰ গ্ৰহণ কৰি 2012 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কাৰ্যকাল শেষ হৈছিল। প্ৰণৱ মুখাৰ্জী, তেখেতে 2012 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কাৰ্যভাৰ গ্ৰহণ কৰি 2017 চনৰ আজিৰ তাৰিখতেই কাৰ্যভাৰৰ অন্ত পৰিছিল। ৰামনাথ কোবিন্দ, তেওঁ 2017 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই কাৰ্যভাৰ গ্ৰহণ কৰি 2022 চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ শেষ কৰিছিল। দ্ৰৌপদী মুৰ্মু, 2022 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই তেখেতে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে।

আজিৰ দিনটো অনুষ্ঠানত এইবাৰ শুনো আহক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1991 খ্ৰীষ্টাব্দৰ আজিৰ দিনতেই চলচ্চিত্ৰ প্ৰযোজক নীপ বৰুৱাৰ মৃত্যু হৈছিল। তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। অসমৰ চলচ্চিত্ৰসমূহৰ ব্যৱসায়িক দিশৰ উত্তৰণ তেওঁৰ পৰাই আৰম্ভ হৈছিল। তেওঁ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক পৰিচালক আছিল। তেওঁ কমেও 15খনমান অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ কৰাৰ উপৰিও তেখেতে কিছুমান অভিনয় আৰু সংগীত ফুটবলৰ প্ৰতিও তেওঁৰ সদায় আগ্ৰহ দেখা গৈছিল। কাৰ্টুনিষ্ট হিচাপেও দ্য আছাম ট্ৰিবিউন কাকতৰ বহু ছবি তেখেতে অংকন কৰিছিল।

নিপুৰুৱাৰ কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দনাথ বৰুৱা গড়কাপ্তা নিৰ্বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল তেওঁৰ দেউতাক। তেখেতে একে জিলাৰ পৰাই কৰৰা গাঁৱৰ জনপ্ৰভাক বিয়া কৰাইছিল আৰু চন্দ্ৰনাথ বৰুৱাৰ ওৰশত জনপ্ৰভাৰ গৰ্ভত নিপুৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে 9 পুত্ৰ সন্তান আৰু 4 কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল কমে ব্ৰজেন বৰুৱা, দীপন বৰুৱা, দৈতন বৰুৱা, দ্বিজন বৰুৱা আৰু নিপ বৰুৱা, গিৰিণ বৰুৱা আৰু ৰমেন বৰুৱা আৰু নীৰেণ বৰুৱা আৰু লগতে দীপেন বৰুৱা। কন্যা সন্তান কেইজনী আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা, বিভা বৰুৱা নভিজ। এই আটাইকেইজন বাই ভনীৰ পিছলৈ কম বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰ জগতলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। নিপ বৰুৱাৰ কথাছবি স্মৃতিস্পৰশ চলচ্চিত্ৰৰ দ্বাৰা তেওঁ 1956 স্মৃতিৰ পৰশ, 1957 মাক আৰু মৰম, ৰঙা পুলিচকে আদি কৰি কেইবাখনো চিনেমাৰ তেওঁ পৰিচালনা কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। ঘণ্টিক পিছতে 8 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত ইচ সপ্তাহ সংসদ মে শীৰ্ষক অনুষ্ঠানটি ৰিলে কৰি শুনোৱা হ'ব।

0: Bhushan. The first week of the monsoon session of Parliament resulted in a near washout, primarily over the neat paper leak issue. Virtually no business could be transacted in both the Houses of Parliament on all five.
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ বিশ্ব জলমগ্নতা প্ৰতিৰোধী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি বিশ্ব জলমগ্নতা প্ৰতিৰোধ দিৱস। এই দিৱস বিশ্বজুৰি পালন কৰা হয় জলমগ্নতাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰা, জল সুৰক্ষাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু সকলোকে একেলগে এই প্ৰতিৰোধমূলক প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে এই বিষয়টো অতি তাৎপৰ্যপূৰ্ণ। বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ প্ৰভাৱে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। এনে পৰিস্থিতিত জলমগ্নতাৰ বিপদৰ পৰা কেনেদৰে সুৰক্ষিত থাকিব পাৰি, বানপানীৰ সময়ত আৰু বানপানীৰ পিছত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, লগতে দুৰ্যোগ ব্যৱস্থাপনাত চৰকাৰী সংস্থাসমূহৰ ভূমিকা কি, এই সকলো বিষয়ৰ ওপৰত আজি আমি বিশদভাৱে আলোচনা কৰিম। এই গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ DDMAৰ তথ্য সহায়ক শ্ৰী দীপাংকৰ বৰদলৈ। ছাৰ, আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ।
3: নমস্কাৰ
2: ছাৰ। পোনপ্ৰথমে আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ বিশ্ব জলমগ্নতা প্ৰতিৰোধ দিৱস কিয় পালন কৰা হয় আৰু অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে এই দিৱসৰ প্ৰাসংগিকতা কিমান?
3: হয়, নমস্কাৰ। সকলো শ্ৰোতাকে মোৰ ফালৰ পৰা নমস্কাৰ প্ৰদান কৰিছোঁ। আচলতে বিশ্ব জলমগ্নতা দিৱস, এই দিৱস ইউনাইটেড নেশ্যনে 2021ৰ 25 জুলাই অফিচিয়েল ডে হিচাপে এই দিৱসটো পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। ইয়াৰ কাৰণ হৈছিলে যে প্ৰতি বছৰে জলমগ্নতাত ভাৰতবৰ্ষৰ লগতে অন্যান্য দেশবোৰতো বহু পৰিমাণৰ মানৱ জীৱন ক্ষতিগ্ৰস্ত হয়। এক তথ্য অনুসৰি 2,36,000 লোক প্ৰতি বছৰে জলমগ্নতাত মৃত্যুবৰণ কৰে আৰু ইয়াৰ বেছি সংখ্যকেই হৈছে 5-14 বছৰৰ ভিতৰত। সেইকাৰণেই এই জলমগ্নতা দিৱস পালন কৰি যাতে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা কৰিব পৰা যায় তাৰ কাৰণে এই দিৱসৰ প্ৰাসংগিকতা নিশ্চয় আছে। আচলতে বানৰ পৰা জীৱন, ঘৰ, বাৰী আৰু খেতিৰ ক্ষতি কমাবৰ বাবে জনচেতনা বঢ়াবলৈ এই দিৱস আচলতে পালন কৰা হয়। ই কিয় পালন কৰা বুলি ক'লে আমি এই কথাটো ক'ব পাৰোঁ। আৰু দেখা যায় অসমৰ দৰে এখন বানপ্ৰবল ৰাজ্যত এই দিৱসৰ প্ৰাসংগিকতা সঁচাই আছে। অসমত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ যি বান আহে, উপনৈসমূহৰ জৰিয়তে বানৰ জৰিয়তে সেই এম্বেগমেণ্ট বা আৰু আৰ্লি ৱাৰ্নিং ছিষ্টেম যাতে ঠিক থাকে আৰু ঠিককৈ যাতে পৰিচালনা কৰাটো আমাৰ কাৰণে অতি দৰকাৰ। এই দিৱসে আমাক মন কৰাই দিয়ে যে প্ৰস্তুতি ৰক্ষা আৰু প্ৰকৃতি সুৰক্ষা, আমাৰ ৰক্ষা আৰু প্ৰস্তুতিয়েই আচল কথা। আচলতে মেইন কথা আমি ক'বলৈ গ'লে প্ৰস্তুতি থকাই সৰ্বশ্ৰেষ্ঠ সুৰক্ষা, আমি এই কথাটো চমুকৈ আমি ক'ব পাৰোঁ।
2: হয়, এই বৰ্ষৰ বিশ্ব জলমগ্নতা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে ইউনাইট টু টাৰ্ণ দ্য টাইড। এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে?
3: হয়, প্ৰতি বছৰে ইউনাইটেড নেশ্যনে জলমগ্নতা প্ৰতিৰোধ দিৱসত মানে থিমবোৰ বেলেগ বেলেগ থাকে। এই 26 চনৰ বৰ্ষটোত ইউনাইটেড টু টাৰ্ণ দ্য টাইড এই বাৰ্তা বহন বা এই মূল মন্ত্ৰৰ দ্বাৰা তেওঁলোকে এটা থিম কৰিছে। এই থিমটো হৈছে যে সোঁত ঘূৰাবলৈ একগোট হওক। তাৰমানে আমি চলি থকা এটা যিটো সোঁত বা চলি থকা এটা প্ৰবাহ, আমি তাক যাতে ঘূৰাব পাৰোঁ আৰু তাৰ কাৰণে আমি একগোট হোৱাটো আমাৰ জৰুৰী। তো ইউনাইট শব্দটোৱে একগোট হওক বুজাইছে, একেলগ হওক বুজাইছে বা আৰু ঐক্যবদ্ধতাক বুজাইছে। টাৰ্ণ টু টাইড শব্দটোৱে সোঁত ঘূৰাই দিয়া অৱস্থা বা অৱস্থাৰ সলনিকৰণ বুজাইছে। গতিকে দেখা যায় আমি যিকোনো বেয়া অৱস্থা ভাল কৰিবলৈ ইয়াক ব্যৱহাৰ কৰোঁ। বানৰ সময়ত আমি বানপানী ৰোধ কৰিবলৈ আমি সকলো একগোট হ'ব লাগে। কিয়? আমি একগোট হ'লে আমি অকলে নোৱাৰা কাম এটা আমি সকলোৱে কৰিব পাৰোঁ। লগতে পৰিৱেশ ৰক্ষা কৰিবলৈ আমি প্ৰদূষণ ৰোধ কৰিবলৈ একগোট হ'ব লাগে। আৰু সহজকৈ আমি যদি আমি ক'ব যাওঁ যে অকলে নকৰি যিকোনো বেয়া পৰিস্থিতি যদি আমি একগোট হৈ কৰিব পাৰোঁ, সি নিশ্চয় সোনকালে ভাল হৈ আহে। গতিকে এই যিটো বাৰ্তা আমাৰ এইবাৰৰ থিমটো ইউনাইট টু টাৰ্ণ দ্য টাইড, আমি একেলগে আমি কাম কৰি আগুৱাই যোৱাটো বা একেলগে আমি কাম কৰি আমি সোঁতৰ ঘূৰাই দিব পৰা অৱস্থিতা সলনিকৰণৰ কৰাই আমাৰ হৈছে মূল লক্ষ্য বা উদ্দেশ্য।
2: হয়, বৰ্তমান অসমৰ বানপানীৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক। এইবাৰৰ বানপানীৰ মূল কাৰণসমূহ আপুনি কি বুলি ভাবে?
3: আচলতে বানপানী অসমৰ দৰে এখন বানপ্ৰৱণ ৰাজ্য

0: ৰাজ্যৰ মূল আচলতে আমাৰ সমস্যা। আমি যদি বিশ্লেষণ কৰি চাওঁ, আচলতে বান আমাৰ যিহেতু আমি ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ মাজৰে প্ৰবাহিত হৈছে, গতিকে আমি ব্ৰহ্মপুত্ৰ নদীৰ কাষত যিহেতু আমি বসবাস কৰোঁ আৰু যিহেতু আমাৰ চাৰিওফালে পাহাৰে আমি আবৃত, অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা এনেধৰণৰ আমাৰ অসমখন গোটেই পাহাৰীয়া সমতলত আমি আছোঁ, পাহাৰৰ বেষ্টনীৰ মাজত, গতিকে আমি বানপ্ৰৱণ এখন ৰাজ্য। আৰু ইয়াত আমি দেখিছোঁ যে বহুখিনি আমাৰ ইতিমধ্যে ডাঙৰ ডাঙৰ ডেম কিছুমান আমাৰ বনাইছে, অৰুণাচলতে হওক বা নাগালেণ্ড য'তে হওক, কিছুমান জেগাত এই ডেমবোৰ বনাইছে। ই এক কাৰণ হ'ব পাৰে আমাৰ বানপানীৰ সময়, যিটো আমি মাজে মাজে আমাৰ ডেমৰ পানীবোৰ বেছি হৈ যায়, গতিকে তাত খুলি দিয়াৰ লগে লগে আমাৰ কিছু অলপ অৰাজকতাৰ সৃষ্টি হয়। আমাৰ ৱাৰ্নিং ছিষ্টেম আছে যদিও, ধৰক একেলগে বহু পানী আহিলে নিশ্চয় আমাৰ অসুবিধা হয়, কাৰণ আমাৰ নদীবোৰ কিছু হ'লেও আমাৰ তাৰ যি সমতল পৃষ্ঠ সেইটো ওপৰলৈ উঠি আছে, কাৰণ পাহাৰীয়া যেতিয়া আপোনাৰ পাহাৰত যেতিয়া পানী হয়, বৰষুণ হয়, সেই পাহাৰৰ পৰা যেতিয়া মাটি পানী একেলগে আহে তেতিয়া নিশ্চয় নদীবোৰ বাম হ'বই, সেইটো আপোনাৰ বছৰ বছৰ জোৰা ছিষ্টেম। গতিকে আমি এইধৰণে ক'ব পাৰোঁ যে আমাৰ এই ডেমৰ কিছু পানী এৰি দিয়াৰ পাছতো আমাৰ বানপানী হয়। বা এতিয়া নতুন এটা আমি চকুত পৰিছে যে ক্লাউড ব্ৰাষ্ট, ক্লাউড ব্ৰাষ্টটো আমাৰ সঘনে হৈ থকা এটা আমাৰ মানে দুৰ্যোগতে ক'ব লাগিব, কাৰণ ক্লাউড ব্ৰাষ্টৰ ফলতো বহুত ডাঙৰ বানপানী হৈছে আমাৰ। আৰু যিহেতু আমাৰ এতিয়া বৰ্তমান চৰাইদেউ, শিৱসাগৰ এই জিলা কেইখন আমাৰ জলমগ্নতা এতিয়াও হৈ আছে, গতিকে আমি ক্লাউড ব্ৰাষ্টৰ ফলত আমাৰ যিখিনি বানপানী হৈছে সঁচাকৈ আমি মানে বৰ দুৰ্ভাগ্যজনক, কাৰণ আমাৰ ক্লাউড ব্ৰাষ্টো এটা মানে নতুন ধৰণে আমাৰ ডিজাষ্টাৰ এটা সৃষ্টি কৰিছে। গতিকে আমি কিছু বিপদাপন্ন হৈ পৰিছোঁ হয়, কিন্তু সজাগ আৰু সচেতনতা বৃদ্ধি কৰিব পাৰিলেহে আমি সুৰক্ষিত হ'ম বুলি আমাৰ বিশ্বাস। গতিকে আমি সজাগ আৰু সুৰক্ষাটো আমাৰ সুৰক্ষা আমাক লাগিব আৰু আমি সচেতন হোৱাটো আমাৰ প্ৰয়োজন আছে।
1: হয়, আগতীয়া সতৰ্কবাণী ব্যৱস্থা অৰ্থাৎ আৰ্লি ৱাৰ্নিং ছিষ্টেম, IMD, চেণ্ট্ৰেল ৱাটাৰ কমিছন আৰু ASDMৰ তথ্য কেনেদৰে জনসাধাৰণৰ মাজলৈ আপোনালোকে প্ৰেৰণ কৰে?
0: হয়, আমাৰ IMDT, চেণ্ট্ৰেল ৱাটাৰ কমিছন, CWC, ASDMA, আমাৰ যিবোৰ আৰ্লি ৱাৰ্নিং ছিষ্টেম হয়, ধৰক এতিয়া ফ্লাড আহিব বা পানী ক'ৰবাত পানী বাঢ়িছে, ধৰক ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে বা জীয়াভৰলীৰ পানী বাঢ়িছে বা আমাৰ লাইটেনিং হ'ব, তেনে আমাৰ গোটেই এক্টিভেশ্যনটো আমাৰ মানে আৰ্লি ৱাৰ্ণিংটো আহি যায়। আমাৰ ইমেইল আছে, আমাৰ DDMAৰ ইমেইল আছে বা হোৱাটছএপ নাম্বাৰ আছে, আমাৰ তাত আমাৰ আজদামাৰ পৰা হওক, ৱাটাৰ চেণ্ট্ৰেল ৱাটাৰ কমিছনৰ পৰা হওক, আমাৰ লগে লগে এই আপোনাৰ তালৈ আমাৰ মেইল যোগে আমাৰ ইনফৰ্মেশ্যনটো আহে আৰু আমি এই মেইলবোৰ যিবোৰ মেইল আমালৈ আহে আমি চাৰ্কুল অফিচলৈ আমি এই মেইলবোৰ তালৈ মানে আপুনি দি দিওঁ আৰু চাৰ্কুল অফিচাৰ এইবোৰ চাৰ্কুলেশ্যন কৰে। চাৰ্কুল অফিচাৰ বা আমাৰ ফিল্ড অফিচাৰ একোজন আমাৰ চাৰ্কুলত আছে, গতিকে ফিল্ড অফিচাৰসকলে আমাৰ এই যি আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ যি এই মেছেজবোৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰাত আপোনাৰ সুবিধা হয়। লগতে আজিকালি হোৱাটছএপ নাম্বাৰ যোগেৰেও লাইটেনিঙৰ ক্ষেত্ৰত আজদামৰ পৰা বা CWCৰ পৰা IMDTৰ পৰা কিছুমান মেছেজ আহে, সকলোৰ মোবাইলতে অহা মই দেখিছোঁ, মোৰ মোবাইলতো আহে, গতিকে সকলোৰ মোবাইলতে এইবোৰ মেছেজ আহে আৰু আমি কমপ্লিট এই লাইটেনিঙৰ ক্ষেত্ৰতে হওক বা আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ এই ৱাৰ্নিংবোৰ আমি পাই থাকোঁ। গতিকে আমাৰ এই মেছেজবোৰ আমি আমাৰ পৰা DDMAৰ পৰা আজদামৰ পৰা DDMAলৈ আহে, DDMAৰ পৰা আমাৰ চাৰ্কুল লেভেলত যায়, চাৰ্কুল লেভেলৰ পৰা আমাৰ পঞ্চায়ত লেভেল বা আমাৰ তেনেধৰণৰ আমাৰ ডিষ্ট্ৰিবিউশ্যন যিহেতু আমাৰ গাঁওবুঢ়াসকল আছে, গতিকে চাৰ্কুল অফিচৰ পৰা কোনোবা গাঁৱত যদি কেনেকুৱা অসুবিধা হয় আমাৰ গাঁওবুঢ়াসকললৈকো মেছেজটো যায়। গতিকে আমাৰ এটা ধুনীয়া এটা আমাৰ ছিষ্টেম আছে যি ছিষ্টেমত আমাৰ এই মেছেজবোৰ গৈ থাকে।
1: বানপানীৰ আগজাননী লাভ কৰিলে পৰিয়ালসমূহে কি কি প্ৰস্তুতি লোৱা উচিত? এটি আদৰ্শ এমাৰ্জেঞ্চি কিটত কি কি সামগ্ৰী থাকিব লাগে আৰু লগতে উদ্ধাৰৰ প্ৰয়োজন হ'লে তেওঁলোকে সহায় কেনেদৰে বিচাৰিব পাৰে? ইয়াৰ বাবে কিবা হেল্পলাইন নম্বৰ আছেনে বাৰু?
0: আমি বানপানীৰ আগজাননী লাভ কৰিলে পৰিয়ালসমূহে আমাৰ কিছু আগতীয়াকৈ প্ৰস্তুতি লোৱাৰ দৰকাৰ আছে আৰু কিছু কাম কৰিব লাগে, তেওঁলোকে কিছু কাম কৰিব নালাগে। কি কৰিব লাগে মই এই কথাখিনি আপোনাক কৈ দিওঁ যে আমি তৎক্ষণাত ঘৰ খালী কৰিব লাগে। যদি আমাক চৰকাৰী নীতি নিৰ্দেশনা আহে যে আপোনালোকৰ এতিয়া বানপানী হ'ব, আপোনালোকে ঘৰটো খালী কৰক, তেতিয়াহ'লে আমি চৰকাৰী সেই নীতি নিৰ্দেশনাসমূহ পালন কৰি আমি ঘৰটো খালী কৰি আমি ওখ ঠাইত যাব লাগে বা য'ত ৰিলিফ কেম্প চৰকাৰে বা প্ৰশাসনে ঠিক কৰিছে আমি তালৈ হস্তান্তৰিত হোৱাটো আমাৰ দৰকাৰ। আমি ফ্লাড অহালৈকে ৰখি নাথাকি আমি ৱাৰ্নিঙৰ পালেই আমি যাব লাগে, এইটো প্ৰথম কথা। দ্বিতীয় কথা, জৰুৰী বস্তুসমূহ আমি বান্ধি ল'ব লাগে। কোৱা যায় যে কিছুমান আমাৰ জৰুৰী বস্তু আছে, যেনেকৈ ঔষধ, নথিপত্ৰ, খাদ্য, পানী, টৰ্চ, পাৱাৰ বেংক, এই বস্তুবোৰ আমি লগত লৈ যাব লাগে বা আমাৰ ধৰক বিভিন্ন আৰু থাকিব পাৰে আমাৰ বস্তু যি লাগতিয়াল বস্তু আমাৰ, এই লাগতিয়াল বস্তুসমূহ আমি যিকোনো ধৰণে আমি টোপোলা বান্ধি হ'লেও আমি লগত এইখিনি বস্তু লৈ যাব লাগে। ইয়াত আমাৰ খাদ্যও থাকিব পাৰে, এইটো গতিকে এইখিনি আমি ধুনীয়াকৈ লৈ যাব পাৰোঁ। আৰু চৰকাৰী কিছু নিৰ্দেশনা, এতিয়া চৰকাৰী নিৰ্দেশনা হৈছে আমাৰ 1070 বা 1077 এই হেল্পলাইন নাম্বাৰ আছে আমাৰ আজদামৰ পৰাও আছে, অৰ্থাৎ ৰাজ্যিকভাৱেও আছে, জিলাভিত্তিকো আছে। গতিকে এই নাম্বাৰবোৰক আপুনি কিবা যদি নিৰ্দেশনা তেনেকুৱা পাইছে, লগে লগে ফোন কৰিবলৈ যে আমি এনেকুৱা নিৰ্দেশনা পাইছোঁ, এইটো সঁচা নে মিছা, কাৰণ ৰিউমাৰো হ'ব পাৰে। গতিকে আমি ৰিউমাৰক প্ৰশ্ৰয় নিদি আমি এই হেল্পলাইন নাম্বাৰত আমি ফোন কৰি এবাৰ সুধিব লাগে যে এইখিনি সঁচা নে মিছা কথা। তাৰ পাছতে আচলতে তেওঁলোকে ধৰক কুচকাৱাজ আৰম্ভ কৰিব লাগে বা তেওঁলোকে নিজৰ বিবেচনা মতে কাম কৰিব লাগে। এতিয়া কি কৰিব নালাগে? যদি পানী হোৱাৰ সময়ত পানী হ'লে আপোনাৰ পানীত যাব নালাগে। পানীত যোৱাৰ লগে লগে কি হ'ব, খুব কম পানীতে মানুহজন ডুব যাবও পাৰে, কাৰণ 30 চেণ্টিমিটাৰ পানীত মানুহ উটি যাব পাৰে, খুব কম 30 চেণ্টিমিটাৰ। গতিকে কম পানীত মানুহজন উটি যাব পাৰে বা পানী হোৱাৰ লগে লগে আপুনি ক'ত খাল আছে, ক'ত কি আছে আপুনি গম নাপায়, ক'ত হোলা আছে, গতিকে মানুহজন কিবা কাৰণত ভৰি ফাঁচিবও পাৰে বা তেনেধৰণৰ বহুত কথা আছে। লগতে বিজুলী, ধৰক আমাৰ যিবোৰ লাইটৰ তাঁৰ বা লাইটৰ খুঁটা, স্পাৰ্কিং হ'ব পাৰে কিবা, গতিকে পানীত যোৱাটো উচিত নহয়। আৰু বিজুলীৰ পৰা মানে বিজুলী তাঁৰ বা বিজুলীৰ কেতিয়াও পোষ্ট আছে সেইবোৰ কেতিয়াও চুব নালাগে, সেইবোৰ চলে আপোনাৰ তৎক্ষণাত আপোনাৰ অসুবিধা হ'ব পাৰে। ইয়াৰ উপৰি আপোনাক যদি চৰকাৰে কৈছে যে আপুনি ওখ ঠাইত যাওক বা আপুনি ঘৰৰ পৰা বাহিৰত যাওক, এতিয়া পানী হ'ব পাৰে অলপ পাছত, গতিকে সেই নীতি নিৰ্দেশনাবোৰ আপুনি ফ'ল' কৰি আপুনি ঘৰত থাকিব নালাগে। কিছুমান মানুহ আকৌ গুজ আছে যে মোৰ ঘৰখন মই থাকিমেই, সেই বস্তুটো হ'লে মানুহৰ অসুবিধা হয়। গতিকে যদি আমি চৰকাৰী যি নীতি নিয়ম আমাক কৈছে বা যি আমাক ৱাৰ্নিং ছিষ্টেম দিছে, আমি সেইবোৰ পালন কৰি আমি যদি ঘৰৰ পৰা ওলাই যাওঁ, তেতিয়া আমি সুৰক্ষা লাভ কৰিম। আপুনি আৰু সুধিছে যে ইমাৰ্জেঞ্চি কিট বেগ, হয় এটা ইমাৰ্জেঞ্চি আমাৰ কিট বেগ আমাক দৰকাৰ আছে, আমি ইমাৰ্জেঞ্চি কিট বেগ আমি থাকিব লাগে। কি থাকিব লাগে? এটা কথা হৈছে ডকুমেণ্টেশ্যন, আমাৰ বিভিন্ন ডকুমেণ্ট আছে, আধাৰ কাৰ্ড, পান কাৰ্ড, মাটিৰ কাগজ পত্ৰ বা আমাৰ পঢ়া শুনা কৰা চাৰ্টিফিকেটসমূহ বা এনেধৰণৰ যিবোৰ আমাৰ এচেঞ্চিয়েল কাগজ পত্ৰ, আমাৰ ঘৰুৱা বা আমাৰ দৰকাৰী জীৱনত আমাৰ কাৰণে আমাৰ দৰকাৰ, সেইবোৰ আমি সেই ইমাৰ্জেঞ্চি কিট বেগটোত ৰাখিব লাগে। ইয়াৰ উপৰি আপুনি ফুড ৱাটাৰ দৰকাৰ, আপোনাৰ যিকোনো শুকান খাদ্য আপুনি ৰাখিব পাৰে, ধৰক চিৰা মুড়ি বা এনেধৰণৰ আমাৰ খাদ্য, বিস্কুট আপোনাৰ এইবোৰ ৰাখি, শিশু থাকিলে আপোনাৰ শিশুৰ কাৰণে গাখীৰ বা এনেধৰণৰ আপুনি যিবোৰ ড্ৰাই ফ্ৰুটছ আমি কওঁ সেইবোৰ আপুনি ৰাখিব পাৰে। ORS আপুনি যদি কোনোবা অলপ ধৰক অসুস্থ মানুহ আছে, আমি ORS ৰাখিব পাৰোঁ। আৰু পানী, 3 দিনৰ কাৰণে আমি পানী ছেভ কৰি ৰাখিব লাগে, অৰ্থাৎ আমাৰ ডিজাষ্টাৰ এটা বা ফ্লাড এটা হোৱাৰ পাছত এদিন দুদিন বা 3 দিনলৈ আমাৰ বা নাহিব পাৰে সাহাৰ্য, গতিকে আমি 3 দিনৰ কাৰণে আমি এইটো মজুত কৰি ৰখাটো আমাৰ দৰকাৰ, কাৰণ ডিজাষ্টাৰ হ'লে আপোনাৰ এজেগাত নহয় গোটেই বহুত জেগাত হ'ব, বিভিন্ন জেগা, গতিকে আমালৈ ৰেস্কিউ আমাক নিবলৈ আহোঁতে বা ৰেস্কিউৰ আহোঁতে সময়ৰ প্ৰয়োজন হয় কিছু ক্ষেত্ৰত, গতিকে আমি সেইকাৰণে আমি 3 দিনৰ কাৰণে ৱাটাৰ, পানীটো আমাৰ বিশেষ জৰুৰী, আমি ফ্লাডত পানী খাব নোৱাৰোঁ, গতিকে আমি পানীটো আমাৰ শুদ্ধ পানী খাব লাগিব বা ভাল পানী খাব লাগিব, পানীটো আমি সদায় যোগাৰ কৰি থ'ব লাগিব, গতিকে 3 দিনৰ আমি পানী দৰকাৰ। ইয়াৰ উপৰিও আমি মেডিচিন, আমি ফাৰ্ষ্ট এইড কিট এটা বুলি আগতে আমি কওঁ যে ফাৰ্ষ্ট এইড কিট এটা ৰাখিব লাগে, এটা মল এণ্টিছেপ্টিক মলম, বেণ্ডেজ বা এনেধৰণৰ যিবোৰ আমি ফাৰ্ষ্ট এইড কিটত ৰাখোঁ, আৰু এচেঞ্চিয়েল মেডিচিন, আমাৰ ধৰক ঘৰত বেমাৰী আছে, তেওঁলোকৰ যিবোৰ এচেঞ্চিয়েল মেডিচিন আমি ফাৰ্ষ্ট এইড কিটতে ওচৰতে আমি ৰাখিব পাৰোঁ। ইয়াৰ উপৰি আপুনি ৰাখিব পাৰে টৰ্চ লাইট, আমাৰ বহুত দৰকাৰ টৰ্চ লাইটটো, টৰ্চ লাইট বা তাৰ লগত এটা বেটেৰী আৰু পাৱাৰ বেংক, ফোনৰ চাৰ্জাৰ এটা আমি সুহুৰি ৰাখিব পাৰোঁ, বিপদত আমি কাৰোবাক সংকেত দিবলৈ আমি ফ্লাডৰ সময়ত আমি একো নাপাওঁ, কিন্তু সুহুৰিটোৱে আমাক হয়তো আমি সুহুৰিটো বজাই সংকেত দিব পাৰোঁ মাজে মাজে, গতিকে আমি সুহুৰিটো ৰাখিব লাগে। ৰেইনকোট ৰাখিব লাগে, ছাতি ৰাখিব লাগে, ছাতি আপুনি ৰাখিব পাৰে, লাঠি, আমাৰ লাঠি সাপ চাপ আহিলে ওচৰত খেদিব কৰিবলৈ লাঠি দৰকাৰ আছে, গতিকে লাঠিও ৰাখিব পাৰোঁ আমি, বা আপুনি কিছুমান কেচ বা টকা, আমি টকাও কেইটামান ৰাখিব পাৰোঁ, কাৰণ আমাৰ বিপদত সেইকেইটা চব যদি আমাৰ ডুবি যায় তেতিয়াহ'লে আমি কিছুমান এই ইমাৰ্জেঞ্চি কিট বেগত যিটো টকা আছে সেইটোৱে আমি দুদিনমান চলিব পাৰিম। আৰু ৰছী, এডাল ৰছীৰ প্ৰয়োজন, কাৰণ কেতিয়াবা কোনো মানুহ ডুবি উটি যাব পাৰে, আমি ৰছীৰে হয়তো ইভাগত কৰিব পাৰোঁ বা ৰিচা টানিব পাৰোঁ। কম্বল এখনো দৰকাৰ, গতিকে এই বস্তুখিনি আপুনি ইমাৰ্জেঞ্চি কিট বেগত ৰাখিব লাগে। কিন্তু ইমাৰ্জেঞ্চি কিট বেগটো ৰাখিলে আকৌ নহ'ব, তাত আপুনি এটলিষ্ট এইটো ৱাটাৰ প্ৰুফ হ'ব লাগিব, ইমাৰ্জেঞ্চি কিট বেগটো ৱাটাৰ প্ৰুফ হ'ব লাগিব, যদি এনেই ৰাখি থৈ দিয়ে সেইটো বানপানী আহিলে উটুৱাই লৈ যাব, তাত পানী সোমাই যাব, গতিকে যদি আমি ৱাটাৰ প্ৰুফ কৰি ৰাখোঁ প্ৰতিখন ঘৰতে, মোৰ বিশ্বাস যে এটলিষ্ট আমি আমাৰ পৰিয়ালটো বচাই ৰাখিব পাৰিম। আপুনি মোক সুধিছিলে যে
1: কণ্টেক্ট
0: কৰিব পাৰোঁ হেল্পলাইন নাম্বাৰ, মই আগতেও কৈছোঁ আপোনাক আমাৰ হেল্পলাইন নাম্বাৰ দুটা আছে, এটা হৈছে আমাৰ ষ্টেটত আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি 1070, আৰু এটা হৈছে DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি 1077, এই দুটা নম্বৰত আপুনি আমাৰ টোল ফ্ৰী নাম্বাৰ এনি টাইম আপোনালোকে যিকোনো পৰামৰ্শ ইয়াত ল'ব পাৰে বা যিকোনো কথা সুধিব পাৰে দুৰ্যোগৰ ওপৰত। আৰু আমাৰ এটা মোবাইল নাম্বাৰো আছে 9435371672 9435371672 এইটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ মোবাইল নাম্বাৰ। ইয়াত আপোনালোকে আপুনি হোৱাটছআপ কৰিব পাৰে যে কিবা অসুবিধা হৈছে বা এনেকুৱা হোৱাটছআপ কৰিব পাৰে। বহুতেই

0: কৰে হোৱাটছআপ আমাৰ বা ফোন কৰে, গতিকে ইয়াত আমাৰ ৰিপ্লাইটো কুইকলি দিয়া যায়। গতিকে এনেধৰণৰ এই হেল্পলাইন নাম্বাৰসমূহতো আপোনালোকে কানেক্ট কৰি ৰিউমাৰ, যদি ক'ৰবাত ৰিউমাৰ মানে ধৰক উৰা বাতৰি উৰিছে তাৰ পৰাও আপোনালোকে সুধিব পাৰে যে সঁচাই নে কথাটো মিছাই নে, বা এই ধৰণৰ কথাবোৰ পৰামৰ্শও ল'ব পাৰে, বা বিভিন্ন আপোনালোকে দুৰ্যোগ সম্পৰ্কে আপোনালোকে আলোচনা ইয়াতে কৰিব পাৰে বা আপোনালোকে সুধিব পাৰে।
1: হয় ছাৰ, আপুনি আচলতে খুব সুন্দৰভাৱে গোটেই এমাৰ্জেঞ্চি কিটৰ পৰা আদি কৰি হেল্পলাইন নম্বৰৰ পৰা আদি কৰি সকলো কথা সামৰি সুন্দৰভাৱে কথাখিনি বুজাই দিলে। বানপানীৰ সময়ত সাধাৰণতে মানুহে কি কি ভুল কৰে যাৰ ফলত জলমগ্নতাজনিত দুৰ্ঘটনা বৃদ্ধি পায়?
0: হয়, এতিয়া বানপানীৰ সময়ত মানুহে বিভিন্ন ধৰণৰ ভুল কৰিব পাৰে, কাৰণ বানপানী ধৰক এনে এটি দুৰ্যোগ আমাৰ, আমি কি কৰিম কি নকৰিম আমি গমেই নাপাওঁ। এতিয়া প্ৰথম কথা হৈছে যে বানপানীত নমা কেতিয়াও নামিব নালাগে। প্ৰথম কথা, পানীত নামি কোনোবাই খেলিব বিচাৰে, কোনোবাই মাছ ধৰিব বিচাৰে, কোনোবাই এনেই তাত কাম কৰিব, গতিকে এইবোৰ কেতিয়াও এক্টিভিটি কৰিব নাপায়। কাৰণ মই আগতে কৈছোঁ যে 30 চেণ্টিমিটাৰ পানীও মানুহক ডুবাই মাৰিব পাৰে কম পানীয়ে, গতিকে বানপানীত কেতিয়াও নমাটো উচিত নহয় প্ৰথম কথা। দ্বিতীয় কথা, পুল আৰু নদীৰ কাষত পানীৰ সময়ত পুল, ডাঙৰ ডাঙৰ পুল থাকে বা নদী থাকে, তাৰ কাষত কেতিয়াও বহুতে আকৌ আজিকালি চেলফি ভিডিঅ' এইবিলাক বনাবলৈ যায়, ভুলতো এইবোৰ কাম কৰিব নাপায়। বানপানীৰ সময়ত কেতিয়াও চেলফি আৰু কেতিয়াও ভিডিঅ' বনাব নাপায়। তৃতীয়তে, আপুনি বিজুলী তাৰ আৰু টাৱাৰ স্পৰ্শ কৰিব নালাগে। মই আগতে কৈছোঁ যে বিজুলীৰ তাৰ সেই সময়ত কেতিয়াও বিজুলী তাৰ স্পৰ্শ কৰিব নাপায় আৰু টাৱাৰটো কেতিয়াও স্পৰ্শ কৰিব নাপায়। ইয়াৰ লগতে আমি নিচাযুক্ত খাদ্য আৰু সুৰামুক্ত হৈ আমি কেতিয়াও পানীত নামিব নাপায়, এইটো বৰ ডাঙৰ কথা। আৰু ল'ৰা ছোৱালীক, বিশেষকৈ সৰু ল'ৰা ছোৱালীক, যিহেতু আমি ইউনাইটেড নেশ্যনে কৈছে যে 5-14 বছৰলৈকে ল'ৰা ছোৱালী বেছি, সেইখিনি বয়সৰ ল'ৰা ছোৱালী বেছি ডুবি ঢুকাইছে, গতিকে সৰু ল'ৰা ছোৱালীক কেতিয়াও অকলে পানীত এৰি দিব নাপায়, এজন গাৰ্জেন লগত থাকিবই লাগে বানপানীৰ সময়ত, গতিকে এইখিনি কৰাটো দৰকাৰ।
1: জলমগ্নতা প্ৰতিৰোধত গাঁও আৰু চহৰৰ আৱৰ্জনা প্ৰবন্ধন অৰ্থাৎ ৱেষ্ট মেনেজমেণ্টৰ গুৰুত্ব কিমান?
0: আচলতে চাব গ'লে বৰ্তমান সময়ত যি আৰ্টিফিচিয়েল ফ্লাড আমাক বাৰুকৈয়ে মানে জুৰুলা কৰিছে, আৰু ৱেষ্ট মেনেজমেণ্টটো আচলতে আমাৰ দৰকাৰ এইকাৰণে যে আমাৰ যিবিলাক ধৰক আৱৰ্জনাবোৰ আছে আমাৰ, এই আৱৰ্জনাবোৰ আমি চাফা কৰি পেলাই, আৱৰ্জনাবোৰ যদি আমি এটা সঠিক জেগাত থৈ দিব পাৰোঁ বা আৱৰ্জনাবোৰ আমি নাইকিয়া কৰিব, তেতিয়াহ'লে হয়তো আমাৰ আৰ্টিফিচিয়েল ফ্লাডটো কমিব। কাৰণ আৰ্টিফিচিয়েল ফ্লাডৰ মেইন কাৰণ হৈছে আমাৰ আৱৰ্জনাই নলা নৰ্দমাবোৰ ব্লক কৰা, আৰু নলা নৰ্দমাবোৰ ব্লক কৰাৰ লগে লগে আপুনি প্ৰতি বছৰে নলা নৰ্দমাবোৰ আপুনি ধৰক চৰকাৰী পক্ষে যিমান চাফা কৰে, আমি মানুহৰ ভুল নহয় জানো যে আমি য'ত পেলাব লাগে গাৰ্বেজবোৰ, আমি য'ত পেলাব লাগে বেয়া বস্তু আমি সেই নলা নৰ্দমাত আমি পেলাই দিছোঁ, আমাৰ মানুহৰ ভুল আচলতে। ইয়াৰ লগতে মই কওঁ যে আমাৰ যে আৰ্টিফিচিয়েল ফ্লাড হৈ আছে আজি তাৰিখত, এই আৰ্টিফিচিয়েল ফ্লাডটো ধৰক কেইবাটাও কাৰণত হ'ব পাৰে। এই আমাৰ যে ড্ৰেইনিং ছিষ্টেমটো, ভুল ড্ৰেইনিং ছিষ্টেম, আমি কিছুমান ড্ৰেইন ছিষ্টেমটো আমি ভুল কৰিছোঁ, আমি য'ত বনাব লাগে ড্ৰেইনটো তাত বনোৱা নাই, ফলত আমাৰ পানী হৈছে। আমাৰ ইয়াৰ উপৰি আমাৰ, আমি নগৰীকৰণ ব্যৱস্থাটো বা আমি নগৰী চহৰলৈ বা আমি নগৰীকৰণৰ প্ৰভাৱ পৰিছে, কাৰণ নগৰীকৰণ বা চহৰীকৰণ হ'ব বিচাৰিছোঁ, তেতিয়া আমি য'তে ত'তে ঘৰবোৰ কোনো প্লেনিং নোহোৱাকৈ বনাই দিছোঁ, প্লেনিং নোহোৱাৰ পিছত আমাৰ পানীটো ক'ত যাব? আমি যিবোৰ য'ত আমি আমাৰ বেয়া বস্তুবোৰ পেলাইছোঁ তাতে পানীটো জমা হৈছে, আৰু সেই পানীটোৱে বাটৰ ৰাস্তালৈ আহিছে, তাকেই আমি খচিছোঁ, তাকেই আমি তাক লৈয়ে আমি ধৰক বজাৰ কৰিছোঁ, তেনেকুৱা হৈছে। গতিকে মোৰ মতে এইবোৰ অকণমান ঠিক কৰাটো দৰকাৰ। আৰু ক্ৰংকিত জংঘল মানে য'তে ত'তে কনষ্ট্ৰাকশ্যন, অৰ্থাৎ পানীটো শুহিবৰ কাৰণেতো মাটি লাগিবতো, তো পকাত পানীটো কেনেকৈ শুহিব? ইয়াৰ প্ৰথম কথাটো সেইটো, পকাটো শুহিব নোৱাৰে, মাটিৰ দৰকাৰ। গতিকে আমাৰ মাটিটোৱেই নাই, আমি চবেই পকা কৰি দিছোঁ, একদম গোটেই ঘৰটোৱে আমাৰ কমপ্লিট পকা, তাত আমি শিল ইটা বালি, গতিকে পানীটো শুহিব নোৱাৰে মাটিয়ে, সি কাৰণ, গতিকে সেই শুহিব নোৱাৰাৰ কাৰণে পানীটো ওলাই আহে, কাৰণটো সেইটো। ইয়াৰ উপৰি আপুনি নলা নৰ্দমাবোৰ বন্ধ, আমাৰ যিবোৰ নলা নৰ্দমা আমি বনাইছে, কাৰণ কোনোবাই বেয়া বস্তু পেলাইছে তাত ব্লক হৈ গৈছে, আকৌ সেইটো ক'ত ব্লক হৈছে সেইটো চাওঁতেই আকৌ আপোনাৰ দুদিন সময় লাগে, গতিকে আমাৰ ভুলটো আমাৰ মানুহৰ নিজৰ, আমি যদি অলপ সজাগ হওঁ এইবোৰ ভুল আচলতে নহয়। আৰু লগতে নদী বিলবোৰত কব্জা, আমাৰ বহুত মানুহে নদীৰ ওচৰতো ঘৰ বনাই দিছে, বিলৰ কাষতে ঘৰ বনাইছে, আমাৰ চৰকাৰী পক্ষই বহুতখিনি কষ্ট কৰি আছে এই ক্ষেত্ৰত, কিন্তু আমি সজাগ নহয় মানুহবোৰ, আচলতে সজাগ হোৱাটো আমাৰ বহুত দৰকাৰ। লগতে আমাৰ ডিফৰেষ্টেশ্যন, আচলতে পাহাৰত আমাৰ ধৰক পাহাৰত গছ গছনি নাই, চব কাটি কৰি পেলাইছে, গতিকে যদি য'ত গছ গছনি নাই পাহাৰত, পাহাৰত যদি বৰষুণ হয় গছ গছনি নাথাকে, তেনেহ'লে মাটিটো কেনেকৈ কোনে খোচা মাৰি, মানে মাটিটো কোনে ৰাখিব? গছ গছনি জোপাইতো মাটিটো খামোচা মাৰি ৰাখিব, ফলত গছ গছনি আমাৰ নোহোৱাৰ ফলত কি হৈছে, বৰষুণ আহিছে আৰু বৰষুণে মাটিটো কঢ়িয়াই আনিছে, পাহাৰখন খহাই পেলাইছে, গতিকে আমি ৰোধ কৰিব লাগিব, গছ গছনি বহু পৰিমাণে আমি লগাব লাগিব পাহাৰবোৰত বা আমাৰ ওচৰৰ পৰা যিবোৰ অঞ্চলে গছ গছনি নাই, আমি গছ গছনি লগোৱাটো আমাৰ দৰকাৰ। আৰু জলাশয় আৰু হঠাৎ পানী এৰা কাৰ্য, কিছুমান জলাশয়

0: হঠাৎ ডেমবোৰত পানী এৰি দিয়ে, তাৰ ফলতো আমাৰ আৰ্টিফিচিয়েল কিছুমান ফ্লাড হ'ব পাৰে। অৰ্থাৎ আমি কথা আমি ধৰক এতিয়া পাতি আছোঁ, আমি এই কথাবোৰ যদি আমি নিজে পৰ্যবেক্ষণ কৰি নিজে যদি আমি ছেফটি নলওঁ, তেতিয়াহ'লে হয়তো আমাৰ আৰ্টিফিচিয়েল বানৰ পৰা আমি ৰক্ষা পাব নোৱাৰোঁ। গতিকে সজাগতা আৰু সচেতনতা এই দুটা আমাৰ কৰা অতি দৰকাৰ।
1: জলমগ্নতাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত কমিউনিটি বেছড ডিজাষ্টাৰ মেনেজমেণ্টৰ ভূমিকা কিমান? বিদ্যালয়, স্থানীয় গাঁও পঞ্চায়ত, যুৱ সংগঠন, স্বেচ্ছাসেৱী দল আৰু প্ৰতিজন নাগৰিকে কেনেদৰে এই অভিযানত অংশগ্ৰহণ কৰিব পাৰে?
0: হয়, কমিউনিটি বেছড ডিজাষ্টাৰ মেনেজমেণ্টৰ আমাৰ যি ভূমিকা সি সঁচাই দৰকাৰ আছে। আৰু এই ক্ষেত্ৰত বিদ্যালয়, স্থানীয় গাঁও পঞ্চায়ত, যুৱ সংগঠনবোৰ, এন জি অ'বোৰ, আপোনাৰ স্বেচ্ছাসেৱী যিবিলাক সংগঠন আছে, সেই গোটেই সংগঠনবোৰ লগ লাগি আচলতে তেওঁলোকে কাম কৰাটো দৰকাৰ। কাৰণ দুৰ্যোগৰ লগত মোকাবিলা কৰাটো অকল চৰকাৰৰে কাম নহয়, কাৰণ ধৰক আমি সকলোৱে একগোট হ'ব লাগিব। আমি বিশেষকৈ কমিউনিটি মানুহখিনি আমি একগোট হ'ব লাগিব, কাৰণ কমিউনিটিখিনি ওচৰৰ মানুহখিনি আপোনাক সোনকালে পাব। চৰকাৰ এটা বানপানী হৈছে মোৰ অঞ্চলত, মই ফটককৈ চৰকাৰে মোক হেল্প কৰিব, কিন্তু হেল্প কৰাৰ আগতে মোৰ ওচৰৰ ব্যক্তিজনে বা মোৰ ওচৰৰ মানুহজনে মোক প্ৰথমতে হেল্প কৰিব। গতিকে আমি এটা মিলি পেলাই আমি কাম কৰাটো আমাৰ দৰকাৰ। এতিয়া কেনেকৈ আপুনি বনাব? এটা ভিলেজত আপুনি যদি গাঁৱত যায়, এতিয়া গাঁও পঞ্চায়ত আছে, গতিকে গাঁও ধৰক গাঁও ডিজাষ্টাৰ মেনেজমেণ্ট কমিটি, আপুনি সেই ধৰণে কমিটি এখন বনালে আৰু সেই কমিটিত গাঁও প্ৰধানজন, আশা, ANM আৰু ইউথ ক্লাববোৰক লৈ পেলাই সেই কমিটিখন আপুনি তৈয়াৰ কৰিলে, তাৰপিছত আপুনি সেই গাঁওখনৰ ৰিস্ক মেপ, অৰ্থাৎ ক'ত ক'ত কি কি বস্তু আছে, তাত হাজাৰ্ডেছ কি কি আছে, অৰ্থাৎ ডাঙৰ গছজোপা ক'ত আছে, পুখুৰীটো ক'ত আছে, ওখ ঠাই ক'ত আছে, চাপৰ ঠাই ক'ত আছে, এই বস্তুবোৰ আমি মানে চিহ্নিত কৰি ৰাখিব লাগিব। ৰিলিফ কেম্পটো ক'ত বনাব বা এই গোটেই বস্তুবোৰ গোটেই এখন মেপ বনাই থ'ব লাগে, আচলতে ৰিস্ক মেপ বুলি কয়। আৰু ইয়াৰ লগত আৰ্লি ৱাৰ্নিং ছিষ্টেম, আপুনি গাঁৱত যদি দুৰ্যোগ এটা আহে সেই অঞ্চলত, আপুনি চৰকাৰী পক্ষ যোৱাৰ আগতে আমি নিজাকে কমিউনিটিয়ে কি কৰিব পাৰোঁ, আৰ্লি ৱাৰ্নিং ছিষ্টেম আমি কৰিব পাৰোঁ, কেনেকৈ কৰিব পাৰোঁ, আমাৰ মছজিদ মন্দিৰবোৰত আমাৰ লাউডস্পীকাৰ আছে, অৰ্থাৎ ছাউণ্ড বক্স থাকে, আমি সেইবোৰো আমি বা মাইক থাকে, আমি সেইবোৰ ডাঙৰকৈ বহাই পেলাই আমি কি কৰিব পাৰোঁ, এই ডিজাষ্টাৰ ৱাৰ্নিং ছিষ্টেমটো আমি আৰ্লি ৱাৰ্নিং ছিষ্টেম কৰিব পাৰোঁ। আৰু হোৱাটছএপ আমাৰ গ্ৰুপ আছে বনোৱা, আমি হোৱাটছএপ গ্ৰুপো বনাব লাগে, গোটেই এখন এখন গাঁৱত এটা এটা টীম বনাব লাগে, আমি সেই হোৱাটছএপ গ্ৰুপতো আমি মেছেজটো এৰিব পাৰোঁ। গতিকে আমি এনেধৰণৰ আমি প্ৰস্তুতি কৰাটো দৰকাৰ। লগতে আমি ভলণ্টিয়াৰ টীম বনাব পাৰোঁ সেই গাঁওখনত, বেলেগ বেলেগ টীম বনাব পাৰোঁ, ৰেস্কিউ টীম বনাব পাৰোঁ, ফাৰ্ষ্ট এইড টীম বনাব পাৰোঁ, ইভাকুৱেশ্যন টীম বনাব পাৰোঁ, তাৰপাছত আমাৰ খাদ্যৰ কাৰণে টীম বনাব পাৰোঁ। এনেধৰণৰ আমি সৰু সৰু কিছুমান টীম বনাই আমি ৰাখিব পাৰোঁ, যাতে ডিজাষ্টাৰ এটা হোৱাৰ লগে লগে আমি কুইকলি আমি কমিউনিটি মানুহখিনি যদি আমি ফটকৈ এক্টিভ মানে কাম কৰিব পাৰোঁ। ইয়াৰ উপৰি আপুনি যদি স্কুলত চাই, আমি আগতে আমাৰ স্কুলবোৰত স্কুল ডিজাষ্টাৰ মেনেজমেণ্ট কমিটি এখন আছিলে, স্কুল ছেফটি প্লেন, আমি স্কুলত ছেফটি প্লেনটো বনাব এইকাৰণেই লাগে, ইভাকুৱেশ্যন ড্ৰিল, আমি ইভাকুৱেট কিবা এটা ডিজাষ্টাৰ হ'লে স্কুলৰ ল'ৰা ছোৱালীখিনি কোনফালে ওলাব, ক'ত যাব, ক'ত আহিব, এই ইভাকুৱেশ্যন ৰুটটো আমি তৈয়াৰ কৰি থ'ব লাগে। সেয়েহে আমি স্কুলত প্ৰতি তিনিমাহৰ মূৰে মূৰে এই ড্ৰিল কৰিব লাগে, আমাৰ কিবা ডিজাষ্টাৰ এটা হ'লে স্কুলৰ ল'ৰা ছোৱালীখিনি প্ৰথম ক'লৈ যাব, তাত কি কি কৰিব, তেওঁলোকে কি কি কমিটি, তাত তেওঁলোকেও কিছুমান সৰু সৰু সৰু আপোনাৰ গ্ৰুপ বনাব পাৰে, ফাৰ্ষ্ট এইড গ্ৰুপ, চাৰ্চ গ্ৰুপ, ৰেস্কিউ গ্ৰুপ, এনেধৰণৰ কিছুমান গ্ৰুপ বনাব পাৰে। গতিকে এইখিনি আপুনি কৰিব লাগিব। এন জি অ'খিনি, আমি এন জি অ'বিলাকক ট্ৰেইনিং দিব পাৰোঁ, ইউথ ক্লাবক ট্ৰেইনিং দিব পাৰোঁ, ট্ৰেইনিং দিয়া সজাগতা কৰা, তাৰপিছত কিট ডিষ্ট্ৰিবিউচন, সৰু সৰু কিছুমান কিট যিবোৰ ইমাৰ্জেঞ্চি কিট বা কিট আছে, কিট বক্স, সেই কিট বক্সবোৰ তেওঁলোকক আমি দিব পৰা যায়, বা তেওঁলোক কিটবিলাক তেওঁলোকে দিলে এইবোৰ তেওঁলোকে থৈ দিব পাৰে। আৰু ডাটা কালেকশ্যন, তেওঁলোকে সেই এন জি অ'বোৰে সেই অঞ্চলৰ ডাটাবোৰ কালেকশ্যন কৰি থ'ব লাগে, ক'ত কি আছে, ক'ত কি বস্তু নাই, হস্পিটেলখন কিমান দূৰত আছে, তাত কিমান ৰিচোৰ্চ আছে, বা তাত নাও কেইখন আছে, তাত গাড়ী, সেই অঞ্চলত গাড়ী কেইখন আছে, গোটেই মানে ৰুট মেপটো আৰু তেওঁলোকে গোটেই বস্তুবোৰ কালেকশ্যন কৰাটো মানে ভাল, আৰু সেইবোৰ আপোনাৰ গোটেই এন জি অ'খিনিয়ে কৰি থ'ব পাৰে। ইয়াৰ উপৰি জেনেৰেল পিপুলে, আমি এটা ফেমিলি, আমাৰ ঘৰত আমি কি কৰিব পাৰোঁ, আমি ফেমিলি ইমাৰ্জেঞ্চি প্লেন, আমি নিজৰ ফেমিলিটো বাচিবৰ কাৰণে এটা ইমাৰ্জেঞ্চি মেনেজমেণ্ট আমি প্লেন এটা বনাই থ'ব পাৰোঁ, যে কিবা এটা হ'লে আমি এইখন দুৱাৰেৰে যাম দেই, আমি এইখিনি জেগাত সকলো লগ হ'ম, আৰু এনেধৰণৰ বস্তুবোৰ আমি কৰি থ'ব পাৰোঁ। আৰু এই একেলগে আগবাঢ়িবৰ কাৰণে আমি সজাগতা কৰিব লাগে, আমি সকলোকে ট্ৰেইনিং দিব লাগে, আমি ট্ৰেইনিং দিছোঁ অলৰেডি, আমাৰ ডিষ্ট্ৰিক্টৰ পৰা প্ৰতি বছৰে মক ড্ৰিল হৈ থাকে, ফায়াৰ মক ড্ৰিল বা আমাৰ আৰ্থকুইক মক ড্ৰিল, ফ্লাড মক ড্ৰিল, এনেকৈ হয়, স্কুলবিলাকত আমাৰ ট্ৰেইনিং দি থকা হয়।
1: বানপানী কমি যোৱাৰ পিছত সাধাৰণ জীৱনলৈ উভতি অহাৰ সময়ত জনসাধাৰণে কি কি সাৱধানতা অৱলম্বন কৰা উচিত?
0: অ'কে, আমি এতিয়া যিকোনো এটা ডিজাষ্টাৰ বা বানপানী হোৱাৰ পাছত আমি সাধাৰণ জীৱনলৈ যেতিয়া মানুহবোৰ আহিব বা আমি

0: সেই দুৰ্যোগটো আমাৰ লাহে লাহে ধৰক শেষ হৈছে, আমাৰ বহুখিনি সাৱধানতা আমি অৱলম্বন কৰা তেতিয়াও উচিত, যিহেতু আমাৰ বানপানী পীড়িত অঞ্চলবোৰত দেখা যায় যে বানপানীৰ পাছত সৰ্পভয় হয়, সাপৰ বৰ উপদ্ৰৱ হয় তেতিয়া। গতিকে সাপৰ উপদ্ৰৱৰ পৰা ৰখাবৰ কাৰণে আমি তৎক্ষণ আমি কেতিয়াও ঘৰত সোমাব নালাগে, আমি ঘৰটো ভালকৈ নিৰীক্ষণ কৰি পৰ্যবেক্ষণ কৰিহে আমি আচলতে ঘৰৰ ভিতৰত সোমাব লাগে। আৰু আমাৰ যিহেতু আমাৰ পানী উঠি যায়, গতিকে আমাৰ পলস পৰি যায়, আমাৰ টিউবৱেলটো হওক বা আমাৰ কুঁৱাটোত পলস পৰে বা বেলেগ পানী সোমাই যায়, ফলত আমাৰ সেই পানীবোৰ খালে আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে। গতিকে আমি কিছুমান ব্লেচিং পাউডাৰ হওক বা আপোনাৰ হেলোজেন টেবলেটেই হওক আমি ব্যৱহাৰ কৰি সেই পানীবোৰ আমি ধৰক শুদ্ধিকৰণ বা সেই পানীবোৰ আমি পিউৰিফিকেশ্যন কৰি পেলাই আমি সেই পানীবোৰ খোৱা দৰকাৰ, নহ'লে আমাৰ অনেক বেমাৰ তাৰ পৰা হ'ব পাৰে। আৰু আৰু এটা কথা আছে, আপুনি যেতিয়া বানপানী হৈ যায় তাৰপাছত আপোনাৰ কি হয়, দুৰ্ভিক্ষ হয় মানুহবিলাকৰ মাইণ্ডটো, মানে কাৰণ বহুদিন তেওঁলোকে সাঁচি থোৱা টকা পইচা বা ধান বা ধানৰ ধৰক ভঁৰালটোৱে হওক বা গৰু যে উটি যায় বা এনেকুৱা হয়, গতিকে মানসিকভাৱে হয়তো ভাগি পৰে, মানে মানসিক ভাগি পৰে, অৰ্থাৎ কিছুমানৰ মাইণ্ডটোৱে কাম নকৰা হৈ যায়, কাৰণ ইমান দিন সাঁচি থোৱা বস্তু তেওঁলোকৰ কষ্টৰ উপাৰ্জনৰ বস্তুটো নাইকিয়া হৈ যায়, ফলত আমি কি হয় কেতিয়াবা তেওঁলোকক কাউন্সিলিং দিবলগীয়া হ'ব পাৰে। গতিকে মোৰ মতে চাফ চিকুণৰ জৰিয়তে সাৱধানতা আৰু সজাগতাই হৈছে জনসাধাৰণৰ মূল কথা।
1: আচলতে আমাৰ পাতিবলগীয়া যথেষ্ট কথা আছিল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। অনুষ্ঠানৰ শেষ প্ৰশ্নস্বৰূপে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, বৰ্তমান ডাৱৰ বিস্ফোৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত উজনিৰ 4খন জিলা, শিৱসাগৰ, যোৰহাট আদি কেতিয়াও বানে প্লাৱিত নকৰা অঞ্চল বানপানীৰ দ্বাৰা আক্ৰান্ত হৈছে। এনে ক্ষেত্ৰত অসমৰ মানুহে সাঁতুৰিব জনাটো কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: আচলতে আমি যিহেতু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ মানুহ, গতিকে সাঁতুৰিব জনাটো আমাৰ দৰকাৰ। আমি সাঁতোৰবিদ নহ'লেও আমি সাঁতোৰ শিকাটো আমাৰ প্ৰয়োজন, কাৰণ আমি চাৰিওফালে, মই আগতে কৈছোঁ যে আমাৰ পাহাৰে আবৃত আছে, আমি পাহাৰৰ পৰা পানীবোৰ যিহেতু আমাৰ আহিবই, আজিয়ে নহয় আমি ডাৱৰ বিস্ফোৰণ হ'ব পাৰে, আমাৰ ডেমৰ পানীও আহিব পাৰে, বৰষুণৰ পানী আহিব পাৰে, বা এনেও ব্ৰহ্মপুত্ৰ পানী বাঢ়িব পাৰে, তেতিয়া আমাৰ আচলতে সাঁতোৰটো দৰকাৰ। সেইকাৰণে আমি আচলতে সাঁতোৰটো শিকা থাকিলে আমাৰ মানুহবোৰ বহু পৰিমাণে সুৰক্ষিত লাভ কৰিব। যিহেতু আমাৰ কেইবাখনো জিলা ইতিমধ্যে বানৰ কবলত পৰি আছে আৰু আমি সঁচাকৈ দুখিত যে সেই জনজীৱনটো সঁচাই বৰ বিপদাপন্ন হৈ আছে, গতিকে আশা কৰোঁ ভগৱানে এই দুৰ্যোগ অতি সোনকালেই নিৰাময় কৰে আৰু সেই জিলাকেইখনক পুনৰ আগৰোৰে জনজীৱন সুন্দৰ হয় আৰু সকলোৱে যাতে সুৰক্ষা লাভ কৰে, ভগৱানে সকলোকে সুৰক্ষা দিয়ক। খালি আপোনালোকে সকলোৱে সাৱধান থাকক আৰু প্ৰস্তুত থাকক, গতিকে সকলোৰে ভাল হওক তাৰ কামনা কৰি সকলোকে মই ধন্যবাদ বা নমস্কাৰ প্ৰদান কৰিছোঁ।
1: ধন্যবাদ ছাৰ। প্ৰিয় শ্ৰোতা, ইমান সময় আপোনালোকে বিশ্ব জলমগ্নতা প্ৰতিৰোধ দিৱস উপলক্ষে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ শোণিতপুৰৰ তথ্য সহায়ক শ্ৰী দীপাংকৰ বৰদলৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পালে। শ্ৰোতা বন্ধুসকল, মনত ৰাখিব, সতৰ্কতা, সচেতনতা আৰু সময়মতে সঠিক সিদ্ধান্তই বহু মূল্যৱান জীৱন ৰক্ষা কৰিব পাৰে। এইবাৰৰ মূল বিষয়বস্তু ইউনাইট টু টাৰ্ণ দ্য টাইড, এই বাৰ্তাৰ সাৰ্থক কৰি তোলাৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰা উচিত। আৰু ইয়াৰ লগতে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা মই নৱজিৎ শৰ্মাই বিদায় মাগিছোঁ। আজি অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9 নিউজ 8 আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके

শ্রোতাই ঋদীপ দত্তর কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত এই গীতটি।

0: শ্রোতাই ইমান পৰে ঋদীপ দত্তৰ কণ্ঠত অসমীয়া আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান বিয়লিৰ ৰং।
1: এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আজিৰ বিয়লি ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো তেজপুৰ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকা বাইদেউক। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।

0: ধন্যবাদ।
1: প্ৰথমে বাইদেউ আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, কওকচোন আপোনাৰ শৈশৱৰ কথা, জন্ম ক'ত, কেতিয়া হৈছিল, আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিলে, কেনেদৰে, এই বিষয়ে।
0: মোৰ ঘৰ চতিয়াত, চতিয়া মালৰ গাঁৱত জন্ম, আৰু মোৰ দেউতা স্কুলৰ হেডমাষ্টাৰ আছিলে, শিক্ষক আছিলে। শৈশৱটো মোৰ গাঁৱতে ডাঙৰ দীঘল হৈছে, যেতিয়ালৈকে মই তাতেই পঢ়িছিলোঁ, আমাৰ চতিয়াত আমাৰ যিখন নৰ্মেল স্কুল বুলি কয় তাতে পঢ়িছিলোঁ, গাৰ্লছত মেট্ৰিক পাছ কৰিছোঁ। তাৰপৰা আকৌ মই চতিয়া কলেজৰ পৰা ইউনিভাৰ্চিটি পাছ কৰিলোঁ। পাছ কৰা মানে কি, তেতিয়া আৰু সৰুতে বিয়া বাৰু দিয়ে ন, তাৰপিছতে মোৰ বিয়া ঠিকেই হ'ল আৰু, বিয়া হ'লোঁ তেজপুৰত। তেজপুৰত এনেকুৱা এজন ব্যক্তিৰ লগত মই বিয়া হ'লোঁ যিজন ব্যক্তিক আমাৰ গোটেই অসমে বা ভাৰতবৰ্ষ চিনি পাইছিলে, তেওঁ খেলাৰ লগত বহুত জড়িত আছিলে। বিয়া হোৱাৰ পিছত মোক আকৌ দৰং কলেজত নাম লগাই দিলে। তাৰপিছত মই ধৰক তাই এইবিলাক যি ধৰণৰ যিমান অনুষ্ঠানৰ ট্ৰেইনিং চেনিবিলাক মই কৰি থাকোঁ, এওঁ গম নোপোৱাকৈ মানে।
1: হয়, বিয়াৰ পাছতো আপোনাৰ শিক্ষা সেইদৰে চলাই নিলে,
0: চলাই নিলে।
1: আপোনাৰ জন্ম চতিয়াত বুলি ক'লে, সেই শৈশৱৰ সময়ছোৱা, চতিয়াৰ সেই সময়ছোৱাৰ বিষয়ে অকণ কওকচোন, কেনেকুৱা অভিজ্ঞতা আছিলে আপোনাৰ সেই সময়ত, সেই গাঁৱত?
0: গাঁৱত মানে দেউতা মোৰ যেতিয়া হেডমাষ্টাৰ বহুত ষ্ট্ৰিক্ট আছিলে, আৰু সেইটো সময়ত মানে আমাৰ খেলা ধূলা কৰোঁতেও মানে অকণ লগত গৈছিলে দেউতা, আৰু মই তেতিয়াৰ পৰা নাটক চাটক কৰিছিলোঁ, মোক নাটক কৰিবলৈ মাতিছিলে, তেতিয়া টিকেট ছিষ্টেম নাটকত কৰিছিলোঁ দেই। দেউতাই আকৌ লগত মানে মোৰ জেঠাই ল'ৰা এজন ডাক্তৰ, তেওঁকো লগত পঠাইছিলে মানে। তেতিয়া অকণমান হেৰি আছিলে, দেউতা যেতিয়া মাষ্টৰ অকণমান চকুটোকো বেছি দিছিলে আৰু ছোৱালী যেতিয়া। তাৰ উপৰিও আকৌ মোক পথাৰত মানে বোকা ৰুবলৈ লৈ যায়, যে তোক বিয়া দিলে, তোক খেতিয়কৰ ঘৰত পৰিলেতো বোকা ৰুব লাগিব। স্কুল টাইমলৈকে আমাৰ দুঘণ্টা দুঘণ্টা মানে পথাৰলৈ লৈ যায়, কিন্তু সেইটো সময়ত মানে হাঁহি উঠে মোৰ মানে, জোক ওলাই ন, গোটেই আলিবিলাক ভাঙি পেলাওঁ মানে দৌৰি দৌৰি পেলাই। সেয়া আৰু, দেউতা থাকোঁতে বহুত ধুনীয়াকৈ মানে হেৰি কৰিছিল আৰু,
1: মানে আপোনাক, আপোনাৰ পিতৃয়ে আপোনাক সকলোখিনিৰ সৈতে শিকাইছে।
0: তেতিয়াই মই নাটক চাটক কৰিছিলোঁ আৰু খেলা ধূলাও কৰিছিলোঁ। তেতিয়াতো আৰু খেলাটো মানে হেৰি আৰু, দৌৰা, চাইকেল চলোৱা এইবিলাক কৰিছিলোঁ মানে, সুবিধাখিনি দেউতাহঁতৰ পৰাও পাইছিলোঁ দেই।
1: আপুনি বৰ্তমান যিখিনি কৰি আছে তাৰ প্ৰাথমিকখিনি আপুনি ঘৰতেই লাভ কৰিছিলে। আপুনি বিবাহ পাশত আবদ্ধ হ'ল তেজপুৰৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তিৰ সৈতে, যাৰ বহুখিনি অৱদান আছে তেজপুৰৰ সমাজ জীৱনত। ৰাজনীতিৰ সৈতে আপুনি জড়িত বা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত, এতিয়া সেইখিনি কওকচোন, বিয়াৰ পাছত আপোনাৰ যি কৰ্মজীৱন সেইখিনি কেনেকৈ আগবঢ়াই নিলে? কাৰণ সাংসাৰিক যেতিয়া ব্যস্ততা আহে এগৰাকী নাৰীৰ, তেতিয়া বহু ক্ষেত্ৰত কৰিব বিচৰা বহুখিনি কাম তেওঁলোকে কৰিব নোৱাৰে, বা সুবিধা পালেও হয়তো নিজক আগুৱাই নিব নোৱাৰে, বহুখিনি বাধা আহি পৰে। সেই সময়ছোৱাত আপোনাৰ দুটি সন্তানৰ সৈতে কিদৰে আগবাঢ়ি গৈছিলে, কি কি কাম কৰিছিলে তেতিয়া?
0: মোৰ মানে এটাই ভাল লাগে মানে, মই 74ত বিয়া হৈছোঁ, তাৰপিছত মোৰ ছোৱালীৰ পিছত জন্ম হ'ল, ল'ৰাটো জন্ম হ'ল, কিন্তু ঘৰখন মোৰ শহুৰ শাহু, মোৰ শহুৰো মানে ৰেলৱেত চাকৰি কৰিছিলে, তেওঁ মানে ৰাজহুৱা কামত বহুত জড়িত আছিলে, নামঘৰত ভাওনা পতাৰ পৰা গায়ন বায়ন শিকোৱাৰ পৰা গোটেইখিনি গাত তেওঁৰ গুণ আছিলে। মোৰ এটাই ভাল লাগে, দেউতাই মানে যেতিয়া মই কলেজলৈ যাওঁ ৰিক্সা ভাড়া 5 টকা এটা দি পঠিয়ায় শহুৰ দেউতাই, তই যা ভালকৈ পঢ় মানে, খুব উৎসাহ দিছিলে। আৰু শহুৰ দেউতা বেছিদিন জীয়াই নাথাকিলে, কেঞ্চাৰ হৈ পেলাই ঢুকাই থাকিলে। তাৰপিছত শাহু আছিলে, শাহুকো মই পৰিচৰ্যা কৰিব লগা হৈছিল, কাৰণ যিহেতু মই ডাঙৰ বোৱাৰী আৰু আমাৰ 4জন ল'ৰা, গতিকে বাকীবিলাক বাগানত থাকে, গুৱাহাটীত থাকে, গতিকে মই গোটেইখিনি চাব লগা হৈছিল। আৰু মোৰ শাহুমা মানে কিতাপ যথেষ্ট পঢ়িছিলে, আৰু বোৱাৰী ওলাই গ'লে মানে খুবেই ভাল পায় মানে, আৰু মোক মানে এওঁ এনেকুৱা কৰিলে যে ঘৰত ইমান সাহ দিয়ে, যেতিয়া খেলা গোটেইবিলাকৰ তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিলে, টীম চিমবিলাক অৰ্গেনাইজ কৰে, টীমবিলাক নিব হ'লেও এওঁ মোক ষ্টেট টীমৰ মেনেজাৰ কৰি পঠাই দিয়ে। আৰু মোৰ ল'ৰা আৰ্চাৰী খেলিছিলে, আৰ্চাৰী টীমৰ মেনেজাৰ হৈ মই গৈছোঁ জামছেদপুৰ, তাৰপিছত পাটিয়ালা গৈছোঁ, তাৰপিছত চণ্ডীগড় গৈছোঁ, অসম টীমৰ লগত বহুত বাৰ মানে টীম মেনেজাৰ হৈ গৈছিলোঁ। আৰু তাৰ অভিজ্ঞতা মোৰ মানে এনেকুৱা হ'ল, এগৰাকী আমাৰ প্লেয়াৰ বেমাৰ হ'ল চণ্ডীগড়ত, যেতিয়া ৱমেন্স ফেষ্টিভেল হৈছিলে, গোটেই অসমৰ পৰা 100 কিমানজন মহিলা গৈছিলে, তেতিয়া চণ্ডীগড় সেইটো সময়ত অকণ হুলস্থুল হৈ আছিলে, কোনো হস্পিটেলত যাব ভয় কৰিছিলে, কিন্তু মই কিন্তু সৎসাহসকৰে হস্পিটেলত গৈ ৰখি আছোঁ। তেওঁ আকৌ প্ৰয়াত প্ৰবীণ গগৈ মিছেচ, ঘাট প্ৰতিঘাত গৈছে কিছুমান তেনেকৈ খেলা ধূলাত, বা টীম নিব লগা হয় কেতিয়াবা, পইচা পাতি দিগদাৰ হয়, মই এওঁ কয় কি নাই তুমি চলাই লৈ আহিবা, মোক তেনেকৈয়ে মানে পঠাই দিয়ে, মানে কোনো কথাতে

0: প্ৰাধান্য কৰে। তাৰপিছত নাটক কৰিলোঁ, নাটকৰ টীম এটা কৰিলোঁ, মিলিজুলি নাট্য সমাজ
1: ইয়াতে তেজপুৰত,
0: তেজপুৰতে মই প্ৰেচিডেণ্ট আৰু লাৱণ্য দেৱী বেচেৰিয়া তেওঁ ষ্টেটিষ্টিকেলত কাম কৰিছিলে, তেওঁ অফিচাৰ আছিলে, তেওঁ মানে নাটক চাটক কৰিছিলে। আমি দুজনীয়ে অৰ্গেনাইজ কৰি গোটেই মহিলা যিবোৰ ঘৰত থকা মহিলা, গালিও শুনিছোঁ কিন্তু তেওঁলোকক ঘৰত সোমাবও নিদিয়ে মানে নাটক কৰিবলৈ গ'লে, মানে
1: কাৰণ সেই সময়ত সমাজ ব্যৱস্থাটো বৰ বেলেগ আছে, এতিয়াৰ নিচিনা নাছিল।
0: তেওঁ মানে এদিন তলা মাৰি থৈ দিছে, মানে সোমাব নাই দিয়ে। তথাচ আমি উৰিষ্যা, ডেৰাডুন, তাৰপিছত পাতিয়ালা এইবোৰ চবতে নাটক চাটক কৰিলোঁ। উৰিষ্যাত পিছে মই জুৰিয়াত বেছি একট্ৰেছ
1: পাইছোঁ।
0: তাৰপিছত 2018 ক্ৰীড়া সংগঠক বঁটা পালোঁ, CM তেতিয়া হেৰি আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল। লগে লগে মানে মোৰ এনেকুৱা মানে সেই 3 বছৰটোত ইমানেই মোৰ মানে কম্পিটিশ্যনবিলাক আহিল। মই পৌৰসভাৰ চেয়াৰমেন আছিলোঁ, সেই চেয়াৰমেন থকা 16 চনত মই চেয়াৰমেন আছিলোঁ। এনেইতো ৱাৰ্ড কমিশ্যনাৰ কণ্টিনিউ মই আছিলোঁ, 3 চনৰ পৰা কণ্টিনিউ হৈ আছোঁ। তাৰপিছত আকৌ চেয়াৰমেন হ'লোঁ। চেয়াৰমেন হৈ থকাৰ পাছত এটা স্ক'প আহে ন কাম কৰিবলৈ মহিলাৰ, মইনো কিয় নোৱাৰিম? চবেই যদি তেজপুৰখন ভালকৈ ৰাখিব পাৰে, মই কিয় নোৱাৰিম? সেই অনুপাতত মই ৰাতিপুৱা 4:30 উঠি গোটেই তেজপুৰ টাউন চাই কেনেকৈ মই স্বচ্ছ ভাৰতৰ এৱাৰ্ডটো আনো। দুবাৰ মই 18-19-20 দুবাৰ একেলগতে মই মানে
1: পৰিষ্কাৰ
0: চহৰ হিচাপে পালোঁ। মই থাকোঁতে মই নিজে দিল্লীৰ পৰা মানে ৰাষ্ট্ৰপতি এৱাৰ্ড লৈ আহিলোঁ, সেইটো এটা মোৰ খুব ভাল লগা হেৰি। সেই 18 চনত আকৌ ক্ৰীড়া সংগঠক বঁটাও পালোঁ। আকৌ যোনদিনাখন মই ক্ৰীড়া সংগঠক বঁটা পাওঁ সেইদিনাখন স্বচ্ছ ভাৰতৰ বঁটাও লৈ আহিছোঁ। সেই বঁটাটো লৈ সৰ্বানন্দ সোণোৱালে আকৌ ষ্টেজত মোক চিনাকি কৰি দিছে, মানে বিৰাট ভাল লাগিছে আৰু সেইটোত মানে।
1: আৰু সেই বঁটাসমূহে আচলতে আমাক প্ৰেৰণা দিয়ে সদায় কাম কৰি যাবলৈ নহয় জানো। এতিয়া আপুনি ইমান সক্ৰিয়ভাৱে আপুনি ঘৰৰ পৰাও সেইখিনি পৰিৱেশ
0: পাইছে,
1: কিন্তু আপুনি ক'লে যে যেতিয়া আপোনালোকে নাট্য দল গঠন কৰিছিলে সেই সময়ত এতিয়াও বহু ক্ষেত্ৰত মহিলাসকল ওলাই যাবলৈ অসুবিধা হয়। মই যিটো অলপ আগতে উল্লেখ কৰিছোঁ যে বাধা নিষেধ বহুত থাকে, বৰ্তমানেও সেইখিনি শেষ হৈ যোৱা নাই যদিও বহুখিনি শিথিল হৈছে। সেই সময়ত যেতিয়া সেই মহিলাসকলক উলিয়াই আনি আপোনালোকে কাম কৰিছিলে তেতিয়া কেনেকুৱা পৰিৱেশ আছিলে? অলপতো আপুনি উল্লেখ কৰিছে, তথাপিও আমি জানিবলৈ বিচাৰিম, কাৰণ বহু হয়তো কষ্ট কৰিব লগা হৈছে।
0: কষ্ট কৰিব লাগে, গালিও শুনিব লাগে মানুহৰ, এই মানুহজনী আহিলে কিবা এটা ওলাল উলিয়াব চাগৈ এনেকৈ বুলি মানে হাজবেণ্ডবিলাকে কয় আৰু। এই মানুহগৰাকী আহিল যেতিয়া কিবা এটা তেওঁ দুই এজন এনেই চব নহয় সেইটো নহয়, এতিয়া যেনেকৈ আমাৰ মিষ্টাৰ আমাৰ ওলাই গ'লে বিৰাট ভাল পায়, চব কৰ, ৰাইজৰ কাম কৰ, ঘৰৰ কাম কৰ, খেলৰ কাম কৰ, য'তে যি কৰে। আনকি আপুনি আচৰিত খাব, এওঁ 13 চনত ঢুকাইছে ন, 11-12 মই কণ্টিনিউ 2 বছৰ উশু নাচিছোঁ নামঘৰত, যিটো ড্ৰেছ মহিলাই পিন্ধিবলৈ দিগদাৰ হয়। এওঁ মানে এবাৰ কৈছিলে যে এইটো ফিট হৈ যাবি ন, সেইটো ইমান গধুৰ ড্ৰেছ, মই পাৰিম। হঠাৎহে দুবাৰ উশু নাচিলোঁ, মানে একোতে মই বহি যাব নোৱাৰোঁ তাৰমানে। এতিয়াও মনে মনে মানে ৰাস চাস হ'লে চুলি তুলি আগতে কিনি থৈ দিওঁ, লুকুৱাই থৈ দিওঁ, ওলামেই।
1: ৱাৰ্ড কমিশ্যনাৰ হিচাপে 3 বাৰকৈ আপুনি কাম কৰিছে, তাৰপিছত আকৌ চেয়াৰমেনো হৈছে। আপুনি ৰাজনীতিলৈ অহাৰ কথা কিয় ভাবিলে?
0: ৰাজনীতি মানে হ'ল কি, মইতো খেলাৰ লগতে জড়িত আছিলোঁ, বেছিকৈ মোৰ ঘৰখন খেলা দেই, অন্য একো নাই, স্পৰ্টছৰ ঘৰ আৰু, প্ৰেমলেখা ঘৰ মানে স্পৰ্টছৰ ঘৰ, আৰু গোটেই ষ্টুডেণ্টবিলাক ৰাখে, খোৱা MLA নিজে পইচা দি পেলাই বাহিৰলৈ লৈ যায় এনেকুৱা মানে। তেতিয়াতো ইমান পইচা পাতি নাই ন, এওঁ চাকৰি তাকৰি কৰে কাৰণে পইচা পাতি অলপ নিজেও খৰচ কৰে, কৰি পেলাই লৈ যায়। কিন্তু মানে মই একদম বৃন্দাবন গোস্বামীক মানে ধন্যবাদ দিব লাগিব, তেখেতে মানে যেতিয়া মহিলা পৰে ৱাৰ্ডটোত, আমাৰ মহেন্দ্ৰ কোঁৱৰ ছাৰ আছিলে প্ৰফেচাৰ, ৱাৰ্ড কমিশ্যনাৰ আছিলে, তেতিয়া ক'লে নাই এগৰাকী লেডি আছে পুষ্পা ডেকা, তেওঁ খেলিলে জিকিব আৰু তেওঁ বহুত মানে ভাল কাম কৰে। তেওঁ 5 বাৰমান আমাৰ ঘৰলৈ মানুহ পঠালে, মোৰ আৰু তেতিয়া ইলেকশ্যন বুলি ক'লে ভয় লাগে ন, পলিটিক্সটো মানে তেতিয়া ইমান, ধৰক অসম আন্দোলনৰ সময়ত তেতিয়া ল'ৰাবিলাকক ভাত চাত খুৱাইছিলোঁ আমাৰ ঘৰত, পলুৱাই ৰাখিছিলোঁ, সেইবিলাক কথা বেলেগ, কিন্তু এনেকৈ
1: সক্ৰিয়ভাৱে
0: এনেকৈ খেলিম মানে বুলি ভবা নাই। তাৰপিছততো তেওঁ যেতিয়া পঠালে মই 3 বাৰমান পলাইছোঁ আৰু, ঘৰত নাই বুলি ক'বলৈ দিছোঁ, ওচৰ মানুহত বহি আছোঁ। তাৰপিছত শেষত গৈ তেখেতৰ ভতিজাক দৌল গোস্বামীয়ে পালে, পাই পেলাই ক'লে নাই আপুনি খেলিব লাগিব, আপুনি চিন্তাই কৰিব নালাগে, আমি জিকাম আপোনাক। মই কৈছোঁ নহয়, মইতো ৱাৰ্ডটো গোটেই বহুত ডাঙৰ ৱাৰ্ড, গতিকে মইতো গোটেইখিনি চিনি নাপাম ন, সেইকাৰণেতো দিগদাৰ হ'ব। নাই নাই একো চিন্তা কৰিব নালাগে, তো এওঁ ক'লে ইমানকৈ ৰিকুৱেষ্ট কৰাৰ পিছত কিয় খেলিব নালাগে, একদম মানে যুঁজ অৱস্থা আৰু। তেতিয়া আকৌ মোৰ ছোৱালী বিয়াও ঠিক হৈছে ডক্টৰ এজনৰ লগত, তেতিয়া মই মানে মোৰ বেয়া লাগিল, মানে সিহঁতেও হাঁহিব মোৰ হাৰিলে চাগৈ এনেকৈ মনতে ভাবিছোঁ আৰু, সেই লাজ পাব লাগিব এনেকৈ, এই নেখেলোঁ নেকি এনেকৈ। তাৰপিছতে নাই এওঁ কৈছে খেলিবই লাগিব, ইমানকৈ মানুহে জোৰ কৰি চবেই। তাৰপিছতে নমিনেশ্যন দিলোঁ, নমিনেশ্যন দিওঁতে আমাৰ লগত আৰু 4গৰাকী দিছে, তেতিয়া মই এজিপি পাই দিছিলোঁ বিজেপি

0: এগৰাকীয়ে দিছে, নিৰ্দলীয় দিছে, কংগ্ৰেছে দিছে, ঢেউ দিছে, মোৰ ভয় লাগিছে বোলো ইমানবিলাক। ৰিজাল্ট দিবৰ দিনাখন মোৰ মানে ঘৰত বহি আছোঁ, মই চোৱা আজি মোৰ বোৱালৈ ওলাই যাব লাগিব আৰু মই যে হাৰোৱে নেকি। তাৰপাছত আৰু তাৰপৰা মানুহ আহিছে, আপুনি জিকিলে ইমান হায়েষ্ট ভোটত জিকিছে বুলি গৈ কোচত লৈ পেলাই একদম তাত গৈ কোৰ্টত ঘূৰাই ফুৰাইছে আৰু মানে। সেইবাৰ জিকিলোঁ, দ্বিতীয়বাৰত আকৌ টিকেট দিলে, তেতিয়া সেই জেন্টছ পৰিছে
1: প্ৰতিদ্বন্দ্বী
0: প্ৰতিদ্বন্দ্বী জেন্টছ, তেতিয়াও জিকিলোঁ। তাৰপাছত আকৌ হেৰি হ'ল, আকৌ দিলে টিকেট, মই নেখেলোঁ বুলি বহি দিলোঁ ঘৰত তেওঁৰ ওচৰত। তেওঁ ঢুকালে মই কৈছোঁ নাই আৰু নেখেলোঁ, ৰাইজৰ কামে কৰি থাকিম আৰু মই এইবোৰ ৱাৰ্ড কমিশ্যনাৰ নেখেলোঁ। তাৰপিছত সেইটো সময়ত মানে ঋতুপৰ্ণ শৰ্মা, তাৰপিছত দীপেন নাথ আৰু দুজনমান আহিলে, আহি পেলাই মোক ক'লে আপুনি বিজেপিত জইন কৰক। কৈছোঁ মই এইবাৰ কো পাৰ্টি নেখেলোঁ, মই এইবোৰতে লাগি থাকিম ৰাইজৰ কামত, তেওঁ নাই যেতিয়া মই একো হেৰি নকৰোঁ আৰু। তেওঁ কৈছে নাই নাই আপুনি খেলিব লাগিব। তাৰপিছত তাকে টিকেট দিলে, সেইবাৰো একে হায়েষ্ট ভোটত জিকিছোঁ, মানে যথেষ্টখিনি ভোট পালোঁ আৰু জিকিলোঁ, আৰু সেইটোৱে মোৰ সৌভাগ্য। লগতে মই চেয়াৰমেনটো পাইছোঁ,
1: সেইবাৰ আপুনি চেয়াৰমেন
0: চেয়াৰমেনটো পাইছোঁ। চেয়াৰমেনটো মানে আগৰবাৰো পাইছিলোঁ, কিন্তু মই আগৰবাৰত মানে মোতকৈ ছিনিয়ৰ শোভাভট্ট বাইদেউ আছিলে, তেখেত ইমান এজেড, তেখেতক আমি সন্মান কৰোঁ, তেখেতক দিলে ভাল হ'ব বুলি আমি নিজে প্ৰপ'জ কৰিলোঁ। তাৰ পিছৰবাৰতো হ'লোঁ আৰু, হোৱাৰ পিছত মানে কাম কৰিবলৈ স্কোপখিনি পাই গ'লোঁ ন, মানে কিবা এটা বাবদ থাকিলে কাম কৰিবলৈ স্কোপ পায়,
1: সুযোগখিনি
0: পোৱা যায়, ধৰক কাৰোবাক সহায় কৰিবলৈ বা কিবা কৰিবলৈ যথেষ্টখিনি মানে স্কোপ পায় আৰু।
1: দুবাৰকৈ আমাৰ তেজপুৰে পৰিষ্কাৰ চহৰ হিচাপে লাভ কৰিছে আপুনি যেতিয়া চেয়াৰমেন হৈ আছিলে, সেইখিনি কৰিবলৈ, সেই পুৰস্কাৰৰ সেই পৰ্যায়টো পাবলৈ আপুনি কেনেধৰণে কষ্ট কৰিব লগা হৈছিলে? কাৰণ গোটেই অসমৰ বহু ক্ষেত্ৰত দৃষ্টি তেজপুৰৰ ওপৰত থাকে, কাৰণ উল্লেখনীয় এখন চহৰ প্ৰতিটো ক্ষেত্ৰতে, শিক্ষা হওক, কলা সংস্কৃতি, প্ৰতিটো দিশতে। গতিকে তেনেকুৱা এখন চহৰৰ দায়িত্বত থাকি সেই চহৰখন পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত হোৱালৈকে সেইখিনি কেনেকৈ কষ্ট কৰিব লগা হৈছিলে সেইখিনি কওকচোন।
0: সেইখিনি মানে মই চেয়াৰমেন হোৱাৰ পিছত, এনেও আগতে কমিশনাৰহঁতো গৈছিলোঁ, কিন্তু মোৰ এটাই মানে হেৰি হ'ল, খুব সোনকালে উঠি নিজৰ গাঁওখন প্ৰথমতে ঝাৰু দি লওঁ, চাফ চিকুণ কৰি লওঁ, লৈ পেলাই ভঙা স্কুটাৰ এখন আছে, মই গাড়ীত নুঠোঁ, চেয়াৰমেনতো মই তেনেকৈ নুঠোঁ, ল'ৰা এটাক লওঁ, লৈ পেলাই গোটেই তেজপুৰখন ৰাতিপুৱা আন্ধাৰতে মানুহে যাব পেলাই ন, য'তে ত'তে পেলাই যি পেলাব নালাগে সেইবোৰ পেলাই গোটেইখন ঘূৰোঁ, ঘূৰি পেলাই মই য'ত য'ত যাব আছে অফিচলৈ আহোঁ। অফিচত ৰাতিপুৱা সাতটাৰ পৰা আমাৰ লেবাৰবিলাক ডিষ্ট্ৰিবিউট কৰে, আহি কওঁ অমুক অমুকত যাব আছে, তোমালোকে চাফা কৰিবা। আৰু এটা কথা সিহঁতক কৈছিলোঁ যে যদি তোমালোকে নকৰা আৰু মই যদি দ্বিতীয়বাৰ দেখোঁ, তেতিয়াহ'লে তোমালোকক আৰু মইতো বেয়া পাবই লাগিব, গতিকে কামবিলাক চিনচিয়ালি কৰিবা, তেতিয়া আমাৰ ছাকচেছ হ'ব ন, তোমালোকে ইমানকৈ কষ্টও কৰা, সিহঁতেতো যথেষ্ট লেতেৰাবিলাক চাফা কৰে, গতিকে সেইখিনি কৰা, তাৰ পৰিণাম কিবা এটা হ'লেও আহিব, তেওঁলোকক বুজাওঁ। তাৰপিছত মানে কি হয়, আৰু যিগৰাকী আমাৰ স্বচ্ছ ভাৰতৰ এগৰাকী অফিচাৰ দিছিলে, তেওঁৰ নাম অঞ্জুমা মহিলাই, তেওঁ ঘৰ ঢেকিয়াজুলি বৰচলা সমষ্টিত, তেওঁ তাৰপৰা গাড়ীত আহে ৰাতিপুৱা সন্ধিয়া যায়গৈ, তেওঁক মোৰ ঘৰতে থাকি লওঁ দুইজনী, তুমি মোৰ ঘৰতে থাকা। দুইজনীয়ে কি কৰোঁ, কেতিয়াবা মানে এনেকুৱা কৰোঁ, কেৰাচিন তেলৰ বটল পৰ্যন্ত লওঁ, লৈ ক'ৰবাত জাবৰ জোথৰ মানে যিখিনি জ্বলাব, এনেই হাইজেনিক হিচাপেতো পলিথিন জ্বলাব নোৱাৰে, কিন্তু ধান খেৰ চান খেৰ এইবিলাক যে আপেল চাপেল যে আনে, এইবিলাক য'তে ত'তে পেলাই দিয়ে ন, কুঁহিয়াৰ বাকলি, সেইবিলাক আমি দুইজনীয়ে কি কৰোঁ, লাহেকৈ মই ঝাৰু এটা লৈ লওঁ হেৰিখনত, লৈ পেলাই আমি থুবাই পেলাই জ্বলাওঁ, দুইজনীয়ে কৰোঁ। তেওঁ বহুত কষ্ট কৰিছিলে মোৰ লগত, যিগৰাকী মানে হেৰি, তেওঁ যথেষ্ট কষ্ট কৰিছিলে। তাৰপিছত মোৰ চঞ্জুমা, আমি বোলো কিবা এটা ল'বই লাগিব ভাই, ইমান কষ্ট কৰিছোঁ, তেজপুৰখন ভাল হ'লে আমাৰে ভাল লাগিব। তাৰপিছত সেই তেনেকৈ মানে তেওঁ মাহেকত আমাৰ থাকেই, তাৰমানে দুইজনী আকৌ এনেকৈ ঘূৰোঁ গোটেই তেজপুৰ টাউনখন। মই কি কৰোঁ, ৰাতি ৰখি আহোঁ, চকীদাৰ হওঁ, তাৰমানে আমাৰ মূৰ হাতে তেলিত জাবৰবিলাক আহি পেলাই দিয়ে, আৰু পেলাই মানে ক'ত পঞ্চায়তৰ ধৰক কাৰোবাৰ মুৰ্গী দোকান আছে সেইবিলাকৰ ট্ৰাকত লৈ আহে। মই কেইবাবাৰো মোক মানে কাম কৰা মানুহ বুলি জানে আৰু, ঘৰত পিন্ধা কাপোৰে দি পেলাই আঁতৰত ৰখি থাকোঁ, ৰখি থাকি পেলাই লগে লগে গাড়ীবিলাক ধৰোঁ, ধৰি মেজিষ্ট্ৰেটলৈ ফোন কৰোঁ, আমাৰ কে কে শৰ্মা আছিলে, তেওঁলৈ ফোন কৰোঁ বোলে আহকচোন এনেকুৱা কথা কৈছে, আপুনি থানাত খবৰ দিয়ক। মানে কষ্ট বহুত কৰিব লগা হৈছে, আৰু ধৰক ফাইন কৰিছিলোঁ 300 টকা, যোনে ধৰিবি 500 টকা ফাইন, 300 টকা অফিচৰ 200 টকা তহঁতৰ পেপাৰত দি দিছোঁ, সেইটো কৰিছিলোঁ দেই, ফাইন ছিষ্টেম মানে, যোনে মানে জেগাত নেপেলাই যদি য'তে ত'তে পেলায়। আৰু বহুতবাৰ মই উঠাইছোঁ, তলত পেলাই থয় আৰু মই থাকি পেলাই মানে তেওঁলোকক ডাষ্টবিনত পেলাবলৈ শিকাইছিলোঁ, যে কেলেই বাহিৰত পেলোৱা, ডাষ্টবিনটো আছেই নহয়। কষ্ট হৈছিলে

0: বহুখিনি কষ্ট কৰিছিলে আচলতে সেইটো ক্ষেত্ৰত অলপ কঠোৰ হৈছিলে বা সক্ৰিয়ভাৱে ৰাইজে আপোনাক যিটো পদবী দিলে সেইটোক আপুনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিলে এগৰাকী জনপ্ৰতিনিধিৰ যিখিনি দায়িত্ব ৰাইজৰ যি বিশ্বাস আপোনাৰ ওপৰত সেইখিনি আপুনি সুচাৰুৰূপে পালন কৰিলে আৰু সেয়ে হয়তো তেজপুৰৰ সুনাম সেই দুটা বছৰ খুব সুন্দৰকৈ হ'ল এতিয়া বাইদেউ ৰাজনীতিয়ে হওক বা সামাজিক ক্ষেত্ৰখনতো আপুনি সক্ৰিয়ভাৱে জড়িত হৈ আছে কেনেধৰণে কামসমূহ কৰি আছে কওকচোন
1: নাই এতিয়া মানে মই কিছুমান হেৰিৰ লগত এন জি অ' নহয় ঠিক আমাৰ গ্ৰুপ আছে যে সৰ্পবান্ধৱ গ্ৰুপ আমাৰ 16 জুলাই তাৰিখে আমাৰ হৈ গ'ল অসম ভিত্তিত আমি সৰ্পবান্ধৱ উপাধিও দিছোঁ যিবিলাকে সাপৰ হৈ কাম কৰি আছে প্ৰকৃতিৰ হৈ কাম কৰি আছে সেইটো গ্ৰুপতো মই প্ৰেচিডেণ্ট হৈ আছোঁ প্লাছ প্ৰকৃতি গ্ৰুপ এটা আছে আমাৰ সেইটো গ্ৰুপৰতো আছোঁ মই প্লাছ খেলত যিটো আমাৰ মোৰ মিষ্টাৰ নামত চুইমিং একাডেমি খুলিছে সেইটোও প্ৰেচিডেণ্ট হৈ মই আছোঁ কাৰণ সিহঁতৰ লগতো মই একদম জড়িত কোনে খেলিছে কেইটাই আহিছে আজি তেওঁলোকৰ ডেইলি খবৰ লওঁ বা তেওঁলোকে এইবাৰ জইন কৰিব পাৰিব নাই সেইটোও মই খবৰ লওঁ সিহঁতক আৰ্চাৰী একাডেমি আমাৰ বলৰ ফিল্ডত চলি আছে তাতো মোৰ বিষয়বাব আছে মোৰ নাতি আৰু খেলিছে দুবাৰ তিনিবাৰ পাইছেও বাৰু গতিকে খেলাৰ লগত মোৰ পুৰাদমে মানে জড়িত আছোঁ পলফিলৰ লগত মানে পলফিলখনটো নিজৰ ঘৰ নিচিনা ভাবোঁ প্ৰেম ডেকাই যেতিয়া গোটেই জীৱনটো খেলাৰ কাৰণে গ'ল মই পলফিলত কিবা যি অনুষ্ঠানেই নহওক মই আগতে গৈ উপস্থিত হওঁ মোৰ মানে ভাল লাগে মানে ফিল্ডখন দেখিলে নিজৰ ঘৰ নিচিনা লাগে সেইটোৱে আৰু
0: স্বামীৰ বহুখিনি স্মৃতি
1: তাত দেখিলে মানে প্ৰেম ডেকা ইনডোৰ হল ভাল লাগে দেখি পেলাই হলটো এওঁৰ নামত আছে চুইমিঙত যাওঁ তেওঁৰ নামত যেতিয়া সেইটো দেখোঁ মনটো ভাল লাগে সেইটোৱে আৰু এতিয়া আৰ্চাৰী একাডেমিটো প্ৰেম ডেকা তাত যাওঁ তাতো তেওঁৰ নামটো পাওঁ ভাল লাগে গতিকে সেই বস্তুটো যে জীয়াই ৰাখিছে তেজপুৰৰ মানে মানুহে সকলোকে মই ধন্যবাদো দিছোঁ তেজপুৰৰ মানুহ আৰু খেলা ধূলাতেই নহয় সমাজৰ কামবিলাক মই যথেষ্ট কৰোঁ কোনোবা এজন মানুহ ৰাতি যদি 12টা বজাতো ঢুকায় মই লগে লগে যাওঁগৈ কাৰোবাক খৰি দৰকাৰ হয় মই অমুকত খৰিখিনি পাবি খবৰ কৰোঁ বা কিবা তেওঁলোকৰ বিপদ হৈছে হস্পিটেল নিব লগা হৈছে চাৰ্টিফিকেটৰ কাৰণে দিগদাৰ হয় এতিয়াও মই মোৰ বোৱাৰী এতিয়া ৱাৰ্ড কমিশ্যনাৰ যে আপোনালোকে এইবোৰ লৈ লাগি থাকিব নালাগে তেওঁ ঘৰত মৰিছে আপুনি আকৌ হস্পিটেল লৈ গৈছে আপোনাৰতো দিগদাৰ হ'ব
0: পৰামৰ্শখিনি আপুনি
1: এতিয়াও দিওঁ মই প্ৰত্যেকটো মানুহক সাহস দিওঁ এতিয়া মানে ৱাৰ্ডৰ মানুহখিনিয়ে মানে একদম পুষ্পা ডেকা বুলি ক'লে মানে ইমানেই ভাল পায় সৰু পোৱালি এটা যদি যায় সেই পুষ্পা ডেকা গৈছে সেইটো কিমান ভাল লাগে বাৰু
0: যেতিয়া প্ৰত্যেকে চিনি পায় আৰু আপোনাৰ ওপৰত বিশ্বাস এটা ৰাখি চলে আপোনাৰ পৰা পৰামৰ্শ লয় যেতিয়া বিপদ আহে নহয় জানো আৰু সেয়াই আচলতে আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদতে হয়তো আপুনি এতিয়াও ইমান সুন্দৰকৈ কামসমূহ কৰি যাব পাৰিছে নহয় জানো এতিয়া বাইদেউ আপুনি এইবাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ আপোনাৰ স্বামীও ওৰেটো জীৱন ক্ৰীড়াৰ ক্ষেত্ৰখনত কাম কৰি গ'ল বহুখিনি অৱদান শোণিতপুৰৰ ক্ৰীড়া ক্ষেত্ৰত তেখেতে আগবঢ়াই গৈছে আপুনি কৈছে য'ত যেতিয়া আপুনি দেখে প্ৰেম ডেকাৰ নাম সকলো ক্ষেত্ৰতে তেতিয়া আপুনি গৌৰৱো অনুভৱ কৰে আগতেতো বহুখিনি খুব সীমিত সা সুবিধাৰ মাজত
1: তেওঁলোকে
0: খেলিছিলে বা আগবঢ়াই নিছিলে যিখিনি আগ্ৰহী খেলুৱৈসকলক এতিয়া যেতিয়া আপুনি সেইখিনি সুবিধা পাইছে কিবা এটা কৰাৰ কেনেধৰণৰ কথা ভাবিছে কেনেধৰণে এই নতুন প্ৰজন্ম হওক বা যিসকলে খেলি আছে তেওঁলোকক কেনেধৰণে আগবঢ়াই নিবলৈ কি কি কৰিব আপুনি কি ভাবিছে
1: নহয় তেওঁলোকক আমি উলিয়াই নিব লাগিব প্ৰথম হ'ল আমি প্লেয়াৰ উলিয়াব লাগিব প্লেয়াৰ নোলালে একো লাভ নাই এতিয়া যথেষ্ট আজিকালি মাক বাপেকবিলাক আগ্ৰহী প্লেয়াৰ ওলাইছে বেডমিণ্টনে হওক এই এথলেটিক্সে হওক বা প্ৰতিটো খেলাৰ ষ্টুডেণ্টবিলাক ওলাইছে সেইখিনিক ভালকৈ প্ৰশিক্ষণ দি পেলাই প্ৰশিক্ষণ দিবই লাগিব কোচ আনিবই লাগিব দি লৈ পেলাই আমিও অলপ সহায় কৰিব লাগিব সা সুবিধা গভৰ্ণমেণ্টৰ ইমান টোটেলি ফাণ্ডবিলাক নাহে ন ল'ৰা ছোৱালীক নিবলৈ আৰু এওঁলোকৰ দিনতটো একেবাৰে নাই মই নিজেই আমাৰ ঘৰত ৰাখি খুৱাই বোৱাই নিজে পইচা দি নিজাববীয়াকৈ লৈ যায় গতিকে এতিয়া তেওঁক অলপ হ'লেও সুবিধা পাইছে গতিকে আমি তেনেকৈ উলিয়াই পেলাই তেওঁলোকক ভাল মানুহ কৰিবৰ কাৰণে আমি উৎসাহো দিব লাগিব আৰু তেওঁলোকৰ আপদেপদে আমি খবৰ কৰিব লাগিব দেই এটা প্লেয়াৰৰ ক্ষেত্ৰত মই এটা কথা কওঁ মোৰ মিষ্টাৰে এজনী ছোৱালীক বৰচলা সমষ্টি তাইক জাকৈ মৰাৰ পৰা খেলিবলৈ লৈ আহিছিলে 1980 চনত ছোৱালীজনী কাপোৰ কানি নাই একো নাই একে দুখীয়া বাঁহৰ কথাকে এতিয়া মই সিদিনাখন ৰিপৰ্টাৰক মাতি নি এটা ক'লোঁ বুলি মই আমাৰ ঘৰলৈ ছোৱালীজনী আহিছে এনেকুৱা কথা প্ৰেম ডেকাৰ দিনৰে খেলা তেওঁ গভৰ্ণমেণ্টৰ পৰা হাঁহ সূতা আছে নাজানে আচলতে চৰকাৰ গাত দোষ একেবাৰে নাই তেওঁ ঘৰ বাঁহৰ কুঠাৰ তেওঁ নেশ্যনেল খেলিছে এওঁ লৈ গৈছে মেডেল

0: আছে, কিন্তু তেওঁ নাজানে যে এইবিলাক যে সুবিধা গভৰ্ণমেণ্টে দিছে, ক্ৰীড়া পেঞ্চনেই হওক বা ক্ৰীড়া সংগঠক বটাই হওক বা এইবিলাক ঘৰ চৰ আহিছে, এইবিলাক ঢেৰটো সুবিধা আহিছে গভৰ্ণমেণ্টৰ। তাৰপিছত তেওঁ ধুনীয়াকৈ নিয়োজিত কৰিলে। কিন্তু মোৰ বোৱাৰী মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তেওঁ লগে লগে চি এমলৈ পঠাইছে, স্পৰ্টছ মিনিষ্টাৰলৈ পঠাইছে। তেনেকুৱা ধৰণৰ কাম কিছুমানো মই মনে মনে কৰি থাকোঁ মানে যে হওক।
1: হয়, যিহেতু আপুনি জানে, আপুনি আটাইখিনি জানে যে কি কি কৰিলে কি কি সুবিধা পাব পাৰে, গতিকে আপুনি সেইখিনি ৰাইজক জনাইছে আৰু সেই সুবিধাখিনি পাবলৈ তেওঁলোকক সক্ষম কৰি তুলিছে, সেই সুযোগখিনি দিছে।

0: জানে, আপুনি আটাইখিনি জানে যে কি কি কৰিলে কি কি সুবিধা পাব পাৰে। গতিকে আপুনি সেইখিনি ৰাইজক জনাইছে আৰু সেই সুবিধাখিনি পাবলৈ তেওঁলোকক সক্ষম কৰি তুলিছে, সেই সুযোগখিনি দিছে। আৰু এই দায়িত্ববোধটো আচলতে সমাজৰ প্ৰতি, প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰতি সেই দায়িত্ববোধটো প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ থকাটো প্ৰয়োজন। আৰু যদিও আপুনি এতিয়া পদবীত নাই কোনো ধৰণৰ, তথাপিও কিন্তু সেই কামখিনি আপুনি সুচাৰুৰূপে কৰি আছে, য'ত দেখিছে কাৰোবাক প্ৰয়োজন আছে আপোনাৰ সহায়ৰ, গতিকে আপুনি আগবাঢ়ি গৈছে। বাইদেউ, এতিয়া ক্ৰীড়া ক্ষেত্ৰখনৰ বাহিৰে বা এই সামাজিক কাম কাজখিনিৰ বাহিৰে ব্যক্তিগতভাৱে কি কি কৰি আৰু ভাল পায়, নিজকে সেই পুৱাৰ পৰা ৰাতিলৈকে আৰু কি কি ধৰণে ব্যস্ত ৰাখে?
1: মই সকলোখিনিয়ে ভাল পাওঁ, ৰন্ধা বঢ়াও ভাল পাওঁ, কিন্তু আজিকালি অলপ এলাহ হৈছে বোৱাৰী আহিলে এতিয়া, কিন্তু এনেই আচাৰ তাচাৰ বনাই মই এইবোৰ বস্তু মই চব ঘৰতে বনাওঁ। এতিয়া আহোঁতে আপোন মাতিছে আপোনাক ইয়ালৈ, কিন্তু মই 50টামান নেমু কাটি থৈ আহিছোঁ আচাৰৰ কাৰণে,
0: আচাৰ বনাব কাৰণে। সেইখিনি
1: কোনোবা আহিব চবেই নিয়ে, নিয়ে আহিলে বৰমা আচাৰ ভাল বনাই দিয়কচোন, বাঁহ গাজ হওক তেনেকুৱা ধৰণৰ বস্তু মানে মই বনাই ভাল পাওঁ, জাম জেলি এইবিলাক বনাওঁ। তাৰ উপৰিও ধৰক সেইটোতো ঘৰৰ কামবিলাকতো গোটেইখিনি কৰোৱেই মই। বিশেষকৈ মই এতিয়াও ৰাস্তাইদি গ'লে কোনোবাই যদি জাবৰ পেলাই মোৰ গাত মেনিয়া হ'ল আৰু থাপ মাৰি ধৰোঁ, মানুহখিনি আৱেৰনেছ নহ'লেতো তেজপুৰখন কেতিয়াও চাফা নহয়। সজাগতাটো মেইন, সজাগতাটো মেইন বস্তু, কাৰণ তেজপুৰখনৰ এতিয়া মানুহ আমাৰ পৌৰসভাক দুখ দিলেও নহয়, বহুতে দুখ দিছে কিন্তু দুখ দিলেও নহয়।
0: আচলতে আমি যদি দায়বদ্ধ নহওঁ নিজৰ চহৰখনৰ প্ৰতি, নিজৰ ঠাইখিনিৰ প্ৰতি, তেতিয়া সকলো কাম পৌৰসভাই বা চৰকাৰে কৰিব নোৱাৰে। তেওঁলোকে আমাক এটা পথ দেখুৱাব পাৰে, তেওঁলোকে আমাক সুবিধাখিনি দিব পাৰে, কিন্তু দায়বদ্ধতাখিনি আমাৰ নিজৰ নহয় জানো?
1: দায়বদ্ধতা নিজৰ, এতিয়া চৰকাৰে দিব কিন্তু চৰকাৰেতো নাজানে এই মানুহজন কি কি পৰিস্থিতিত আছে, কোনোবাইতো দেখুৱাই দিব লাগিব। এতিয়া মই তেনেকুৱা মানুহ বিচাৰি ফুৰোঁ, মোৰ এতিয়াও অভ্যাস কি, কোনোবা এটা মানুহ যদি ভিক্ষাৰী এটাও আহে, আইতা আপুনি কিবা পাইছেনে, বৃদ্ধ পেঞ্চন পাইছেনে নাই, আপুনি অৰুণোদয় পাইছেনে নাই, চাউলটো পাইছেনে নাই আপুনি, মই সেইটো আগতে সোধোঁ কি কি কৰিব লাগে। মই তেনেকুৱা মানুহ বহুতক আহে বিয়াত কাম চাম কৰিবলৈ, মই তেওঁলোকক গোটেই হেৰিখিনি কৈ পঠাওঁ যে এইখিনি এইখিনি কৰা, পাবা কেলৈ নাপাবা, তোমালোকে নাই কৰা, চৰকাৰক দুখ দিটো লাভ নাই। এগৰাকী আহিছে অকৰা আমাৰ ঘৰলৈ, আহিয়ে মোক চাহ খুৱাইছে, মই ধুনীয়াকৈ চাহ তাহ দিলোঁ, কৈছে মোক অৰুণোদয় লাগে কিবা লাগে আপুনি কৈ দিয়কচোন। তাই ভোটৰ আই ডি নাই, তাই আধাৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, একোৱেই নাই, তাই কি পাব কওকচোন, সেইটোতো এটা কথা, তাই একো বস্তুৱেই নাই, তাৰমানে কালি মই চব চাইছোঁ, দুখো লাগে মানে।
0: সজাগতাখিনি হয়তো কোনোবাখিনিৰ অভাৱ হৈছে নহয় জানো? গতিকে এই ক্ষেত্ৰতো আপোনাৰ দৰে ব্যক্তিয়ে যদি সেই সজাগতাখিনি আনে সমাজত যে কেনেকুৱা ধৰণে চৰকাৰী সা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে, এতিয়া আপুনি নিজে উপজাচি গৈ গৈ সুধিছে কিন্তু গোটেইখিনি ঠাই সামৰি লোৱা আপোনাৰ পক্ষে সম্ভৱ নহয়। গতিকে এই সজাগতা সভাসমূহ যদি অনুষ্ঠিত হৈ থাকে সময়ে সময়ে গাঁওসমূহত গৈ বা পিছপৰা অঞ্চলসমূহত গৈ, তেতিয়া হয়তো এইখিনি সম্ভৱপৰ হ'ব নহয় জানো? ইমান সুন্দৰভাৱে, সুস্বাস্থ্যৰে, সক্ৰিয়ভাৱে সমাজৰ সকলোবোৰ কাম কৰি আছে, নিজক এনেদৰে সক্ৰিয় কৰি ৰাখিবলৈ নিজৰ যত্ন কেনেধৰণে লয়?
1: নিজৰ যত্ন বুলিবলৈ কি আৰু,
0: আচলতে আপোনাৰ সক্ৰিয়তাই হয়তো আপোনাৰ যত্ন
1: মানে, সেইটোৱেই বহি নাথাকোঁ, বহি থাকিলে মানুহ পগলা হৈ যাব,
0: কাৰণ চিন্তাক আপুনি ঠাই নিদিয়ে,
1: নিদিওঁ মই চিন্তা কৰিব নিদিওঁ, মই চবকে কওঁ মোৰ তাত মানে যি মানুহ আহে, মই তোমালোক এনেকৈ বহি নাথাকিবা, বহি থাকিলে দুনিয়া চিন্তা আহিব, ওলাই যোৱা কিবা এটা কৰা। আজি মোৰ নিজৰে ভাল লাগিছে কি, ৰাতিপুৱা এগৰাকী মই মানে মোৰ গামোচাখন পিন্ধা মন মন গৈছে, কিহৰ কাৰণে, এই ভাড়া মানুহে গ'লে লক্ষীমপুৰৰ মানুহ এগৰাকী আহিছে, ৰাতিপুৱা মই ঝাৰু দি ঘৰৰ ভিতৰত সোমাইছোঁ, সেই বুঢ়া মানুহগৰাকী গোটেই ৰাস্তাটো মানে সাজি আছে, তেওঁ লাজ কৰা নাই, তেওঁ ফুৰিবলৈ আহিছে, সেই মানুহজনী কিমান ভাল কাম কৰিছে, সেই তেনেকুৱা ধৰণৰ মানুহক স্বীকৃতি দিবলৈ বিচাৰোঁ।
0: নিজৰ দায়িত্বখিনি নিজে যেতিয়া সকলোৱে সুচাৰুৰূপে পালন কৰে, তেতিয়া সকলোখিনি আচলতে সমাধা হৈ যায় নহয় জানো? এতিয়া বাইদেউ, আজিৰ অনুষ্ঠানলৈ আপুনি আহিলে, ইমানখিনি কথা ক'লে, আশা কৰিছোঁ আপোনাৰ দৰে মহিলা প্ৰত্যেকগৰাকী মহিলাৰ বাবে প্ৰেৰণা হৈ ৰওক, আপুনি এইদৰে কাম কৰি যাওক সকলোৰে বাবে, আপোনাৰ সুস্বাস্থ্য ঈশ্বৰে বৰ্তাই ৰাখক, আৰু যি আশীৰ্বাদ আপুনি বুটলিছে এইধৰণে কাম কৰি ৰাইজৰ আশীৰ্বাদ, সেয়া অব্যাহত ৰাখক, আপোনাৰ যি কৰ্ম তাক আদৰ্শ হিচাপে লৈ পিছৰ যিখিনি দায়িত্বত থকা ব্যক্তি তেখেতসকলো আগবাঢ়ি যাওক। শেষত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময় আমাক দিয়াৰ বাবে।
1: আপোনাকো ধন্যবাদ জনালোঁ মোক ইয়াত নিমন্ত্ৰিত কৰি মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে।
0: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত তেজপুৰ পৌৰসভাৰ প্রাক্তন ওয়ার্ড

কমিশনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে শুনো আহক কৃষ্ণা কটেজ বোলছবিৰ এটি গীত, শিল্পী শান আৰু সুনিধি চৌহান।

শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ কচুৰ বোলছবিৰ এটি গীত, শিল্পী অলকা য়াগ্নিক আৰু উদিত নাৰায়ণ।

0: খলা খলাওক অভ্যাস খলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: খলাওক খলাওক অভ্যাস খলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: কচুৰ বোলছবিৰ আন এটি গীত শুনো হওকচোন। কণ্ঠদান কৰিছে আলকা ইগনিক আৰু কুমাৰ সানোৱে।

0: কম সময়তে বেছি লাভ মাত্ৰ এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: কম সময়তে বেছি লাভ মাত্ৰ এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: কম সুতত লোন বিচাৰে
5: তাকো এপেৰে বাহা
1: পছিলে।
6: অচিনাকি এপৰ পৰা হাত খাই থাকিব।
7: শ্ৰোতাই ইমান পৰে হিন্দী বলছবি গীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ ৰবিবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ দিনৰ বিশেষ অধিৱেশন মুকলি কৰা হ'ব 10:50 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ ৰবিবাৰে বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী কৰবী গগৈৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।